এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ অন্তিমটো দিন অৰ্থাৎ 32 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 18 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: দয়া গুণটিও মানুহক দিলে। গতিকে ক'বলৈ গ'লে মানুহে এই গুণটি জন্মসূত্ৰেই পায়। কিন্তু পাৰিপাৰ্শ্বিক, সামাজিক নানা বাতাৱৰণত এহাতে দয়া গুণৰ উৎকৰ্ষ সাধিত হয় আৰু আনহাতে তাৰ বিলুপ্তিও ঘটে। দয়াৰ উৎকৰ্ষ আৰু বিস্তাৰে সমাজক নন্দন কানন কৰি তোলে আৰু অৱক্ষয়ে তাক মৰুত পৰিণত কৰে। দয়াশীল মনুষ্য দেৱতুল্য আৰু দয়াহীনজন পশুৰ দৰে। দয়াধৰ্ম গুণৰ বিষয়ে স্বৰ্গীয় সাহিত্যিক আনন্দ চন্দ্ৰ আগৰৱালাই কৈ গৈছে, বসন্ত কালৰ হাতে যেনেকৈ পৃথিৱীক নানাবিধৰ ফুল আৰু কুলিৰে সুশোভিত কৰে, গ্ৰীষ্ম আৰু বাৰিষা ৰ'দ বৰষুণত যেনেকৈ অনেক শস্য গজে, অনেক ফল পকে, তেনেকৈ দয়াৰ দান, দয়াৰ খাই কাম। দয়া এবিধ বৰ ডাঙৰ গুণ। যি মানুহে আনক দয়া কৰে তাকো আনে দয়া কৰিবই। দয়ালু মানুহক দাতা বোলে। দাতাই নিজৰ ধন বস্তুৰ দ্বাৰা অনাথ দুখীয়াৰ দুখ মোচন কৰি অপাৰ আনন্দ লাভ কৰে। যাৰ শৰীৰত দয়া নাই তাৰ ধৰ্মো নাই, সি পশুৰ দৰে। বাঘে যেনেকৈ হৰিণা পোৱালিৰ কান্দোনত তাক মৰম নকৰি তাক বধহে কৰে, তেনেকৈ নিষ্ঠুৰ মানুহৰ হৃদয়তো মানুহৰ দুখ দেখি অকণো মৰম নালাগে। গোলাপ ফুলৰ পাহিত ওলমি থকা নিয়ৰৰ টোপাল যেনে দেখিবলৈ অতি সুন্দৰ, মৰমীয়াল মানুহৰ চকুপানী তাতোকৈ সুন্দৰ। দুখীয়াৰ কান্দোনলৈ কেতিয়াও কলা নহবা আৰু নিৰ্দোষীৰ দুখলৈ তোমাৰ হিয়া কেতিয়াও টান নকৰিবা। এই পৃথিৱীত সকলো মানুহৰ অৱস্থা সদায় সমানে নাযায় আৰু কাৰো অৱস্থা চিৰকাল সমানে নাথাকেও। কোনো ধনৱন্ত, কোনো দুখীয়া, কোনো বুধিয়ক, কোনো নিৰ্বোধ, কোনো জ্ঞানী, কোনো মূৰ্খ, কোনোৱে যথেষ্ট পৈতৃক সম্পত্তি পাই সুখেৰে কাল নিয়াব, কোনোৱে আকৌ একোকে নাপায়। কোনো মানুহক মাক বাপেকে উত্তমৰূপে বিদ্যা শিক্ষা দি যায়, কোনো কোনো মানুহ চিৰকাল আকৌ চিৰকাল মূৰ্খ হৈ থাকে। অতি সাৱধানে চলিলেও অকস্মাত কেতিয়াবা কোনো আপদ অভাৱে আহি মানুহক জুমুৰি দি ধৰে। ধনৱন্তই দুখীয়াক ধনেৰে সহায় কৰা উচিত, বুধিয়কে নিৰ্বোধক সহজ উপায় দিয়া উচিত। যি মানুহক সহায় কৰা যায় সি উপস্থিত বিপদৰ পৰা ত্ৰাণ পায়, আৰু আনপিনে যি সহায় কৰে সেই মানুহেও মনত অনুপম সুখ লাভ কৰে। অতিথি সেৱাও এবিধ দয়াৰ কাম। এতেকে ঘৰলৈ আহিলে তেওঁক সাধ্যমতে সৎকাৰ কৰিব লাগে। দান যদিও অতি উৎকৰ্ষ সৎকৰ্ম আৰু প্ৰধান ধৰ্ম, তথাপিও সেই বিষয়ত বিবেচনাৰে চলা উচিত। যি মানুহে পৰিশ্ৰম কৰি নিজৰ দুখ গুচাব পাৰে কিন্তু এলেহুৱা ধোদ হৈ হাত সাৱটি বহি থাকে, প্ৰাণ গ'লেও মুঠেই পৰিশ্ৰম কৰিব নোখোজে, অথবা আনে দিয়া ধনো অসৎকৰ্মত উৰায়, তেনে মানুহক কেতিয়াও ধন দান কৰা উচিত নহয়। যেতিয়া মাওৰা ল'ৰা তোমাৰ ওচৰলৈ আহে, অনাথ বিধৱাই চকুৰ লোৰে তোমাৰ সহায় বাঞ্ছা কৰে, তেতিয়া দয়ালু সন্তানে সিহঁতৰ দুখ দেখি কৃপা কৰিব। কলা, কোঁজা, বুঢ়া, খুৰা আৰু সহায়হীন মানুহক ৰক্ষা কৰিবলৈ সততে তোমাৰ বাহু মেলি দিবা। যেতিয়া কোনো নিৰাশ্ৰয় মানুহক বাটে দি যোৱা দেখা, তেতিয়া তোমাৰ চিত্তক দানশীল কৰি তুলিবা আৰু দানশীলতাৰ পাখিৰে তাক আঁট দি তাক দুখ বিপদৰ পৰা পৰিত্ৰাণ অৱশ্যেই কৰিবা। মুঠতে ক'বলৈ গ'লে দৰিদ্ৰ পোহপাল, ক্ষুধিতক অন্নদান, বস্ত্ৰহীনক বস্ত্ৰদান, গৃহহীনক আশ্ৰয়দান আৰু দুখীয়াৰ দুখ মোচন কৰা সকলোৰে কৰ্তব্য।
1: আজিৰ মুকুতামালাৰ কথাখিনি আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো বীণাপাণি মুক্তিয়াৰৰ কণ্ঠত কেইটিমান লোকগীত।

বীণাপাণি মুক্তিয়াৰৰ কণ্ঠত লোকগীত কেইটি শুনিলে। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে দীনেশ দাস, নিকুঞ্জ পাঠক, নিকুঞ্জ মেধি আৰু নৰেশ্বৰ ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছোঁ ভজন। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান ভজন।

লতা মঙ্গেশকৰৰ কণ্ঠত ভজন খেতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব ক্ৰীড়াংগনত অসমৰ খেলুৱৈ এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই। সাক্ষাৎ গ্ৰহণ সীমান্ত বৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 10:00 বজাত

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব ক্ৰীড়াংগনত অসমৰ খেলুৱৈ এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই। সাক্ষাৎ গ্ৰহণ সীমান্ত বৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 10:00 জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক নিত্যানন্দ শৰ্মা, আধৰুতা আৰু প্ৰযোজক সীমান্ত বৰ্মা। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আলেখ্য এখন চিঠি, আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী ৰাতিৰাম মাহাতোৰ বিষয়ে আলোচনা কুৰ্মীৰ এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত উদ্যান শস্য ক্ষেত্ৰত সাম্প্ৰতিক অগ্ৰগতি এই বিষয়ে এতিয়া আলোচনা ভাগ ল'ব ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈয়ে। আজি প্ৰচাৰ কৰা হ'ব আলোচনাটিৰ দ্বিতীয় খণ্ড। লগতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই বিষয়ে কণিকা তালুকদাৰৰ এটি সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। ইয়াৰ লগতে পাচলি আৰু শস্যৰ বজাৰ দৰ কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰাও শুনিবলৈ পাব। আগবঢ়াব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 4:30 আইডৰ বুলনি অনুষ্ঠানত চানমাৰীৰ আকাশী নামতি দলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী মন্দিৰা লাহিৰী, চাৰু গোহাঁই, ৰিজুৱানা চুলতানা আহমেদ, পদ্মনাথ বৰদলৈ আৰু চিল্কা সোমোৱা।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়ম বাতৰি, আজি পুৱা 7:15 প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 9:15 জিলাৰ ৰেহৰূপ, 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু, পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 পূৰবী গগৈৰ কণ্ঠত আধুনিক গীত, প্ৰাসংগিক 1:20।

ডেৰ বজাত বাদ্য সংগীতৰ অনুষ্ঠানত ৰাজীৱ আলীয়ে বজোৱা স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব। 1:50 বীণা পাণি মূৰ্তিৰ কণ্ঠত লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ
1: গুৱাহাটীৰ এফ এম জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ভূমিকম্পৰ মাপ লেখা যন্ত্ৰ। ভূমিকম্পৰ ভূ ল'ব পৰা প্ৰথম যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল চীন দেশৰ হান বংশৰ ৰাজত্বকালত। জাং হেং নামৰ এজন জ্যোতিৰ্বিজ্ঞানীয়ে 178-139 খ্ৰীষ্টাব্দৰ ভিতৰত এই যন্ত্ৰটো নিৰ্মাণ কৰিছিল। যন্ত্ৰটো এটা পিতলৰ পাত্ৰৰ দ্বাৰা তৈয়াৰী। উবুৰিয়াই থোৱা অৱস্থাত ইয়াৰ ভিতৰত এটা পেণ্ডুলাম অৰা থাকে। আঠডাল স্পক থকা এটা চকাৰ সৈতে পেণ্ডুলামটো সংলগ্ন আৰু প্ৰতিডাল স্পকৰ মূৰত একোটাকৈ ড্ৰেগন সজোৱা থাকে। সেইদৰে প্ৰতিটো ড্ৰেগনৰ মুখত এটাকৈ পিতলৰ বল থাকে। ড্ৰেগনকেইটাৰ ঠিক তলতে সজোৱা থাকে আঠটা মুখ মেলি থকা ভেকুলীৰ প্ৰতিকৃতি। ভূমিকম্প আহিলে পেণ্ডুলামটো লৰচৰ হোৱাত যিকোনো এটা বল ড্ৰেগনৰ মুখৰ পৰা সৰি তলত থকা ভেকুলীৰ

0: মুখত পৰেগৈ। দৰাচলতে যিফালৰ পৰা ভূমিকম্পটো আহে সেই দিশত থকা বলটোৱেই খহি পৰে। ইয়াৰ সহায়ত ভূমিকম্প সংঘটিত হোৱা কথাটো আৰু তাৰ দিশ নিৰ্ণয় কৰাটো সম্ভৱ হৈ পৰে। 18শ শতিকাৰ শেষৰ ভাগতে ছিছমোগ্ৰাফ বা ভূমিকম্প অভিলেখন যন্ত্ৰৰ উদ্ভাৱন হয়। জন মিলনে নামৰ এজন মণিক অভিযন্তাই প্ৰথমটো ছিছমোগ্ৰাফ উদ্ভাৱন কৰে। 19শ শতিকাৰ প্ৰথম চোৱাত জে.জে.ছয় মিলনৰ দ্বাৰা নিৰ্মিত সেই যন্ত্ৰটোৰ উন্নতি সাধন কৰে। এই শতিকাৰ শেষৰ ফালে ভূমিকম্প নিৰ্ণয়ৰ অতি সূক্ষ্ম যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে। তেনে কেইটামান আৰ্হি বা মডেলৰ নাম হ'ল উড এণ্ডাৰছন, গালিত জেন, বেনিঅফ, উইচাৰ্ড, প্ৰেছ ইউইং ইত্যাদি। এই মডেলবোৰৰ নাম আৱিষ্কাৰকৰ নাম অনুসৰি দিয়া হয়। ভূমিকম্প অভিলেখন যন্ত্ৰৰ প্ৰধান অংশ দুটা, এটা অংশক ছিজমোমিটাৰ বা ভূমিকম্প মাপক যন্ত্ৰ আৰু অন্যটো অংশক ৰেকৰ্ডাৰ বা অভিলেখক যন্ত্ৰ বোলা হয়। ছিজমোমিটাৰৰ প্ৰধান কাম হ'ল অতি ক্ষুদ্ৰ জোকাৰণিসমূহ ধৰা পেলাই সেইবোৰক বিদ্যুৎ সংকেতৰ জৰিয়তে ৰেকৰ্ডাৰলৈ প্ৰেৰণ কৰা হয়। ছিজমোমিটাৰৰ সহায়ত ক্ষুদ্ৰ কম্পনবোৰ মেগনিফাই কৰা হয়। অৱশ্যে ভূমিকম্পৰ সময়ত হোৱা অন্যান্য শব্দসমূহো ইয়াৰ জৰিয়তে মেগনিফাই হৈ পৰে। ফলস্বৰূপে ছিজমোগ্ৰামখন বিশ্লেষণ কৰাত অসুবিধা জন্মে। সেয়ে ছিজমোমিটাৰ নিৰ্জন বা মাটিৰ তলত স্থাপন কৰা হয়। ছিজমোমিটাৰৰ সংকেতবোৰ মেগনিফাই হৈ ৰেকৰ্ডাৰত অংকিত হয়। ৰেকৰ্ডবোৰ আগতে ফটো তোলা কাগজত কৰা হৈছিল, আজিকালি ৰেকৰ্ডবোৰ লোৱা হয় কাগজত চিয়াঁহীৰ সহায়ত। চাই লগোৱা কাগজৰ ওপৰত আঁচ বহুৱাই বা তাপ সংবেদনশীল কাগজত আঁচ বহুৱাই লোৱা হয়। বৰ্তমান ডিজিটেল ৰেকৰ্ড বহুলভাৱে প্ৰচলিত হৈছে। এই ৰেকৰ্ডবোৰক ছিজমোগ্ৰাম বোলা হয়। ভূমিকম্পৰ মাত্ৰা জুখিবলৈ দুবিধ স্কেল প্ৰয়োগ কৰা হয়। আটাইতকৈ পুৰণি স্কেলটোক ভূমিকম্প প্ৰবলতা স্কেল বা আৰ্থকুৱেক ইণ্টেনচিটি স্কেল আৰু দ্বিতীয়টোক পৰিমাত্ৰা স্কেল বা মেগনিচিউড স্কেল বুলি কোৱা হয়। ভূমিকম্পৰ প্ৰবলতা নিৰ্ধাৰণ কৰা হয় ভূমিকম্পৰ ফলত হোৱা ক্ষয় ক্ষতিৰ ভিত্তিত। ই কোনো যান্ত্ৰিক পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰবলতা নিৰ্ধাৰণ নিৰ্ভৰ কৰে এজন অভিজ্ঞ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকৃত নিৰীক্ষণৰ পাছত দিয়া বিৱৰণৰ ওপৰতহে। ভূমিকম্পৰ প্ৰবলতা সকলো ঠাইতে একে নহয়। ভূমিকম্পৰ অধিকাংশ এলেকাত প্ৰবলতা আটাইতকৈ বেছি হয় আৰু উৎপত্তিস্থলৰ পৰা দূৰত্ব বৃদ্ধিৰ লগে লগে প্ৰবলতাও ক্ৰমান্বয়ে হ্ৰাস পাই আহে। সেয়ে একেটা ভূমিকম্পৰ প্ৰবলতা স্থানভেদে পৃথক পৃথক হয়। সহজভাৱে ক'বলৈ হ'লে ক্ষয় ক্ষতিৰ পৰিমাণো দূৰত্ব অনুসাৰে কমি আহে। অৱশ্যে ঘৰ বাৰী সজা পদ্ধতি, নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ গুণাগুণ, ঘৰৰ ভেটিৰ আদিৰ ওপৰতো ক্ষয় ক্ষতিৰ মাত্ৰা নিৰ্ভৰ কৰে। প্ৰবলতা নিৰ্ধাৰণ কৰিবলৈ কেইবাটাও জোখ বা স্কেল প্ৰয়োগ কৰা হয়। 1883 চনত ইটালীৰ MSD ৰচি আৰু ছুইজাৰলেণ্ডৰ FG ফৰেলে পোনপ্ৰথমে 10 স্তৰ ৰচি ফৰেল নামৰ স্কেলবিধৰ উদ্ভাৱন কৰে। 1902 চনত মাৰ্কেলি নামৰ আন এজন ইটালীৰ বিজ্ঞানীয়ে 12 স্তৰযুক্ত এক স্কেল আগবঢ়ায়। 1931 চনত HO Wood আৰু F Newmane এই স্কেল সংশোধন কৰে। পাছলৈ এইবিধ স্কেলক সংশোধিত মাৰ্কেলি স্কেল বা সংক্ষেপে MM স্কেল বুলি জনা যায়। পৃথিৱীৰ বহু দেশত এই স্কেল ব্যৱহাৰ হয়। 1964 চনত MSK নামৰ অন্য এটা স্কেল 3জন বিজ্ঞানীৰ উপাধিৰ প্ৰথমটো আখৰলৈ নামকৰণ কৰা হয়। সেই 3জন বিজ্ঞানীৰ উপাধি ক্ৰমান্বয়ে মেডভেডেভ, স্পনহিয়াৰ আৰু কাৰ্নিক। এইবিধ স্কেলত 10টা স্তৰ আছে। জাপানত 7 খলপীয়া জাপানী স্কেল এটাও প্ৰয়োগ কৰা হয়। স্কেলবিলাকৰ স্তৰবোৰ বুজাবলৈ ৰোমান সংখ্যা প্ৰয়োগ কৰা হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন দিল্লীত অনুষ্ঠিত এপেক্স মনিটৰিং অথৰিটিৰ এখন বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঔদ্যোগিক কৰিডৰৰ বিকাশত গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চেক পইণ্ট ছফ্টৱেৰৰ মুখ্য কাৰ্যবাহী বিষয়া নাদব জাফ্ৰিদৰ সৈতে বৈঠকত মিলিত হয়। গুজৰাটৰ গান্ধীনগৰত কাইলৈৰ পৰা দুদিনীয়া ব্ৰিকছ যুৱ পৰিষদৰ বৈঠক আৰু ব্ৰিকছ যুৱ সন্মিলন অনুষ্ঠিত হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কালি নৰ্থ ইষ্ট ইউনাইটেড FC-এ শ্বিলং লাজঙক 5-2 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰকল্পৰ অনুমোদন দিয়াত

কৈও সময়মতে আন্তঃগাঁথনি সম্পূৰ্ণকৰণ, ভূমিৰ অনুমোদন, বিনিয়োগ আৰু উৎপাদন নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। কালি নতুন দিল্লীত অনুষ্ঠিত এপেক্স মনিটৰিং অথৰিটিৰ এখন বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইদৰে কয়। এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঔদ্যোগিক কৰিডৰসমূহক উৎপাদনৰ সম্প্ৰসাৰণ আৰু গোলকীয় প্ৰতিযোগিতামূলক ঔদ্যোগিক পৰিস্থিতিতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বুলি উত্থাপন কৰি কয় যে এই কৰিডৰসমূহ ভাৰত চৰকাৰৰ বাবে অতি প্ৰয়োজনীয়। তেওঁ কয় যে ঔদ্যোগিক কৰিডৰসমূহে ভাৰতৰ উদ্যমিতাৰ গতিক প্ৰতিনিধিত্ব কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী গতি শক্তি পদক্ষেপক গুৰুত্ব দি সংহত পৰিকল্পনা আৰু বিনিয়োগ সহায়ক ভূমি অনুমোদন প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দ্ৰুত সময় নিৰ্ধাৰিত প্ৰকল্প তথা ইয়াৰ উৎপাদনক্ষম ঔদ্যোগিক কৰিডৰৰ নিৰ্মাণত গুৰুত্ব প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত ঔদ্যোগিক বিকাশ যোজনা আৰু ঔদ্যোগিক উন্নয়ন প্ৰক্ৰিয়া PM গতি শক্তিৰ জৰিয়তে একত্ৰিত হোৱাটো উচিত আৰু সংহত উন্নয়নৰ লক্ষ্যৰে আগবাঢ়ি যোৱা উচিত বুলি মন্তব্য কৰে। তেওঁ বিদেশী পুঁজি আকৰ্ষণ কৰাত আৰু ঔদ্যোগিক বজাৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। তেওঁ ঔদ্যোগিক কৰিডৰৰ জৰিয়তে সংহত ৰাষ্ট্ৰীয় জলপথ ব্যৱস্থাত গুৰুত্ব দিয়ে আৰু কৰিডৰসমূহৰ উন্নয়নৰ বাবে জলপথ ব্যৱস্থা পৰীক্ষণৰ বাবে আহ্বান জনায়। তেওঁ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি নতুন দিল্লীত চেক পইণ্ট ছফ্টৱেৰৰ মুখ্য কাৰ্যবাহী বিষয়া নাদব জাফৰিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই বৈঠকত তেওঁলোকে ভাৰতত কোম্পানীটোৰ ব্যৱসায়িক বৃদ্ধিৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ব্যৱস্থাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে গৱেষণা আৰু উন্নয়নৰ সম্প্ৰসাৰণ আদি বিষয়সমূহকো আলোচনাত সামৰি লৈছে। তেওঁলোকে ভাৰতত প্ৰযুক্তি নিৰ্ভৰ বিকাশৰ ব্যৱস্থাক সমৰ্থন কৰা, স্থিতিস্থাপক ডিজিটেল পৰিস্থিতিতন্ত্ৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰা উদ্ভাৱন, ডিজিটেল আশ্বাস আৰু চাইবাৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সহযোগিতা স্থাপন আদি বিষয়সমূহক লৈ আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিপন লাইফ ইণ্ডিয়া এছেট মেনেজমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ চিক্কাকো সাক্ষাৎ কৰে। তেওঁলোকে খুচুৰা বিনিয়োগ, সম্পদ ব্যৱস্থাপনা, পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰা আৰু ভাৰতীয় বজাৰত বিদেশী পুঁজি আকৰ্ষণ কৰা আদি বিষয়ত আলোচনা কৰে। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্সত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈৰ পৰা গুজৰাটৰ গান্ধীনগৰত দুদিনীয়া ব্ৰিক্স যুৱ পৰিষদৰ বৈঠক আৰু ব্ৰিক্স যুৱ সন্মিলন অনুষ্ঠিত হ'ব। এই দুয়োখন বৈঠকে ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ যুৱ নেতা, উদ্ভাৱক, উদ্যমী, স্বেচ্ছাসেৱক আৰু পৰিৱৰ্তনকাৰী যুৱ সমাজক একেলগ হোৱাৰ সুযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিষয়ভিত্তিক আলোচনা, মত বিনিময় সত্ৰ আৰু নেটৱৰ্ক বৃদ্ধিৰ সুবিধাৰে এই সন্মিলনে যুৱক যুৱতীসকলক নিজৰ ভাৱ আদৰ্শ, সমস্যাৰ সমাধান আদি লাভ কৰাৰ মঞ্চ দিব। মন্ত্ৰালয়ে অহা 22 আগষ্টত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যুৱ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত যুৱ মন্ত্ৰীসকলৰ লগতে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ বিভিন্ন প্ৰতিনিধি মুৰব্বীসকলে ব্ৰিক্ছ যুৱ পৰিষদৰ বৈঠক আৰু ব্ৰিক্ছ যুৱ সন্মিলনৰ ফলাফলসমূহ পৰ্যালোচনা কৰাৰ লগতে এই যুৱ সহযোগিতাৰ ক্ষেত্ৰত মন্ত্ৰীসকলৰ এটা যুটীয়া বিবৃতি প্ৰকাশ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিৰ দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে নতুন বিষয়ববীয়াসকলে দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি ঘোষণা কৰা দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপ সভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰজ সিং ৰাৱাট, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেন্দ্ৰশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰ ভাই যোশী আদি কেইবাজনকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱ প্ৰকাশ আৰু সৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ তাৱাৰে, স্মৃতি ইৰাণী আদি কেইবাজনো জ্যেষ্ঠ নেতাক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুন্দৰম আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মী দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে অসমৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ

0: দায়িত্ব দিয়া হৈছে। কাঠমাণ্ডুৰ শীতল নিবাসত কালি অনুষ্ঠিত হোৱা বিনিয়োগ অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌদলে ভাৰতীয় সেনা প্ৰধান জেনেৰেল ধীৰাজ শেঠক নেপাল সেনাৰ সন্মানজনক জেনেৰেলৰ পদবী প্ৰদান কৰে। অনুষ্ঠানত নেপালৰ উপ ৰাষ্ট্ৰপতি ৰাম সহায় প্ৰসাদ যাদৱ, বৈদেশিক মন্ত্ৰী শিশিৰ খানাল, নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ আৰু নেপাল সেনা আৰু নেপাল চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। নেপাল সেনাৰ জেনেৰেল অশোক ৰাজ সিগদেলৰ আমন্ত্ৰণক্ৰমে জেনেৰেল শেঠ যোৱা দেওবাৰে হিমালয়ান নেশ্যনত উপস্থিত হয়। উল্লেখযোগ্য যে 1950 চনৰ পৰা এই সন্মানীয় পদবী প্ৰদানৰ দীৰ্ঘদিনীয়া পৰম্পৰা অব্যাহত আছে, যাৰ অধীনত নেপাল আৰু ভাৰতে ইজনে সিজনৰ নেতা প্ৰধানক জেনেৰেলৰ সন্মানীয় পদবী প্ৰদান কৰি আহিছে। ভ্ৰমণৰ সময়ছোৱাত জেনেৰেল শেঠে মুখ্য কাৰ্যালয়ত নেপাল সেনা জেনেৰেল সিগদেলত সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা বিষয়টোৰ ওপৰত আলোচনা কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 177 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে কালি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাদ্দিকেলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেৰে 51 ৰাণ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা তৃতীয় দিনৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাত জয়সূৰিয়াই 4 উইকেট দখল কৰাৰ লগতে কেশৰা নুৱানথাই 3 আৰু আৰ্চিতা ফাৰ্নাণ্ডে 2 উইকেট লাভ কৰে। আজি চতুৰ্থ দিনা খেল ভাৰতীয় সময় অনুসৰি পুৱা 10 পৰা আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে খেলৰ দ্বিতীয়াৰ্ধত উল্লেখযোগ্য প্ৰত্যাৱৰ্তনেৰে শ্বিলং লাজঙক 5-2 পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। খেলৰ আধা সময়লৈ নৰ্থ ইষ্ট ইউনাইটেড 1-2 পিছপৰি আছিল, যদিও দ্বিতীয়াৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই 4 দি জয় নিশ্চিত কৰে। আলাইদিন আজাৰে খেলখনৰ তাৰকা খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু এই জয়ৰ সুবাদেৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি একেৰাহে চতুৰ্থবাৰলৈ এই প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। নৰ্থ ইষ্ট ইউনাইটেডে পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। জাপানৰ আইশি নাগায়েত অহা মাহৰ 19 পৰা আৰম্ভ হ'বলগীয়া 20 এছিয়ান গেমছত ছেপাক টাক্ৰোত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নাগালেণ্ডৰ 4 মহিলা খেলুৱৈ নিৰ্বাচিত কৰা হৈছে। নিৰ্বাচিত খেলুৱৈ মেনেনু চুক্ৰু আৰু শ্ৰেক্ৰিয়েনু টেপা, পুলেনু নেইখা আৰু পুংগতলু কুৰুৱে ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এপেক্স মনিটৰিং অথৰিটিৰ এখন বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঔদ্যোগিক কৰিডৰৰ বিকাশত গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চেক পইণ্ট ছফটৱেৰৰ মুখ্য কাৰ্যবাহী বিষয়া নাদব জাফৰিৰ সৈতে বৈঠকত মিলিত হয়। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8 উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে সমুজ্জ্বল দত্তই।

স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা। অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই কাৰণ, কথাষাৰ কৈছিল জৰ্জ বাৰ্ণাৰ্ড শ্ব'য়ে। সাহিত্যিক, অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক লক্ষ্যধৰ চৌধুৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে পালন কৰিছিল এক সক্ৰিয় ভূমিকা। ৰাজনীতিৰ পথাৰতো তেখেতে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লক্ষ্যধৰ চৌধুৰীয়ে অসম সাহিত্য সভাৰ গুৰেশ্বৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। তেখেত অসম নাট্য সন্মিলনৰ নলবাৰী অধিৱেশনৰ সভাপতিও আছিল। ৰংমহল প্ৰাথমিক বিদ্যালয়ত দীন শইকীয়াৰ ওচৰত শিক্ষা লাভ কৰা লক্ষ্যধৰ চৌধুৰীয়ে কটন কলেজিয়েট স্কুলৰ পৰা 1933 চনত মেট্ৰিক পাছ কৰে। 1937 চনত কটন কলেজৰ পৰা তেখেতে গণিত, ৰসায়ন আৰু পদাৰ্থ বিজ্ঞান বিষয় লৈ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। লক্ষ্যধৰ চৌধুৰীয়ে 1939 চনত উত্তৰ গুৱাহাটীৰ আউনীআটি কমলদেৱ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ লক্ষ্যধৰ চৌধুৰীৰ জীৱনত বাৰুকৈ পৰিছিল। 1942 চনত তেখেতে শিক্ষকতা বৃত্তি ত্যাগ কৰি স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে নামি পৰে। ভাৰতীয় আন্দোলনৰ সময়ত তেখেতে কেইবাবাৰো আত্মগোপনো কৰিবলগীয়া হৈছিল। 1967 চনত লক্ষ্যধৰ চৌধুৰী প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 1972 চনত তেখেত পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়। 1978 চনত গোলাব বৰবৰা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লক্ষ্যধৰ চৌধুৰীয়ে শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছিল। ৰাধাগোবিন্দ বৰুৱাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয়গৰাকী মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল লক্ষ্যধৰ চৌধুৰী। কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অৰ্জন কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেখেতে একলব্য নামৰ এখনি নাট ৰচনা কৰিছিল। তেখেতৰ ৰচিত উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত ৰক্ষকুমাৰ, আলিবাবা, উমলাঘৰ, নিমিলা অংক, যৌৱনিকাৰ আৰে আৰে আদি। তেখেতৰ গদ্য সাহিত্যই অসমীয়া সাহিত্য জগতত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ প্ৰথম প্ৰকাশিত গল্পটি হৈছে চন্দিকা। 1955 চনৰ 16 ছেপ্টেম্বৰত মুক্তি দিয়া নিমিলা অংক আৰু 1947 চনৰ 15 এপ্ৰিলত মুক্তি লাভ কৰা বদন বৰফুকন তেখেতে অভিনয় কৰা দুখন উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰ। নিমিলা অংক ছবিখনৰ পৰিচালকো আছিল লক্ষ্যধৰ চৌধুৰী। 1961 চনত মুক্তি লাভ কৰা লাচিত বৰফুকন ছবিখন লক্ষ্যধৰ চৌধুৰীয়ে প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল। নাট্যকাৰ, অভিনেতা, কবি তথা গল্পকাৰ লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হয় 2000 চনৰ আজিৰ দিনটোতেই। স্মৃতি দিৱসত তেখেতলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। শিক্ষাবিদ, লেখক তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ দেৱেন দত্ত। 1943 চনৰ 5 এপ্ৰিলত নাজিৰাত জন্ম হৈছিল দেৱেন দত্তৰ। তেখেত আছিল একাধাৰে এগৰাকী সুবক্তা, তাৰ্কিক, লেখক, আবৃত্তিকাৰ, অনাতাৰ তথা মঞ্চ অভিনেতা আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী। অসমীয়া, ইংৰাজী দুয়োটা ভাষাৰ উচ্চাৰণত তেখেতৰ আছিল ঈৰ্ষণীয় দক্ষতা। চিৰ এলাগি মোৰ ভাষা ফেদেলি আৰু সমকালৰ চিৰিপণি শীৰ্ষক দুখন প্ৰবন্ধ সংকলনৰ জৰিয়তে অসমীয়া ভাষাৰ শুদ্ধতা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। 2023 চনৰ আজিৰ দিনটোতে মৃত্যু হয় দেৱেন দত্তৰ। আবাহন যুগৰ এগৰাকী অসমীয়া গল্পকাৰ দীননাথ শৰ্মা। 1914 চনৰ 12 ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ গৰেহাগী গাঁৱত জন্ম হৈছিল এইগৰাকী সাহিত্যিকৰ। তেখেতে অসমৰ বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ তথা কৰ্মজীৱনেৰে অতিবাহিত কৰি পৰৱৰ্তী সময়ত তেজপুৰ বিশ্বনাথ চাৰিআলিকে সাহিত্য তথা নাট্য চৰ্চাৰ স্থান হিচাপে গ্ৰহণ কৰিছিল। তেখেতৰ 5খন গল্প সংকলনৰ ভিতৰত ঘাইকৈ, দুলাল, কুৱাভাতৰি ওঠৰ তলত, কল্পনা আৰু বাস্তৱ আদি উল্লেখযোগ্য। অকলশৰীয়া, হাতীপতি, পোহৰ, সুৰসী আদি তেখেতৰ বহুচৰ্চিত গল্প। উপন্যাসসমূহ হৈছে উষা, সংগ্ৰাম, নদাই, শান্তি, নবাৰুণ, ভৰলীপাৰৰ কাহিনী আদি। শিশু সাহিত্যিক হিচাপে দীননাথ শৰ্মাই পুতু চৰিত্ৰটোৰে লিখি উলিয়াইছিল দুখন জনপ্ৰিয় শিশু উপন্যাস, পুতুৰ পৈমাল আৰু পুতুৰ পলায়ন। অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী সাহিত্যিকৰ মৃত্যু হয় 1988 চনৰ আজিৰ দিনটোতেই। কবি তথা সাহিত্যিক অমূল্য বৰুৱা। বিৱৰ্তনৰ পথেৰে তেখেতে অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। অমূল্য বৰুৱাৰ জন্ম হৈছিল 1922 চনৰ 30 জুনত। তেখেতক পঢ়োৱা শিক্ষকৰ ভিতৰত আছিল ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপূজাৰী আদি। এইসকল পুৰুধা ব্যক্তিৰ অনুপ্ৰেৰণাতেই সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল অমূল্য বৰুৱা।

1933 চনত যোৰহাট চৰকাৰী হাইস্কুলত তেখেতক নাম লগাই দিছিল। কিন্তু দেউতাক গোলাঘাটলৈ বদলি হোৱাত দেউতাকৰ সৈতে গোলাঘাটলৈ যায় আৰু পঞ্চম শ্ৰেণীত নাম লগায়। পুনৰ 1937 চনত যোৰহাটলৈ আহি ষষ্ঠ শ্ৰেণীত ভৰ্তি হয়। 1941 চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত বিজ্ঞান পঢ়াৰ মানসেৰে ভৰ্তি হয়। পিছত ঘৰুৱা আৰ্থিক অসুবিধাৰ কাৰণে কটন কলেজ বাদ দি যোৰহাটৰ নৱনিৰ্মিত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহি কলা শাখাত নাম লগায়। 1945 চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কলকাতাত ইংৰাজী বিষয়ত MA আৰু আইন পঢ়িবলৈ লয়। কলকাতাত থাকোঁতে তেখেতে আবাহন আলোচনীত কবিতা লিখে। কবি অমূল্য বৰুৱাই ৰোমান্টিক কবিতাৰেই লেখক জীৱনৰ আৰম্ভণি ঘটাইছিল। পিছলৈ তেখেতে দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আদি বিষয়ক লৈ কবিতা ৰচনা কৰিছিল। তেখেতৰ কবিতাত সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হৈছিল। মাত্ৰ 24 বছৰ 1 মাহ 18 দিন বয়সতে অনাকাংক্ষিতভাৱে মৃত্যু কাকোৱালি লবলগীয়া হৈছিল অমূল্য বৰুৱাই। এইগৰাকী কবিৰ মৃত্যু হয় 1946 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় কূটনীতিবিদ তথা ৰাজনৈতিক নেত্ৰী বিজয়লক্ষ্মী পণ্ডিত। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত কূটনীতিবিদ হিচাপে তেখেতক লণ্ডনলৈ পঠোৱা হৈছিল। তাৰ পিছত তেখেতে ছোভিয়েট সংঘ, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘত সেৱা আগবঢ়ায়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথমগৰাকী ভাৰতীয় অধ্যক্ষ আছিল বিজয়লক্ষ্মী পণ্ডিত। ইয়াৰ লগতে তেখেতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বিজয়লক্ষ্মী পণ্ডিতৰ জন্ম হৈছিল 1900 চনৰ আজিৰ দিনটোতেই। ঘানাৰ এগৰাকী কূটনীতিবিদ কফি আন্নান। 1997 চনৰ জানুৱাৰীৰ পৰা 2006 চনৰ ডিচেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ সপ্তমগৰাকী মহাসচিব হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। কফি আন্নান আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাৱে 2001 চনৰ শান্তিৰ নবেল বঁটা লাভ কৰিছিল। তেখেত কফি আন্নান ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হোৱাৰ লগতে নেলচন মেণ্ডেলাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সংগঠন দ্য এল্ডাৰ্ছৰ অধ্যক্ষ আছিল। 2018 চনৰ আজিৰ দিনটোতে মৃত্যু হয় কফি আন্নানৰ। ভাৰতীয় কবি, গীতিকাৰ তথা চলচ্চিত্ৰ পৰিচালক গুলজাৰ। তেখেতৰ প্ৰকৃত নাম সম্পূৰণ সিং কালৰা। গুলজাৰ ছদ্মনামেৰে তেখেত পৰিচিত আছিল। সংগীত পৰিচালক এছ ডি বৰ্মনৰ লগত 1963 চনত মুক্তি লাভ কৰা ছবি বন্দিনীত গীতিকাৰ হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ পিছত তেখেতে আৰ ডি বৰ্মন, সলিল চৌধুৰী, বিশাল ভৰদ্বাজ, এ আৰ ৰহমান আদিৰ দৰে বিখ্যাত সংগীত পৰিচালকৰ লগত কাম কৰে। তেখেতে মুঠ 4টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, 21টা ফিল্মফেয়াৰ বঁটা, 1টা অস্কাৰ বঁটা আৰু 1টা গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 2004 চনত ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিছিল দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2013 চনত তেখেতে লাভ কৰিছিল ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা। 2002 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা গুলজাৰে 1970ৰ দশকত আন্ধী আৰু মৌচম আদিৰ দৰে বিখ্যাত ছবিৰ পৰিচালনা কৰিছিল। 1980ৰ দশকত টেলিভিছন ধাৰাবাহিক মিৰ্জা গালি পৰিচালনা কৰিছিল গুলজাৰে। কবি তথা চলচ্চিত্ৰ পৰিচালক গুলজাৰৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি পশ্চিমবংগৰ খড়গপুৰত মুকলি কৰা হয় 1951 চনৰ আজিৰ দিনটোতেই। সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হৈছিল 1864 চনৰ আজিৰ দিনটোতেই। 2004 চনৰ আজিৰ দিনটোতেই এথেন্স অলিম্পিকত শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোৰে লাভ কৰিছিল ৰূপৰ পদক। ভাৰতীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰৰ জন্ম হয় 1872 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ক্ৰিকেটাৰ তথা 1983 চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য সন্দীপ পাটিলৰ জন্ম হৈছিল 1956 চনৰ আজিৰ দিনটোতেই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ জন্ম হয় 1959 চনৰ আজিৰ দিনটোতেই। মুক্তিযোদ্ধা পদুমী গগৈ। 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি 6 মাহৰ বাবে কাৰাবন্দী কৰা হৈছিল। কিন্তু লাঠিৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ শৰীৰ ভাঙি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পাছতেই মৃত্যু হয় পদুমী গগৈৰ। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পদুমী গগৈক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিং এর বাবে আজি ফোন করক 9957568450।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: এইবার আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। 2,00,000 চৰকাৰী পদত চাকৰি দিব ৰাজ্য চৰকাৰে। 2027 চনৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া, ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পদোন্নতিৰ জৰিয়তে চৰকাৰী বিভাগত খালী পদ সৃষ্টিৰ চেষ্টা কৰা হ'ব। 17 ছেপ্টেম্বৰত যুৱ কল্যাণৰ বাবে মুকলি কৰিব যুৱ কল্যাণ বিভাগ। প্ৰশাসনৰ গতি স্বচ্ছতা আনিবলৈ 3,00,000ৰো অধিক বাকী থকা ফাইল দ্ৰুত নিষ্পত্তিৰ লক্ষ্য, প্ৰজেক্ট সদ্ভাৱনা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যজুৰি আৰম্ভ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা 15 ছেপ্টেম্বৰলৈ। নাগৰিকৰ ঘৰে ঘৰে যাব গণনাকাৰী। 80,000+ কৰ্মচাৰীয়ে সম্পন্ন কৰিব গৃহ তালিকাভুক্তি পিয়ল। স্বগণনাত 11,64,586 পৰিয়ালৰ অংশগ্ৰহণ। 51খন নতুন মুখেৰে গঠন হ'ল বিজেপিৰ নতুন টীম। গুৰুত্বপূৰ্ণ ভূমিকাত স্মৃতি ইৰাণী, ৰাম মাধৱ, বসুন্ধৰা ৰাজে সিন্ধিয়া। 4খন জিলাৰ 31,951টা পৰিয়াললৈ 47.93 কোটিৰ অন্তৱৰ্তীকালীন বান সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দ্ৰুত জৰীপৰ ভিত্তিত ক্ষতিগ্ৰস্তক নৱেম্বৰৰ ভিতৰত দিব আৰ্থিক সাহায্য। 15 ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ পাব ক্ষয় ক্ষতিৰ চূড়ান্ত তালিকা। কৃষিখণ্ডত জড়িত নিবনুৱালৈ সুখবৰ, 1,000 কৃষকক দিব মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা। পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰত বিহাৰত সংঘটিত এক শোকাবহ ঘটনা। অশোকধাম মন্দিৰত পদপিষ্ট হৈ 7গৰাকী ভক্তৰ কৰুণ মৃত্যু। বাতিল হ'ল UGC নেটৰ 3টা বিষয়ৰ পৰীক্ষা, পুনৰ অনুষ্ঠিত হ'ব ইংৰাজী, বাণিজ্য আৰু সমাজবিদ্যাৰ পৰীক্ষা। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেন্সকীৰ উপজা চহৰত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ। ভাৰতীয় উদ্যোগপতি লক্ষ্মী বিত্তালৰ ষ্টীল প্লাণ্ট ধ্বংস, মৃত্যু 2গৰাকী, আহত 14গৰাকী লোক। প্ৰলয়ংকৰী ভূঁইকঁপত আকৌ কঁপি উঠিল ইণ্ডোনেছিয়া, মৃতকৰ সংখ্যা 53গৰাকীলৈ বৃদ্ধি। গণিতেষ্টত ইনিংছত অগ্ৰগতি টীম ইণ্ডিয়াৰ। দিনুচাৰ শতকেৰে শ্ৰীলংকাৰ 284 ৰাণ সংগ্ৰহ প্ৰথম ইনিংছত। বিশ্ব চেম্পিয়নক হৰুৱাই বৃহৎ অঘটন ভাৰতৰ আয়ুষ ছেত্ৰীৰ। BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত এই অঘটন। প্ৰতিযোগিতাখনত জয়েৰে অভিযান আৰম্ভ PV সিন্ধুৰ। হঠাৎ বাতিল হ'ল ৰাষ্ট্ৰীয় মুকলি বক্সিং চেম্পিয়নশ্বিপ। ভাৰতীয় বক্সিং ক্ষেত্ৰৰ বাবে এয়া অশনি সংকেত। অনন্য কৃতিত্বৰ অধিকাৰী হ'ল ৰবীন্দ্ৰ জাদেজা। 4,000 ৰাণ সংগ্ৰহ, 350টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে ভাৰতৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। টেষ্ট ইতিহাসত এই কৃতিত্ব। পুৰুষৰ বিশ্বকাপ হকী প্ৰতিযোগিতা। ইংলেণ্ডৰ বিৰুদ্ধে 4-2 গ'লত পৰাস্ত ভাৰত। আজিপুৰৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

মহাত্মা গান্ধীৰ দৰ্শনৰ প্ৰভাৱ সমগ্ৰ বিশ্বজুৰি আছে, অসমীয়া চিনেমাতো তাৰ ৰেখ পৰিছে। সেয়ে বিপ্লৱ বা আন্দোলনকেন্দ্ৰিক কাহিনী নহ'লেও শোষণ নিষ্পেষণৰ কথা যেতিয়া আহি পৰে তেতিয়া যেন গান্ধীবাদে ভুমুকি মাৰে, গীততো ওলায় সেই ভাৱ।

সত্য আৰু অসত্য, হিংসা আৰু অহিংসা, ঠিক যেন আন্ধাৰ আৰু পোহৰৰ সংঘাতৰ দৰেই সদা বৰ্তমান এটি বিষয়। সময় সলনি হলেও গান্ধীৰ দৰ্শনেই পুনৰবাৰ উৎসাহিত হয় শান্তিৰ কামনাৰে সত্যৰ পক্ষে।

0: একে আছিল বিপ্লবী সিনেমার গীত। বনজুই বনতহে জ্বলে দেখা পোৱা যায়, মনজুই মনত জ্বলে দেখাটো নাপায়। ইয়াতোচোন ভুমুকি মাৰিছে সত্য হিংসাৰ দৰ্শনে। এয়া বনজুই চিনেমাত ভূপেন হাজৰিকা আৰু অঞ্জু দেৱী।
1: বনজুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখা।

0: 절.
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
3: হলা হলাওক, অভ্যাস হলাওক।
4: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
6: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
7: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
8: Our voice gets you heard everywhere.
7: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
8: 6900453528।
7: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আদৰৰ শ্ৰোতা, আমাৰ আজিৰ খণ্ডৰ পৰাও বিদায় লোৱাৰ সময় হ'ল। অহা খণ্ডত পুনৰ লগ হ'ম কিছু নতুন গীত আৰু কথাৰ মাজত। আজিলৈ বিদায় দিয়ক, নমস্কাৰ।

ৰূপালী লহৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা, কথাংশ ৰচনা, পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল কৰাৰ বাবে অহা 2 অক্টোবৰৰ পৰা চৰকাৰে প্ৰজেক্ট সম্ভাৱনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ই গভৰ্ণেন্সৰ জৰিয়তে চৰকাৰী বিভাগসমূহত বছৰ বছৰ ধৰি পৰি থকা ফাইলসমূহৰ দ্ৰুত নিষ্পত্তি কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বৰ্তমান বিভিন্ন চৰকাৰী বিভাগ, সঞ্চালকালয় আৰু উপ আয়ুক্ত কাৰ্যালয়ত 3 লাখৰো অধিক ফাইল জমা হৈ আছে। 2021 চনত চৰকাৰে এই জমা হৈ থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে চেষ্টা চলাইছিল, কিন্তু নথি সংগ্ৰহত থকা সীমাবদ্ধতাৰ বাবে এই প্ৰচেষ্টা সফল নোহোৱা বুলি তেওঁ উল্লেখ কৰে। প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে ই ফাইল ব্যৱস্থাৰ বাবে প্ৰতিটো নথি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 2 অক্টোবৰৰ পৰা চলিবলগীয়া প্ৰজেক্ট সদ্ভাৱনা অভিযানত নতুন ই ফাইলৰ ব্যৱস্থা কৰিব। দীৰ্ঘদিন ধৰি জমা হৈ থকা আবেদন বা সমস্যাক লৈ তথ্য জনাব পৰাকৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলত প্ৰকাশ কৰে। অহা 17 ছেপ্টেম্বৰ

0: পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে কালি এই বিষয়ে প্ৰকাশ কৰে। লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে কালিৰে পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তি তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে।
1: অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ। কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি, ঠিক তেনেকৈ বড়ো মিচিং ৰাভা এই গোটেই কাৰ্বি ডিমাচাই এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ। ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰোঁ, কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একো একোটা কীৰ্তিমান। এই চেঞ্চাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে। সেইবাবে মই অসমত বাস কৰা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছোঁ।
0: উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্য আইন শৃংখলা আৰু আৰক্ষী ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰে। অসমৰ জনসাধাৰণে প্ৰতি বছৰে সন্মুখীন হৈ অহা বান আৰু খহনীয়া স্থায়ী সমাধানৰ লগতে বনাঞ্চল সংৰক্ষণৰ দাবীত সদৌ অসম মতক মহিলা পৰিষদে কালি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ উজনি অসমৰ বান খহনীয়া সমস্যা ক্ৰমাৎ অধিক জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে স্থায়ী আৰু বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি স্মাৰক পত্ৰখনত দাবী জনায়।
2: एक जमाने में हुकुम सिंह को घर वाले कुरकुरदास बुलाते थे, क्योंकि लाइट पंखे चालू देखते ही वो सब पर चिल्लाने लगते थे,
3: अरे रमुआ ये पंखा क्यों खुला छोड़ा, बिजली का बिल क्या तेरा बापू भरेगा।
2: पर आज उन्हें सब प्यारे लाल बुलाते हैं, क्योंकि जब से उन्होंने सोलर पैनल लगवाया है तब से मीटर की सुई भी चैन से सोती है। और हुकुम सिंह भी, पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें pmsuryaghar.gov.in पर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। झारखंड में जारी विद्यार्थियों के विरोध प्रदर्शन के बाद राज्य सरकार ने JSSC, CGL परीक्षा और निजी एजेंसी TDPL द्वारा संचालित सभी अन्य भर्ती परीक्षाएं रद्द की। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने भारत की मतदाता पहचान प्रणाली की प्रशंसा की, इसे अमेरिका के चुनाव विनियमों को और सख्त बनाने के लिए आदर्श बताया। भारत आज नई दिल्ली में 12वीं ब्रिक्स पर्यावरण मंत्रियों की बैठक की मेजबानी करेगा। भारत के सेना प्रमुख जनरल धीरज सेठ को काठमांडू में राष्ट्रपति रामचंद्र पौडेल ने नेपाल आर्मी के मानद जनरल का रैंक प्रदान किया। मौसम विभाग ने आज झारखंड में अत्यधिक तेज वर्षा का रेड अलर्ट जारी किया है और आयुष शेट्टी ने नई दिल्ली में बैडमिंटन विश्व चैंपियनशिप के पुरुष सिंगल्स के पहले दौर में

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ মন্দিৰা লাহিৰীৰ কণ্ঠৰেটি গীতেৰে। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী চাৰু গোহাঁই, গীতটিৰ প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

0: পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক ৰিজোৱানা চুলতানা আহমেদৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ হেমেন হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পদ্মনাভ বৰদলৈৰ কণ্ঠৰেটি গীত। গীতটি লিখিছে মৃণাল কুমাৰ বৰুৱাই, প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3 লাখৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰগতিশীল 1000 কৃষকক চলিত বৰ্ষত মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদানৰ সিদ্ধান্ত, ভাদ মাহৰ সংক্ৰান্তিত হৰি নামৰ ধ্বনিত মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ, আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত 2খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 4th দিনাৰ খেল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল কৰাৰ বাবে অহা 2 অক্টোবৰৰ পৰা চৰকাৰে প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ই গভৰ্ণেন্সৰ জৰিয়তে চৰকাৰী বিভাগসমূহত বছৰ বছৰ ধৰি পৰি থকা ফাইলসমূহৰ দ্ৰুত নিষ্পত্তি কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বৰ্তমান বিভিন্ন চৰকাৰী বিভাগ, সঞ্চালকালয় আৰু উপ আয়ুক্ত কাৰ্যালয়ত 3 লাখৰো অধিক ফাইল জমা হৈ আছে। 2021 চনত চৰকাৰে এই জমা হৈ থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে চেষ্টা চলাইছিল, কিন্তু নথি সংগ্ৰহত থকা সীমাবদ্ধতাৰ বাবে এই প্ৰচেষ্টা সফল নোহোৱা বুলি তেওঁ উল্লেখ কৰে। প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে ই ফাইল ব্যৱস্থাৰ বাবে প্ৰতিটো নথি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 2 অক্টোবৰৰ পৰা চলিবলগীয়া প্ৰজেক্ট সদ্ভাৱনা অভিযানত নতুন ই ফাইলৰ ব্যৱস্থা কৰিব। প্ৰজেক্ট সদ্ভাৱনাৰ অধীনত একোগৰাকীকৈ সচিবক 10টাকৈ বিভাগৰ দায়িত্ব দিয়া হৈছে। দীৰ্ঘদিন ধৰি জমা হৈ থকা আবেদন বা সমস্যাক লৈ তথ্য জনাব পৰাকৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। একেদৰে ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। যুৱ সমাজৰ সৈতে জড়িত

0: বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব। অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। আনহাতে পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে 2027 চনৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অৱশ্যে 2026 চনত কোনোধৰণৰ নিযুক্তি দিয়া নহয় বুলি তেওঁ উল্লেখ কৰিছে। বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ জৰিয়তে খালী পদ সৃষ্টিৰ চেষ্টা চলোৱা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ আইন শৃংখলা আৰু আৰক্ষী ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনা কৰে। বাল্য বিবাহ, বহু বিবাহ, আইন শৃংখলা পৰিস্থিতি, গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সংস্কাৰ, ডায়েল 112 বেটেলিয়ন প্ৰকল্প, আৰক্ষী আৱাস আৰু আৰক্ষী থানাসমূহৰ এলেকা পুনৰ নিৰ্ধাৰণ আদি বিষয়ত বৈঠকত বিস্তৃত আলোচনা কৰা হয়। অধিক শক্তিশালী, আধুনিক আৰু জনমুখী প্ৰশাসন ব্যৱস্থা গঢ়ি তুলি অপৰাধ হ্ৰাস কৰা আৰু দ্ৰুত বিচাৰৰ জৰিয়তে অপৰাধীৰ শাস্তি নিশ্চিত কৰাৰ দিশত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৰুত্ব প্ৰদান কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে কালি এই বিষয়ে প্ৰকাশ কৰে। লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে কালিৰে পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া অহা 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে।
1: জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষা ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। এই চেঞ্চাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে।
0: উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। এই লোকপিয়লৰ জৰিয়তে ভৱিষ্যতৰ নীতি নিৰ্ধাৰণৰ বাবে সঠিক ভিত্তি, সম্পদৰ ন্যায্য বিতৰণ, সঠিক স্থানত সঠিক পৰিকল্পনা, উন্নত বিদ্যালয়, চিকিৎসালয় আৰু বাটপথৰ লগতে প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন সহায়ক হ'ব। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে কালি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951 বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891 পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্য

0: সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তাৎক্ষণিক ক্ষয়ক্ষতিৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত দুৰ্গাপূজাৰ পূৰ্বে ক্ষতিগ্ৰস্ত লোকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন হস্তান্তৰ কৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে। বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ পৰিমাণ 480 কোটি টকা বুলি পৰ্টেলত লিপিবদ্ধ হোৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বীমা দাবী তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈ 1,598গৰাকীয়ে বীমাৰ বাবে আবেদন কৰিছে। ইয়াৰে 170গৰাকীৰ বীমাৰ দাবী নিষ্পত্তি হৈছে আৰু বীমা কোম্পানীসমূহে ইতিমধ্যে 170গৰাকী ব্যক্তিক বীমাৰ ধন মুকলি কৰি দিছে। মুখ্যমন্ত্ৰীয়ে বানত ক্ষতি হোৱা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত নিজৰ বীমাৰ ধনৰাশি দাবী কৰিবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংবাদমেলত বান সাহায্যৰ লগতে প্ৰশাসনিক সংস্কাৰ, চৰকাৰী কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণ, যুৱ প্ৰজন্মৰ কল্যাণ, কৃষিৰ আধুনিকীকৰণ, ভূমি সুৰক্ষা আৰু অসমৰ ঐতিহাসিক পৰম্পৰাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল কৃষকক সন্মান জনোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰে কৃষিখণ্ডত জড়িত যুৱক যুৱতীসকলক চলিত বৰ্ষৰ পৰা মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদান কৰিব। অহা 5 বছৰত চৰকাৰে ৰাজ্যৰ 10,000 শিক্ষিত যুৱক যুৱতীক এই বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰা কৃষকসকলে 1,00,000 টকাকৈ লাভ কৰাৰ লগতে কৃষি বিভাগৰ চৰকাৰী আঁচনিৰ সৈতে জড়িত হ'ব পাৰিব। চলিত বৰ্ষত চৰকাৰে এই 1,000 উদীয়মান কৃষকক এই বঁটা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও উল্লেখ কৰে। ৰাজ্য চৰকাৰে 40টা ৰাজহ চক্ৰ এলেকাত 3টা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলেহে ভূমি ক্ৰয় কৰিব পৰাকৈ নতুন নীতি নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে 40টা ৰাজহ চক্ৰক বিশেষভাৱে অধিসূচিত কৰিব। এই বিষয়ত এখন আইন প্ৰণয়ন কৰা হ'ব বুলিও তেওঁ কয়। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি সংক্ৰান্তি। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত আজি সন্ধিয়াৰে পৰা উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিব। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ 7 পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই বান্ধটোক অসমবাসীয়ে পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহৰ সংক্ৰান্তি উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সংক্ৰান্তি উপলক্ষে বটদ্ৰৱা থানৰ পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
1: আজি শাওন আৰু ভাদ মাহৰ সংক্ৰান্তি, কালিলৈ পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ। এই ভাদ মাহতে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সমগ্ৰ ৰাজ্যৰ নামঘৰ সত্ৰ আদিত উদযাপন কৰা হয়। এই ভাদ মাহৰ উপলক্ষে ৰাজ্যৰ অন্যান্য নামঘৰ সত্ৰৰ লগতে মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানতো আজি নিশাৰ পৰা সমগ্ৰ ভাদ মাহটো 18 প্ৰসংগৰ ভাগত বৈষ্ণৱে নাম কীৰ্তন কৰিব। পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি বটদ্ৰৱা থানতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু ভাদ মাহৰ বটদ্ৰৱা থানলৈ আগমন ঘটাব লগা ভক্তপন ৰাইজক আদৰিবলৈ থান পৰিচালনা সমিতিয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: গালি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 177 ৰানৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে কালি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰান কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকালে 167 ৰান কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰানৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰে যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰানহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাদ জয়সূৰ্যাই 4টা উইকেট দখল কৰাৰ লগতে কেচৰা নুমানথাই 3টা আৰু আশ্বিতা ফাৰ্ণাণ্ডোৱে 2টা উইকেট লাভ কৰে। আজি চতুৰ্থ দিনাৰ খেল ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব।

0: সকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: 51খন নতুন মুখেৰে টীম বিজেপি 4খন জিলাৰ 31,951টা বানপীড়িত পৰিয়াললৈ 15,000কৈ টকা মুকলি, শিক্ষা বিভাগৰ বদলিকৰণৰ আজব নিৰ্দেশ, ভুক্তভোগী শ শ শিক্ষকৰ হাহাকাৰ, ৰাজ্যজুৰি আৰম্ভ লোকপিয়ালৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া, মেঘালয়ৰ ইউৰেনিয়াম খনন নিষেধ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চলিত বৰ্ষত নহয় 2027তহে আৰম্ভ হ'ব চৰকাৰী নতুন নিযুক্তি শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 2,00,000 চৰকাৰী পদত চাকৰি দিব ৰাজ্য চৰকাৰে শিৰোনামাৰে প্ৰকাশ কৰিছে। বিজেপিত ব্যাপক ৰদ বদল, 29 নেতাক বিদায়, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সম্পাদকৰ দায়িত্ব অসমৰ মৃগাংক বৰ্মনলৈ। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে অসমত দুবছৰত 83.92% বন ধ্বংস, নাগালেণ্ডত ধ্বংস 125.22%, শিৰোনামাৰে দুবছৰত উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত অবাধ বন ধ্বংসৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে প্ৰথমবাৰলৈ জাতিগত পিয়ল, লোকপিয়লে সলনি কৰিব পাৰে ৰাজনৈতিক সমীকৰণ শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3,00,000ৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ভাদ মাহৰ সংক্ৰান্তিত হৰিনামৰ ধ্বনিত মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত 2খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 4থ দিনাৰ খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো হাইলাকান্দি জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে হাইলাকান্দিৰ পৰা সংবাদদাতা নীলোৎপল দেৱে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হাইলাকান্দি জিলাতো যোৱা 1 আগষ্টত অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ 50,000তকৈও অধিক মহিলা উপকৃত হ'ব। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা নীলোৎপল দেৱৰ পৰা।
2: এই উপলক্ষে আয়োজিত কাৰ্যসূচীত হাইলাকান্দিত উপস্থিত থাকে ৰাজ্যিক বিজেপি সভাপতি সাংসদ দিলীপ শইকীয়া। তেওঁ হাইলাকান্দি পৌরসভার 3 আর 13 নং ওয়ার্ডত অনুষ্ঠিত অরুণোদয় 3.0 শুভারম্ভ অনুষ্ঠানত অংশগ্রহণ করে। লগতে এই অনুষ্ঠানত হাইলাকান্দির বিধায়ক ডক্টর মিলন দাস, জিলা আয়ুক্ত জয় বিকাশ, বিজেপির নেতা কর্মী আর বহু সংখ্যক মহিলা হিতাধিকারী অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় রাজ্যিক পর্যায়ত অরুণোদয় 3.0 শুভারম্ভ উপলক্ষে দিয়া ভাষণের লাইভ টেলিকাস্ট ডাঙর পর্দাত প্রদর্শন করা হয়। অনুষ্ঠানত ভাষণ প্রদান করে সাংসদ দিলীপ শইকীয়ায় কয় যে অরুণোদয় আঁচনি অসমৰ দরিদ্র আর নিম্ন আয়ৰ পৰিয়ালৰ মহিলাসকলৰ আর্থিক সবলীকরণৰ ক্ষেত্ৰত এক যুগান্তকারী পদক্ষেপ। অরুণোদয় 3.0 জৰিয়তে অধিক সংখ্যক পৰিয়াল এই আঁচনিৰ আওতালৈ আহিব আৰু ইয়াৰ সুফল লাভ কৰিব বুলি তেখেতে জনায়। বিধায়ক মিলন দাসে কয় যে হাইলাকান্দি জিলাৰ 50,000তকৈ অধিক মহিলা এই আঁচনিৰ জৰিয়তে নিয়মীয়াকৈ আৰ্থিক সহায় লাভ কৰিব, যাৰ ফলত বহু পৰিয়ালৰ জীৱন আৰু জীৱিকাত ইতিবাচক প্ৰভাৱ পৰিব। জিলা আয়ুক্ত জয় বিকাশে অনুষ্ঠানত জনায় যে যোগ্য হিতাধিকাৰীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে মহিলাসকলৰ আৰ্থিক সবলীকৰণ, পৰিয়ালৰ জীৱনৰ মান উন্নয়ন আৰু সামাজিক সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈ ৰাজ্য চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

0: লোকপিয়ল 2027ৰ স্বগণনা প্ৰক্ৰিয়াত হাইলাকান্দি জিলাই বিশেষভাৱে সফলতা লাভ কৰিছে। 16 আগষ্টলৈ প্ৰকাশিত তথ্য অনুসৰি হাইলাকান্দিত মুঠ 94,956টা স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এই বিষয়ে সবিশেষ আগবঢ়াইছে আমাৰ সংবাদদাতাই।
1: হাইলাকান্দিত মুঠ 98,402টা ছেল্ফ এনুমাৰেশ্যন নথিভুক্ত হৈছে। ইয়াৰ মাজত 3,446টা এতিয়ালৈকে ইনিচিয়েটেড পৰ্যায়ত আছে আৰু বাকী 94,956টা সফলভাৱে সম্পূৰ্ণ হৈছে। কমপ্লিচন ৰেটৰ ক্ষেত্ৰত হাইলাকান্দি অসমৰ শীৰ্ষস্থানীয় জিলাসমূহৰ ভিতৰত অন্যতম। 96.50% কমপ্লিচন ৰেটেৰে জিলাখনে ছেল্ফ এনুমাৰেশ্যনৰ প্ৰক্ৰিয়াত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। সমগ্ৰ অসমতো ছেল্ফ ইমাৰেশ্যনৰ ক্ষেত্ৰত ব্যাপক সঁহাৰি পোৱা গৈছে। হাইলাকান্দিৰ লগতে শ্ৰীভূমি জিলাই 96.64%, কোকৰাঝাৰে 96.53%, ধেমাজিয়ে 96.50% আৰু হোজাইয়ে 96.82% কমপ্লিচন ৰেট অৰ্জন কৰিছে। উল্লেখ্য, হাইলাকান্দিৰ উপায়ুক্ত জয় বিকাশে ছেল্ফ ইমাৰেশ্যন প্ৰক্ৰিয়াত জিলাখনৰ ৰাইজে ব্যাপকভাৱে অংশগ্ৰহণ কৰাৰ বাবে জিলাবাসীক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে।
0: ৰাজ্য চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন আৰু এক পেৰ মা কে নাম কাৰ্যসূচীৰ অধীনত যোৱা 1 আগষ্টত হাইলাকান্দিত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে শুনক নীলোৎপল দেৱৰ পৰা।
1: হাইলাকান্দিৰ এছ এছ কলেজৰ ছোৱালী হোষ্টেলৰ কাষত অনুষ্ঠিত এই কাৰ্যসূচীত 250টা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত হাইলাকান্দিৰ বিধায়ক ডক্টৰ মিলন দাস, জিলা আয়ুক্ত জয় বিকাশ, জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ লগতে বন বিভাগ আৰু জিলা প্ৰশাসনৰ বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু এন চি চি কেডাৰসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে 4 আগষ্টৰ পৰা জিলাখনৰ বিভিন্ন স্কুলতো গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে। এই অভিযানত ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে। পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া অসম গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত সকলোৱে অধিক সংখ্যক গছ ৰোপণ আৰু তাৰ যত্ন লোৱাৰ সকলোকে আহ্বান জনায়।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি হাইলাকান্দি জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা নীলোৎপল দেৱক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো আপোনালোকৰ প্ৰিয় গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰে। আমাৰ ফোন নম্বৰটি হৈছে 03612662325, 9435405223। ফোন নম্বৰটি পুনৰ কৈ দিছো 03612662325, 9435405223। প্ৰিয় শ্ৰোতা, আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতেৰে। গীতৰ কথা আৰু সুৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: পার্বতী প্রসাদে 1940।
1: আমি আপোনালোকৰ ফোনৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম ফোন কলটি ল'বলৈ বিচাৰিছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমাৰ সংযোগ বিচ্ছিন্ন হোৱা যেন লাগিছে। প্ৰিয় শ্ৰোতা, আপোনালোকক পুনৰ গীতৰ মাজলৈ লৈ যাওঁ। এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

আমি শ্ৰোতাৰ মাজলৈ যাবলৈ বিচাৰিছোঁ, এটি ফোন কল লওঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমি অতিকৈ দুঃখিত, কাৰিকৰী বিজুতিৰ বাবে আমাৰ ফোন সংযোগ বাৰে বাৰে বিচ্ছিন্ন হৈছে। প্ৰিয় শ্ৰোতা, আপোনালোকক এইবাৰ শুনাবলৈ বিচাৰিছোঁ অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীত।

0: আমি পুনৰ ফোন কল এটা ল'বলৈ চেষ্টা কৰিম। হেল্ল'
1: হেল্ল'
0: হয়
1: হয় বাইদেউ, নমস্কাৰ। সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই গুৱাহাটীৰ চানমাৰীৰ পৰা কৈ আছোঁ, আকাশবাণীৰ ওচৰৰ পৰাই, ৰূপালী কলিতা।
0: হয় বাইদেউ, কেনে আছে?
1: হয় আছোঁ বাৰু, ভালে।
0: হয়
1: আপোনালোকে ভালে আছে বাইদেউ?
0: ভালে আছোঁ।
1: হয়
0: আপোনাৰ অনুৰোধৰ গীতটি জনাবচোন।
1: হয়, মই আজি মনোজ্যোৎস্না মহন্ত বাইদেউৰ যিকোনো এটি গীত বজাই দিলে হ'ব বাৰু।
0: হয়, আপোনাৰ প্ৰিয় শিল্পী নেকি মনোজ্যোৎস্না মহন্ত?
1: হয় হয়, মই তেখেতৰ গানবোৰ শুনি মানে বহুত ভাল পাওঁ, মানে তেখেতৰ যিটো কণ্ঠ অন্তৰ চুই যায়, বহুত ভাল লাগে, প্ৰতিটো গানেই ভাল লাগে তেখেতৰ।
0: হয় হয়
1: বাইদেউ, মই দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ।
0: নিশ্চয় ক'ব।
1: হয়, শ্ৰদ্ধাৰ হিতেশ্বৰ লকৰ দাদা, শ্ৰদ্ধাৰ ইমৰাণ হুছেইন দাদা, বনবাসী মণ্ডল দাদা, গীতিকা বাইদেউ, মঞ্জু বাইদেউ, হাজেৰা বেগম, সফিকা আহমেদ, লক্ষ্য চহৰীয়া, মানস আৰু সকলো শ্ৰোতালৈ মই এই গীতটি নিবেদন কৰিলোঁ।
0: হয়, আপোনাৰ অনুৰোধত সকলোলৈ নিবেদিত।

0: মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত সপোন ছবিখনৰ গীতটি শুনিলে। আমি এটা ফোন কল ল'ব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ।

0: হয়েছে বাৰু?
1: হয়, মেডিকেল গৈছিল ওদাল গুজে রাখো, আপনার নিয়মে হয়।
0: হয় বাইদেউ, কেনে আছে?
1: মই বৰ্তমান ভালে আছো, আপোনাক?
0: মোৰো ভাল। ৰেডিঅ' শুনি আছে?
1: হয়, মানে বহুত ব্যস্ত আছিল মানে, আজি ৰাতিপুৱাতে অলপমান আজৰি, মানে অকমান আজৰি হিচাপে জিৰণি লৈ আছো, আৰু আপোনালোকৰ অনুষ্ঠানটো শুনি আছো। আৰু মানে মই দুবাৰ মানতে পালো লাইনটো, ভাই কবা।
0: হয় হয়, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক মনত পেলাইছে, আমাৰ অনুষ্ঠানৰ মাজলৈ আহিছে, আমি খুবেই সুখী। হেল্ল',
1: হয় হয়
0: হয়, আজি কোনটো গীত শুনিব বিচাৰিব?
1: পুলক বেনাৰ্জীৰ কণ্ঠৰ পাৰ হৈ গ'ল সোমাই যাক, এইটো শুনিব বিচাৰিছোঁ বাইদেউ।
0: হয় হয়, এটি খুব জনপ্ৰিয় গীত, খুব ভাল লগা গীত। আপোনাৰ অনুৰোধৰ গীতটি শুনাওঁ তেন্তে।
1: কেইজনমান শ্ৰোতা সকলৰ নাম ল'ব বিচাৰিছোঁ।
0: হয়, নিশ্চয় ক'ব।
1: মনালে সেৱা কৰিলোঁ, আৰু ৰূপালী বাইদেউ, মইনা কলিতা বাইদেউ, আৰু সকলোলৈ।
0: শ্ৰোতাগৰাকীৰ অনুৰোধত এইবাৰ শুনাবলৈ বিচাৰিছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি।

আমাৰ কাৰিকৰী ব্যৱস্থাই আজি বাৰুকৈ ব্যাঘাত জন্মাইছে। আপোনালোকৰ ফোনবোৰ আমি সময়মতে ল'ব পৰা নাই, তাৰ বাবে আমি দুঃখিত। আমি পুনৰ চেষ্টা কৰি চাইছোঁ। হেল্ল' হেল্ল' আমাৰ ফোনৰ সংযোগ পুনৰ বিচ্ছিন্ন হৈছে। আমি অতিশয় দুঃখিত। আমি এইবাৰ আপোনালোকক শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

हेलो हेलो প্ৰিয় শ্ৰোতা, আমি অতিশয় দুঃখিত। আজি আমাৰ ফোন লাইনটোৱে বাৰুকৈয়ে ব্যাঘাত জন্মাইছে। আমি পুনৰ আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰিলোঁ, গতিকে আমি আন এটি গীতৰ মাজলৈ ঘূৰি যাব বিচাৰিছোঁ।

0: প্ৰিয় শ্ৰোতা, অতি আক্ষেপেৰে কওঁ যে অতি কম সংখ্যক অনুৰোধৰ ফোনেৰে আপ্ৰাণ চেষ্টাৰ পাছতো আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটি সামৰিবলগীয়া হৈছে। ষ্টুডিঅ'ত মই আছিলোঁ প্ৰেৰণা। মোৰ সৈতে বিভিন্ন ধৰণে ষ্টুডিঅ'ত আৰু ডিটি ৰুমত সহায় কৰিলে সংগীতা দেৱীয়ে। নিয়ন্ত্ৰণ কক্ষত আছিল শ্বেখ আব্দুল্লা আহমেদ, পম্পা চন্দা আৰু হৰমোহন বৰ্মন। এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত আমাক সহায় কৰিলে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাসে। আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
1: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি যিগৰাকী অতিথি তেখেতক আমি চিনাকি কৰাই দিবলৈ পাই

0: নথৈানন্দিত হৈছোঁ। তেখেত হৈছে ডক্টৰ নিত্যানন্দ শৰ্মা। তেখেতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি গৱেষণা সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে, যদিও এতিয়াও বিভিন্ন সামাজিক কামত তেখেত একেবাৰে সক্ৰিয় হৈ আছে। আজি তেখেতক ষ্টুডিঅ'ত আমি পাইছোঁ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ জীৱন সুৰভি অনুষ্ঠানলৈ।
1: ধন্যবাদ মিষ্টাৰ বাৰ্মা।
0: ইতিমধ্যে আমি স্বৰাগ জনাইছোঁ যে আপুনি অসম কৃষি বিশ্ববিদ্যালয় যি যোৰহাটত অৱস্থিত তাৰ পৰা আপুনি কৃষি গৱেষণা সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে, কিন্তু এই যি কামৰ এটা আৰম্ভণি আছে, আপোনাৰ জীৱনৰ এটা আৰম্ভণি আছে, এই যাত্ৰাৰ এটা আৰম্ভণি আছে, আপোনাৰ জীৱন যাত্ৰাটো ক'ত আৰম্ভ হৈছিলে?
1: আচলতে মোৰ জন্ম হৈছিলে বৰ্তমান নলবাৰী জিলা আৰু সেই সময়ৰ অবিভক্ত কামৰূপ জিলাৰ মাখিভা গাঁও এখনত, ভিতৰুৱা গাঁও, এটা দৰিদ্ৰ পৰিয়ালতে মোৰ জন্ম। আৰু 1951 চনৰ 4 জানুৱাৰী তাৰিখে মই জন্ম লাভ কৰিছিলোঁ আৰু তেতিয়াই সেই মোৰ জীৱনৰ যাত্ৰা আৰম্ভ হ'ল। জীৱনৰ আদিকাল চোৱা মোৰ যথেষ্ট সংগ্ৰামপূৰ্ণ আছিলে, কাৰণ আৰ্থিক অৱস্থাৰ পৰিয়ালটোৰ ভাল নাছিল। যেতিয়া মই বৰ বিশেষ এটা উচ্চাকাংক্ষা লৈ মোৰ জীৱন আৰম্ভ কৰা নাছিলোঁ, কিন্তু ভাগ্যৰ চক্ৰতেই হওক বা বহুত মানুহৰ সহায় সহযোগতেই হওক, অলপ মই লাহে লাহে ওপৰলৈ আগুৱাবলৈ সক্ষম হ'লোঁ আৰু চৰকাৰৰ পৰাও মই মোৰ পঢ়া জীৱনত যথেষ্ট সহায় পাইছোঁ। বিশেষকৈ ছাত্ৰবৃত্তি পাইছিলোঁ মই, সেইকাৰণে ছাত্ৰবৃত্তি মই এমি খাপতো মই ছাত্ৰবৃত্তি পাইছিলোঁ, তাৰপিছত হাইস্কুল খাপতো পাইছিলোঁ আৰু পি ইউ পঢ়ি থকাৰ সময়ত, প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণী পঢ়ি থকাৰ সময়তো মই তেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি তেতিয়া মই ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি, যিটো নেশ্যনেল স্কলাৰশ্বিপ, সেইটো পাইছিলোঁ। গতিকে এই আৰ্থিক সহায় মই পোৱা কাৰণে মই পঢ়াত কষ্ট বৰ বিশেষ নহ'ল, আৰ্থিকভাৱে মোৰ বিশেষ কষ্ট নহ'লে অলপ আগবাঢ়ি গ'লোঁ।
0: আপুনি মেধাৱী ছাত্ৰ আছিলে যিটো ৰাষ্ট্ৰীয় আপুনি বৃত্তি লাভ কৰিছে, পঢ়াত আপুনি ভালেই আছিলে।
1: মেধাৱী কিমানখিনি আছিল নাজানো, কিন্তু মই যথেষ্ট পঢ়া পাতি কৰিছিলোঁ আৰু সেই সময়ত হয়তো মোক ভাগ্যয়ো অলপমান লগ দিছিলে। সেইকাৰণে মই আমাৰ বিদ্যালয়খনৰ পৰা মোৰ সেই বছৰত মই নেশ্যনেল স্কলাৰশ্বিপ পাইছিলোঁ আৰু তাৰপিছত মোৰ এটা বৰ হেৰি আছিলে, মানে স্কুলত পঢ়ি থকা সময়তে এটা হেঁপাহ আছিলে যে মই কটন কলেজত পঢ়িম।
0: সেইটো আপোনাৰ এইম আছিলে?
1: সেইটো মোৰ এটা হেঁপাহ আছিলে, হেঁপাহ এই, কিন্তু মই হেঁপাহটো যে মোৰ পূৰ্ণ হ'ব সেই কথাটো মই ভাবিব পৰা নাছিলোঁ, কাৰণ মোৰ পৰিয়ালৰ যিটো আৰ্থিক দুৰৱস্থা, মোক যে গুৱাহাটীত কটন কলেজত পঢ়িব দিব পাৰিব সেইটো মই আশা কৰা নাছিলোঁ। তথাপি এটা ইচ্ছা আছিল যে কটন কলেজত পঢ়িব পৰা হ'লে বৰ ভাল হ'লহেঁতেন। কিন্তু কি হ'ল, যেতিয়া মই প্ৰৱেশিকা পৰীক্ষা দিলোঁ, তাৰ আগে আগে পৰীক্ষা দি উঠিছোঁ, তাৰপিছতে মানে মোৰ ঘৰত আলোচনা কৰিলে যে ইয়াৰতো অলপ মেধা আছে, এই ভাল কলেজ এখনত পঢ়িব পাৰিলে ভাল হ'লহেঁতেন, এতিয়া কোন কলেজত পঢ়িব? মানুহবিলাকে ক'লে, মোৰ শুভাকাংক্ষীবিলাকে ক'লে যে এওকতো ছায়েন্স পঢ়াব লাগিব আৰু ভাল কলেজ এখনত পঢ়িব পাৰিলে ভাল। তেতিয়া বিজ্ঞান পঢ়িব লগা হ'লে মোৰ ঘৰৰ ওচৰৰ কলেজখন হ'ল বজালী কলেজ, কিন্তু সেইখনো 10-12 কিলোমিটাৰ দূৰত আৰু তেতিয়া অহা যোৱা কৰাৰো বৰ
0: সুচল
1: গাড়ী মটৰ নাছিলে, ঘৰৰ পৰা অহা যোৱা কৰাটোতো বৰ সম্ভৱপৰ নাছিলে। আৰু তাত বজালী কলেজৰ কাষত তাত ঘৰ ভাড়া কৰি থাকি পঢ়াৰ খৰচ দিয়াটোও মোৰ পৰিয়ালটোৰ কাৰণে সম্ভৱপৰ নাছিলে। গতিকে এটা দলিল্যমান অৱস্থা, মানুহে যদিও কৈছে কিন্তু পৰিয়ালটোৱে সিদ্ধান্ত ল'ব পৰা নাই মোক কি পঢ়াব। টিহু কলেজত পঢ়ালে তেতিয়া কলা বিষয়ত পঢ়াব লাগিব, কিন্তু মানুহবিলাকে কৈছে নহয় ইয়াক বিজ্ঞান পঢ়াব লাগিব। মোৰো ইচ্ছা আছিল যে বিজ্ঞান পঢ়িম আৰু কটন কলেজত পঢ়িম, সেই ইচ্ছাটো আছিলে। সেই সময়তে মই কৈছোঁ মোৰ জীৱনত কিছুমান দেৱদূতৰ নিচিনা মানুহে আহি পেলাই মোক সহায় কৰিছিলে। মোৰ এজন ভিনদেউ, তেখেত হ'ল দেবেন্দ্ৰনাথ শৰ্মা, এতিয়া তেখেত প্ৰয়াত, তেখেত এই নৱগ্ৰহ মন্দিৰ, গুৱাহাটী নৱগ্ৰহ মন্দিৰৰ তেখেত পুৰোহিত আছিলে। তেখেতে পুৰোহিত থকাৰ সূত্ৰে চৰকাৰৰ পৰা এডোখৰ দেৱত্বৰ ভূমি তেওঁ লাভ কৰিছিলে, তেওঁৰ নামত আবণ্টন দিছিলে চৰকাৰে দেৱত্বৰ ভূমি এটুকুৰা নৱগ্ৰহ মন্দিৰৰ কাষতে পাহাৰত, পাহাৰৰ ওপৰত। ভিনীদেৱে মোক ক'লে যে তুমি যদি কটন কলেজত পঢ়িব খোজা তেনেহ'লে মোৰ এটুকুৰা মাটি আছে চৰকাৰৰ পৰা পাইছোঁ, কিন্তু মই টকাৰ অভাৱত তাত একো কৰিব পৰা নাই, পাহাৰৰ ওপৰত জংঘলেই আছে, তুমি যদি তাত সৰুকৈ এটা বাঁহ খেৰৰ ঘৰ এটা বান্ধি ল'ব পাৰা তেনেহ'লে সেইটো ঘৰৰ পৰা অহা যোৱা কৰি কটন কলেজত পঢ়িব পাৰিবা আৰু তেতিয়া বহুত কম খৰচতে হ'ব

0: আৰু মই যিহেতু পুৰোহিতগিৰি কৰোঁ, ময়ো কাজে কৰ্মে বহুত চাউল তাউল এনেকুৱা বস্তু পাওঁ, আৰু সেইবিলাক তোমাক মই দি সহায় কৰিব পাৰিম। টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও মইতো তোমাৰ খোৱা লোৱাত অলপ সহায় কৰিব পাৰিম, গতিকে তোমাৰ খৰচ যথেষ্ট কমিব। সেইটো কোৱাত মই এটা আশাৰ ৰেঙনি দেখিলোঁ যে মোৰ এই কটন ৰোডত পঢ়া ইচ্ছাটো কিজানি পূৰণ হৈয়েই। কিন্তু কথা হ'ল, এতিয়া গুৱাহাটীৰ পাহাৰ ভাঙি
1: ঘৰ সাজিব লাগিব,
0: তাৰে কাৰণেও বহুত পইচা লাগিব
1: লাগিব।
0: সেইটো কেনেকৈ কৰা যায়? মই তেতিয়া ভাবিলোঁ, মই মানে যিখিনি স্কুলত পঢ়োঁতে যিখিনি ছাত্ৰবৃত্তিৰ ধন পাইছিলোঁ, চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে সেই তিনি বছৰত মই মাহে 5 টকাকৈ পাইছিলোঁ, মাহে 5 টকাকৈ মোৰ সেই ছাত্ৰবৃত্তিৰ ধন পাইছিলোঁ। আৰু সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মই 7 টকাকৈ পাইছিলোঁ। আৰু নৱম আৰু দশম শ্ৰেণীত সংস্কৃতত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে মই 10 টকাকৈ পাইছিলোঁ। এই আটাইখিনি ধন মই এটা টেমাত ভৰাই ভৰাই সাঁচি থৈ দিছিলোঁ ভৱিষ্যতে মোক দৰকাৰ হ'ব বুলি। সেই ধনখিনি মোৰ এতিয়া কামত আহি গ'ল। মই তেতিয়া সেই ধনখিনি যিখিনি 600-700 টকা মোৰ লগত আছিলে, মই ভাবিলোঁ যে এইখিনিতে কিবাকৈ ঘৰ এটা বান্ধিব পাৰিম নেকি বাৰু তাত। সেইটো ভাবি মই মোৰ পৰিয়ালটোক ক'লোঁ যে মোৰ লগত এইখিনি পইচাৰে জানি ঘৰ এটা বান্ধিব পাৰোঁ, কিন্তু সকলোৱে ক'লে সেইখিনি ঘৰটো সেইখিনি পইচাৰেতো নহ'ব, তেনেহ'লে কি উপায় কৰা যায়? তেতিয়া এটা উপায় উলিয়ালোঁ মই, যে আমাৰ গাঁৱৰ ঘৰত নিজৰ বাৰীত বাঁহ গছ আছে, সেই ঘৰতেই যদি মই এটা ঘৰৰ যিখিনি সা সৰঞ্জাম লাগে, খুটা ৰোৱা কামি বা অন্যান্য যিখিনি সামগ্ৰী, সেইখিনি যদি মই ঘৰৰ পৰা লৈ আহিব পাৰোঁ আৰু গুৱাহাটীত যদি আনি মই ঘৰটো বনাব পাৰোঁ, তেনেহ'লে নিশ্চয় কম খৰচতে হ'ব। আৰু সেইটোকেই কৰিলোঁ। মানে মই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলোৱালৈকে আৰু কলেজত নাম ভৰ্তি কৰালৈকে প্ৰায় সেই সময়ত 3 মাহমান সময়
1: পোৱা যায়।
0: আৰু সেই সময়তটো আমাৰ টিউচন চিউচনৰ কথা নাছিলে, আমি সেই সময়ত আমি ঘৰতেই বহি থাকোঁ। সেই 3 মাহ সময় মই ঘৰ বন্ধা কামত লাগিলোঁ।
1: বৰ আমোদজনক কথা এইটো।
0: তেতিয়া মানে কি কৰিলোঁ, ঘৰত মোৰ বাৰীৰ বাঁহকেইটা কাটি পেলাই মোৰ পিতাই মোক সহায় কৰিছিলে, পিতাই শিকাই দিছিলে, খুঁটাবিলাক জোখ কৰি কৰি এটা ঘৰৰ জোখাৰে খুঁটা কামি ৰোৱা যিবিলাক লাগে আৰু সেই আটাইবিলাক তাতেই তৈয়াৰ কৰি সেইখিনি পাব্লিক বাছৰ ওপৰত তুলি দি মাছখোৱা ষ্টেচনলৈ লৈ আহোঁ, গুৱাহাটীলৈকে গুৱাহাটীৰ মাছখোৱালৈকে লৈ আহোঁ। আৰু গুৱাহাটীত বাছৰ পৰা সেইবিলাক নমাই ঘোঁৰাগাড়ী এখনত তুলি পাহাৰৰ ওপৰলৈ যাওঁ, নৱগ্ৰহ পাহাৰৰ ওপৰত গৈ তাত গৈ পেলাই সেইখিনি পেলাওঁগৈ। তেনেকৈ মই সেই সামগ্ৰীখিনি, ঘৰৰ সামগ্ৰীখিনি তালৈকে আনিলোঁ। আৰু তেতিয়া আমাৰ এই কাছাৰীঘাটত নাৱত কিছুমান খেৰ পোৱা গৈছিল, নাৱত নাওৰীয়া কিছুমানে খেৰ বেচিবলৈ আনে কম সস্তাতে, তাৰ পৰা অলপ খেৰ কিনিলোঁ, কিনি অলপ দুজনমান মনুৱা লগাই এটা ঘৰ তৈয়াৰ কৰি পেলালোঁ নৱগ্ৰহ পাহাৰৰ ওপৰত।
1: সেই ঘৰটোত মানে কলেজ জীৱন আৰম্ভ হোৱাৰ আগতে গুৱাহাটীত ঘৰ কৰি পেলালে,
0: ঘৰ কৰি পেলালোঁ মই,
1: ডাঙৰ কাম এইটো।
0: তেতিয়া ঘৰটো মোৰ এগৰাকী ডাঙৰ বাইদেউ আছিলে, তেওঁ মানে আহি পেলাই মোক সহায় কৰিলে, তেওঁ মানে ঘৰ লিপা মোচা এইবিলাক চব কাম তেওঁ কৰিলে। ইতিমধ্যে মোৰ পৰীক্ষাৰ খবৰ ওলাল, পৰীক্ষাত মই 66% নম্বৰ লৈ প্ৰথম বিভাগত পাছ কৰিলোঁ, অংকত লেটাৰো পালোঁ। তেতিয়া কটনগঞ্জত প্ৰপত্ৰ পূৰণ কৰি নাম ভৰ্তিৰ কাৰণে মই প্ৰপত্ৰ জমা দিলোঁ। আৰু সেই সময়ত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পালে কটন কলেজত ছিট পোৱাৰ বৰ বিশেষ অসুবিধা নাছিলে, কাৰণ সেই সময়ত মানে
1: ফাৰ্ষ্ট ডিভিজন পোৱাটো
0: ল'ৰাই কম আছিলে, গতিকে মই অনায়াসে তাত ছিটো পালোঁ, আসনখন পালোঁ, পাই তাত নাম ভৰ্তি কৰিলোঁ।
1: এইটো কিমান চনত প্ৰৱেশিকা পাছ কৰিলে আপুনি?
0: 1968 চনত প্ৰৱেশিকা পাছ কৰি মই কটন কলেজত নাম ভৰ্তি কৰিলোঁ। আৰু মহা নৱগ্ৰহ পাহাৰৰ ওপৰৰ সেই খেৰ আৰু ঘৰ বাইৰে যিটো ঘৰ তৈয়াৰ কৰিছিলোঁ, বাইৰী মোৰ ডাঙৰ বাইগৰাকী মোৰ ৰান্ধনি হৈ থাকিল, মোক মানে ৰান্ধি ভাত ৰান্ধি খুৱাই, আৰু তাৰ পৰা মই খোজকাঢ়ি কাঢ়ি সেই পাহাৰৰ পৰা নামি সেই বাৰোৱাৰী হৈ পেলাই লতাশিল দীঘলীপুখুৰী পাৰ হৈ গৈ পেলাই পাণবজাৰৰ কটন কলেজত মই শ্ৰেণীকোঠাত উপস্থিত হওঁগৈ। তেতিয়া বাৰোৱাৰীৰ পৰা

0: পাণবজাৰলৈকে চিটি বাছৰ ভাড়া আছিলে 20 পইচা, কিন্তু মই সেই 20 পইচা খৰচ কৰাতকৈ সেইখিনি খোজকাঢ়ি যোৱাটোকে পচন্দ কৰিছিলোঁ। কাৰণ সেই 20 পইচা যদি মই খৰচ নকৰাকৈ থাকিব পাৰোঁ, তেতিয়াহ'লে হয়তো কলেজত মাজতে মানে মই কেণ্টিনত গৈ পেলাই সেই 20 পইচাৰে চাহ আৰু চিংৰা খাব
1: পাৰিম।
0: গতিকে সেইটো উদ্দেশ্য ৰাখি মই বাছত যোৱা নাছিলোঁ,
1: খোজকাঢ়ি
0: সেই 20 পইচা বচাই পেলাই খোজকাঢ়িয়ে অহা যোৱা কৰিছিলোঁ। গতিকে সেই যিটো মোৰ যাত্ৰা কলেজলৈ, কটন কলেজত যোৱাৰ যিটো মোৰ হেঁপাহ, মই তেনেকৈ পূৰণ কৰিছোঁ।
1: খুব সুন্দৰ আপোনাৰ এই যাত্ৰা শুনি আমি সদায় আমোদ পালোঁ আৰু ভাল লাগিল। আপুনি ইমান কষ্ট কৰি এই কাম কৰিছে আৰু সেই মাখি বহা গাঁৱৰ পৰা আহি আপুনি কটন কলেজ পালে, তাৰ পৰা আপুনি কিন্তু যেতিয়া ডক্টৰেট ডিগ্ৰী লৈছে, আপুনি হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈছে, সেই যাত্ৰাটো আপোনাৰ
0: পঢ়াটো মই
1: সদায় উত্তৰণ আপোনাৰ ঘটি আছে।
0: মই যেতিয়া কটন কলেজত পঢ়িছিলোঁ, সেই সময়ত খুব প্ৰত্যাহ্বানমূলক এটা মোৰ জীৱন আছিলে। তাৰপিছত মই ভাবিছিলোঁ যে মই কোনোমতে স্নাতক ডিগ্ৰীটো মই কমপ্লিট কৰিব লাগিব, আৰু স্নাতক হোৱাৰ পিছত মই ক'ৰবাত হয় কোনোবা বিদ্যালয়ত নহয় কোনোবা এটা অফিচত চাকৰি এটা কৰি মোৰ দৰিদ্ৰ পৰিয়ালটোক অলপ সহায় কৰিম। কিন্তু কি হ'ল, সেই সময়ত মই যেতিয়া প্ৰি ইউনিভাৰ্চিটি পঢ়ি আছিলোঁ কটন কলেজত, তেতিয়া প্ৰি ইউনিভাৰ্চিটি এবছৰীয়া আছিল, আৰু 1969 চনত মই পি ইউ ছায়েন্স যিটো পৰীক্ষা, সেই পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা মই দিলোঁ। কিন্তু মোৰ যিটো কষ্ট হৈছিলে পঢ়াত, সেইটোৰ কাৰণে মই আশা কৰা ধৰণে ফল নাপালোঁ, কিন্তু তথাপি 65% নম্বৰ লৈ পেলাই মই প্ৰি ইউনিভাৰ্চিটি ছায়েন্স পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। সেই সময়তে কটন কলেজত মই ভাবিছিলোঁ কটন কলেজতে মই বি এছ চি পঢ়িম, কিন্তু সেইটো বছৰতে যোৰহাটৰ যিখন কৃষি মহাবিদ্যালয় সেইখন বিশ্ববিদ্যালয়লৈ উন্নীত হ'ল,
1: সেই বৰ্ষতে,
0: সেই বছৰতে, তাৰমানে 69ত 1969 চনত 1 এপ্ৰিল তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইন চাহাব, ডক্টৰ জাকিৰ হুছেইন চাহাবে আহি বিশ্ববিদ্যালয়খন উদ্বোধন কৰিলে যোৰহাটত, অসম কৃষি
1: বিশ্ববিদ্যালয়।
0: আৰু সেই সময়ত প্ৰথম প্ৰতিষ্ঠাপক উপাচাৰ্য হিচাপে আছিল ডক্টৰ সত্যৰঞ্জন বৰুৱা। এই যিখন বিশ্ববিদ্যালয় স্থাপনৰ যিটো কথা, সেই কথাটো ৰেডিঅ' বাতৰি কাকতত ইমান ঢোলে ডগৰে প্ৰচাৰ কৰা হ'ল, চব মানে সেই সময়ত আৰু মানে ৰণনাই গৈছে গোটেই অসমত যে অসমত কৃষি বিশ্ববিদ্যালয় হ'ল, আৰু কৃষি বিশ্ববিদ্যালয়ত যিবিলাক ল'ৰা ছোৱালী পঢ়িব তেওঁলোকৰ ভৱিষ্যত মানে উজ্জ্বল,
1: খুব উজ্জ্বল,
0: চাকৰিৰ কোনো অভাৱ নহ'ব, কৃষি বিষয়ত মানে চাকৰিৰ অভাৱ নহ'ব, বিদেশলৈ পঢ়িবলৈ যাব পাৰিব, এনেকুৱা ধৰণৰ যিবিলাক প্ৰচাৰ, সেইবিলাক খুব হ'ল, মানে ৰেডিঅ'তো হ'ল, বাতৰি কাকতবিলাকতো হ'ল।
1: আপুনি এইবিলাক শুনিলে?
0: সেইবিলাক দেখি শুনি মোৰ মানে খুব এটা মনটোত এনেকুৱা হ'ল যে তাত পঢ়িলে সোনকালে চাকৰি পাম নেকি।
1: হয়, আপোনাৰ লক্ষ্য চাকৰি এটা গোটাব লাগে,
0: লক্ষ্য মানে মই বি এছ চি পাছ কৰি চাকৰি কৰিব লাগে, সেইটো হ'ল মোৰ লক্ষ্য, বাকী লক্ষ্য একো নাই। গতিকে মই ভাবিলোঁ তাত যদি কিবাকৈ পঢ়িব পাৰোঁ, এনেহ'লে মই কেতিয়া সোনকালে চাকৰিটো পাম। গতিকে মই কটন কলেজত পঢ়া কথাটো বাদ দি যোৰহাটত কৃষি পঢ়াৰ কথাটো চিন্তা কৰিলোঁ, আৰু মই যিহেতু নেশ্যনেল স্কলাৰশ্বিপ পাইছিলোঁ, এই নেশ্যনেল স্কলাৰশ্বিপটো মানে স্নাতক পৰ্যায়তো মানে চলি থাকে, আৰু তেতিয়া মই মাহে 60 টকাকৈ নেশ্যনেল স্কলাৰশ্বিপৰ পইচা পাম, গতিকে সেইখিনিও মোৰ অলপমান সহায়ক হ'ব। গতিকে মই মোৰ যিটো মানে মোৰ ইচ্ছা, সেই ইচ্ছাটো বদলি গ'ল, কটন কলেজত পঢ়াৰ সলনি মই যোৰহাট কৃষি কলেজত পঢ়ালে পঢ়াৰ কথাটো ভাবিলোঁ, আৰু গৈ পেলাই তাত গৈ তাত মই নামভৰ্তি কৰিলোঁ।
1: আপুনি তাৰমানে প্ৰথম বেটছৰ ছাত্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ
0: হৈছিল, প্ৰথম বেটছৰ
1: ছাত্ৰ,
0: সেই মানে প্ৰথম আৰম্ভ হৈছে, আৰু তেতিয়া এনেকুৱা হ'ল তাত গোটেই যিটো শিক্ষা প্ৰণালী, অসম কৃষি বিশ্ববিদ্যালয়ৰ যি শিক্ষা প্ৰণালী, সেই শিক্ষা প্ৰণালীটো বদলি গ'ল। আগৰ যিটো আমাৰ পৰম্পৰাগত প্ৰণালী আছিল, যিটো ট্ৰেডিশ্যনেল ছিষ্টেম আছিল, সেইটো বাতিল হ'ল, আৰু আমেৰিকাৰ লেণ্ড গ্ৰেণ্ট ইউনিভাৰ্চিটিৰ আৰ্হিত নতুনকৈ এটা শিক্ষা প্ৰণালী তাত আৰম্ভ হ'ল। সেইটোক কৈছিলে ট্ৰাইমাষ্টাৰ ছিষ্টেম, তাৰমানে ত্ৰৈমাসিক প্ৰণালী। সেই প্ৰণালীটো আৰম্ভ হ'ল। প্ৰথমতে আমি গোটেই শিক্ষা প্ৰণালীটো বুজি পোৱা নাছিলোঁ, আনকি আমাৰ শিক্ষকসকলেও বুজি পোৱা নাছিলে,
1: আৰম্ভ হৈছে
0: যিটো শিক্ষা।

0: প্ৰণালী সেইটো শিক্ষকসকলেও বুজি পোৱা নাছিল। তেতিয়া কি কৰা যায়, তেতিয়া ডক্টৰ সত্যৰঞ্জন বৰুৱা উপাচাৰ্য, তেখেত খুব ডাইনামিক উপাচাৰ্য আছিলে। তেখেতে আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা এটা শিক্ষকৰ দল, শিক্ষকৰ দল এটাক তাৰ পৰা আমন্ত্ৰণ কৰি লৈ আহিল। কাৰণ সেইখন বিশ্ববিদ্যালয়ত সেই প্ৰণালীটো চলি আছিল। তে সেই 6-7 জনৰ এটা শিক্ষকৰ দল আহি আমাক, লগতে আমাৰ শিক্ষকসকলক এটা আলোচনা চক্ৰ পাতি এই প্ৰণালীটোৰ বিষয়ে, কেনেকৈ প্ৰণালী শিকাব লাগিব, কেনেকৈ মূল্যায়ন হ'ব, কেনেকৈ ইয়াৰ ফলাফল দিব লাগিব, এই আটাইবিলাক আমাক শিকালে আৰু আমিও বুজি পালোঁ আৰু আমাৰ শিক্ষকসকলেও বুজি পালে। গতিকে তাৰপিছত এই প্ৰণালীটো চলোৱাত বৰ বিশেষ অসুবিধা নহ'ল। আৰু এটা কথা হ'ল কি, অসম কৃষি বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়ি থাকোঁ তেতিয়া মই অলপমান ছাত্ৰ নেতা হিচাপে পৰিচিত হৈছিলোঁ। তাত মই মোৰ তৃতীয় বাৰ্ষিকত 1971-72 চন, তেতিয়া সেই সময়ত মানে মই বিনা প্ৰতিদ্বন্দ্বিতাই ছাত্ৰসভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হ'লোঁ, সাধাৰণ সম্পাদক। গতিকে মোৰ অলপ দায়িত্ব বাঢ়ি
1: গ'ল আপোনাৰ।
0: গতিকে ছাত্ৰসকলৰ কাম, ছাত্ৰসভাৰ কাম কৰিব লাগে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো কিছুমান যোগাযোগ কৰিব লাগে। গতিকে মোৰ কৰ্তৃপক্ষৰ লগত সম্পৰ্ক এটা গঢ়ি উঠিল। আৰু সেই সময়তে কি হ'ল, আমাৰ কৃষি ছাত্ৰসকলৰ এটা আন্দোলন হৈছিল। আন্দোলনটো কি কাৰণে হৈছিল, আমাৰ কৃষি যিবিলাক স্নাতক, কৃষি স্নাতক সেইবিলাকৰ যিটো মানদণ্ড, সেইটো অভিযান্ত্ৰিক স্নাতক বা চিকিৎসা বিজ্ঞানৰ স্নাতক তেওঁলোকৰ মানদণ্ডৰ লগত একে নাছিল, আমাক অলপ তলত পৰ্যায়ত ৰাখিছিল। আৰু কৃষি স্নাতকসকলৰ যিটো চাকৰি, কৃষি উন্নয়ন বিষয়া, সেইটো মানে গেজেটেড ছাৰ্ভিচ নাছিল। গতিকে আমি সেই আন্দোলনটো আৰম্ভ কৰিলোঁ যে আমাক অন্য অভিযান্ত্ৰিক বা চিকিৎসা বিজ্ঞানৰ স্নাতকৰ লগত একে মানদণ্ডত আমাক দিব লাগিব, আৰু আমাৰ চাকৰিবিলাকো যিটো ৰাজপত্ৰিত চাকৰি হিচাপে ঘোষণা কৰিব
1: লাগিব।
0: সেইটোত আমি সফল হ'লোঁ। সফল হৈ পেলাই আমি মানে তেতিয়াৰ পৰা আমাৰ মানে এই অন্যবিলাক স্নাতকৰ লগত আমাৰ পৰ্যায়টো একে হৈ গ'ল। সেইটো এটা বৰ ডাঙৰ
1: সাফল্য।
0: আৰু এনে সময়তে কি হ'ল, মানে আমাৰ যিজন উপাচাৰ্য আছিলে ডক্টৰ সত্যৰঞ্জন বৰুৱা, তেওঁ খুব ডাইনামিক, মই আগতে কৈছোঁ, তেওঁ যদিও ডাইনামিক আছিলে কিন্তু কিছুমান নিজৰ মতে কাম কৰিছিলে, সেই কথাটোত বহুত মানুহে ভাল পোৱা নাছিলে। তেওঁ বিশ্ববিদ্যালয়ত যিবিলাক কাম কৰিছিলে সেইবিলাক কামত বহুত মানুহ সন্তুষ্ট হোৱা নাছিলে। বিশেষকৈ আমাৰ যিখন বিশ্ববিদ্যালয় পৰিচালনা সমিতি তাৰ কেইজনমান সদস্যই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে যে তেওঁক ইয়াত থাকিব দিব নোৱাৰি, আৰু সেই ষড়যন্ত্ৰ তেওঁ বলি হ'ল হৈ তেখেতৰ বিৰুদ্ধে এটা অনাস্থা প্ৰস্তাৱ আনিলে। আনি পেলাই তেখেতৰ সভাপতিত্বত চলি থকা পৰিচালনা সমিতিৰ মিটিঙতেই এই অনাস্থা প্ৰস্তাৱ জমা দিলে, তেখেতকৈ জমা দিলে। তেখেতে তাত বৰ অপমানিত বোধ কৰিলে, আৰু কৰি তেওঁ লগে লগে সিদিনাই তেওঁ পদত্যাগ কৰিলে। পদত্যাগ কৰি তেখেত দিল্লীলৈ গুচি গ'ল। সেই সময়ত মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ। আমাৰ খুব বেয়া লাগিছিলে, কাৰণ আমাৰ ছাত্ৰসকলে তেখেতক খুব ভাল পাইছিল। তাৰপিছত আমি লাগিলোঁ যে তেখেতটো গ'ল, বেলেগ এজন ভাল উপাচাৰ্য আনি আহিব লাগে। সেই সময়তে এজন আৰু উপাচাৰ্যৰ নিযুক্তি হ'ল তেখেতৰ পাছত, ডক্টৰ লক্ষ্মী সিং নেগি, তেখেত হিমাচল প্ৰদেশৰ মানুহ। আৰু সেই সময়ত জব্বলপুৰত থকা জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ত তেখেতে তাত ইতিমধ্যেই উপাচাৰ্য হৈ আছিলে। তেতিয়া কেন্দ্ৰীয় চৰকাৰে তেখেতক তাৰ পৰা বদলি কৰি আমাৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কৰি নিযুক্তি দিলে। আৰু তেখেত খুব বিখ্যাত এজন কৃষি বিজ্ঞানী আছিলে। সেই সময়ত মই ছাত্ৰসভাৰ সাধাৰণ সম্পাদক। তেখেতে যেতিয়া যিদিনা প্ৰথম আহে, তেখেতে ৰেলেৰে আহিছিলে, তেওঁ মানে হেৰিত অহা নাই,
1: এৰোপ্লেনেৰে
0: অহা নাই, তেওঁ ৰেলগাড়ীৰে আহি মৰিয়নি ষ্টেচনত নামিছে। আৰু আমি, আমাৰ শিক্ষকসকল, আমাৰ কৰ্তৃপক্ষ আৰু ছাত্ৰসকলৰ ফালৰ পৰা ময়ো সাধাৰণ সম্পাদক হিচাপে গৈ মৰিয়নি ষ্টেচনত তেখেতক আদৰণি জনাইছিলোঁ, জনাই তেখেতক আদৰণি জনাই

0: লৈ আহিলোঁ।
1: তেখেতে
0: ইয়াত তেখেতে যোগদান কৰিলে আমাৰ বিশ্ববিদ্যালয়ত। তাৰপিছত মই যিহেতু সাধাৰণ সম্পাদক, মাজে মাজে কিছুমান কথাত গৈ উপাচাৰ্যৰ লগত আলোচনা কৰিবলৈ যাওঁ। তেখেতৰ লগত মোৰ এটা ঘনিষ্ঠতা হ'ল আৰু লাহে লাহে এটা সুসম্পৰ্ক কৰি উঠিল মোৰ যিবিলাক ভাৱধাৰা আৰু তেখেতৰ ঘৰতে কিছুমান মিলিলে। তেখেতে মোক সুধিলে যে তোমালোকৰ যে এই বিশ্ববিদ্যালয়খন, এইখন বিশ্ববিদ্যালয় নামতহে বিশ্ববিদ্যালয় কিন্তু ইয়াৰ যিবিলাক ঘৰ দেখিছোঁ, এই তাহানিৰ পুৰণা পুৰণা ভঙা ভঙা ঘৰ, কিন্তু ইয়াৰ যিবিলাক শিক্ষক বেছিভাগৰেই ডক্টৰেট ডিগ্ৰী নাই আৰু বেছিভাগ বিভাগতে ইয়াত স্নাতকোত্তৰ পাঠ্যক্ৰম নাই, গতিকে এনেকুৱা কি অৱস্থা হৈছে? তুমি মোক ভালকৈ কোৱাচোন খুলি কথাটো কি, এনেকুৱা কিয়? এনেকুৱা হ'লেতো কৃষি বিশ্ববিদ্যালয়ৰ মানদণ্ড কেতিয়াও উচ্চ নহ'ব। তেতিয়া মই তেখেতক ক'লোঁ যে ছাৰ, আমাৰ গোটেই এই আমাৰ যিবিলাক আপুনি যিবিলাক অসুবিধাৰ কথা কৈছে তাৰ মূলতে মাত্ৰ এটা সমস্যা, সেই সমস্যাটো হ'ল আমাৰ আৰ্থিক সমস্যা। আমাৰ যিখিনি শিক্ষক তেওঁলোকৰ আৰ্থিক সমস্যা ভাল নহয়, গতিকে তেওঁলোকে বাহিৰত গৈ পেলাই উচ্চ ডিগ্ৰী লৈ আহিব নোৱাৰে, ডক্টৰেট ডিগ্ৰী লৈ আহিব নোৱাৰে, গতিকে তেখেতসকল উচ্চ শিক্ষিত হ'ব পৰা নাই। চৰকাৰৰ পৰাও আমি যিমানখিনি আমি আৰ্থিক সাহাৰ্য পাব লাগে সেইখিনি নাপাওঁ। গতিকে আপুনি যিবিলাক কথা কৈছে তাৰ গোটেই মূলৰে কথাটো হ'ল আৰ্থিক অৱস্থা, আৰ্থিক সমস্যা, সেইকাৰণে আমি নোৱাৰোঁ। আমি আচলতে আৰু কৃষি পঢ়িবলৈ যিবিলাক ছাত্ৰ আহে তেওঁলোকো সেই দুখীয়া ঘৰৰ পৰাই আহে, কাৰণ যিবিলাক আদ্যবন্ত ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে হয়তো অভিযান্ত্ৰিক বিজ্ঞান পঢ়িব, নহয় চিকিৎসা বিজ্ঞান পঢ়িব, বাকী যিবিলাকৰ মানে সামৰ্থ্য নাই তেওঁলোকে কৃষি পঢ়িবলৈ আহে। তেওঁ মানে কথাটো খুব হৃদয়ংগম কৰিলে কথাটো, আৰু হৃদয়ংগম কৰি তেওঁ মোক ক'লে যে তোমাৰ কথাটো মই বুজিছোঁ আৰু মই অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ম, এইখন বিশ্ববিদ্যালয় মই এই পাঁচ বছৰৰ ভিতৰতে এখন দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় কৰি মই বনাই থৈ যাম, মই তোমাক আজি কথা দিলোঁ। মই তেখেতৰ কথা শুনি বৰ বিশেষ বিশ্বাস কৰা নাই, কৰিছে কৈছে আৰু তেখেতে, কিন্তু সঁচাকৈয়ে তেখেতে হাতে কামে লাগি গ'ল। তেখেতে কি কৰিলে, তেতিয়া আমাৰ অসমৰ এজন বিখ্যাত স্থপতিবিদ আছিলে, আৰ্কিটেক্ট উপেন্দ্ৰ কুমাৰ বৰুৱা, ইউকে বৰুৱা, তেখেতে হেৰি কৰিছিলে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ ভনীয়েক কবিতা বৰুৱাক বিয়া কৰাইছিলে, ইউকে বৰুৱা, উপেন্দ্ৰ কুমাৰ বৰুৱা, তেখেত মানে বিখ্যাত স্থপতিবিদ আৰ্কিটেক্ট অসমৰ। আৰু তেওঁ তেতিয়া সেই সময়ত তেওঁ আমেৰিকাতে আছিলে। ডক্টৰ নেগি চাহাবে তেওঁৰ লগত যোগাযোগ কৰি তেওঁক মাতি আনিলে ইয়ালৈ, আনি পেলাই ক'লে যে তুমি আমাৰ কৃষি বিশ্ববিদ্যালয়খনৰ এখন আধুনিক এটা পৰিকল্পনা, তোমাৰ আমাৰ চৌহদৰ বাকী যিবিলাক আমাৰ বহি কেন্দ্ৰ আছে আটাইবিলাকত এটা আধুনিক পৰিকল্পনা কৰি দিয়া, আৰু ইয়াত কিমান খৰচ লাগিব সেই খৰচ অসম কৃষি বিশ্ববিদ্যালয়। তাৰ লগতে তেওঁ ক'লে যে অকলতো অট্টালিকা হ'লেই নহ'ব, ইয়াৰ শৈক্ষিক মানদণ্ডটো বেছি দৰকাৰী, গতিকে শিক্ষকসকলক শিক্ষিত কৰিব লাগিব। গতিকে তেওঁলোকে ক'লে যে যিটো শৈক্ষিক পৰিৱেশ সেইটো মানদণ্ড, তাৰো মানদণ্ড উচ্চ কৰিব লাগিব। গতিকে তেখেতে কৰিলে কি, তাৰ লগতে তেখেতে আৰু এটা আঁচনি বনালে যিটো মানে টিচাৰ্চ ডেভেলপমেণ্ট স্কিম, তেওঁলোকক বেলেগত গৈ পঢ়াই আনিব লাগিব, PhD ডিগ্ৰী দিয়াই আনিব লাগিব, আৰু যিবিলাক নতুনকৈ মেধাৱী ছাত্ৰ ছাত্ৰী পাছ কৰি ওলায় তেওঁলোককো বাহিৰত পঢ়ুৱাই আনিব লাগিব, আনি ইয়াতে শিক্ষক হিচাপে নিযুক্তি দিব লাগিব, তেতিয়াহে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব। এনেকৈ তেওঁ এখন ডাঙৰ এটা এটা এটা প্ৰকল্প তেওঁ বনালে, আৰু সেই প্ৰকল্পটো বহু কৌটি টকাৰ প্ৰকল্প, তেতিয়া সেই তাহানিৰ দিনতে 1972 চনত বহু কৌটি টকাৰ এটা তেওঁ এটা প্ৰকল্প বনালে। ঠিক সেই সময়তে মই 1973 চনত মই তেতিয়া গ্ৰেজুৱেট হ'লোঁ, তাৰমানে তাৰ পৰাই মই BSc এগ্ৰী পাছ কৰিছিলোঁ, আৰু সেই সময়তে তেওঁ এই বিজ্ঞাপন এটা দিলে যে যিবিলাক নতুন মেধাৱী ছাত্ৰ আছে তেওঁলোককো তেওঁলোকৰ পৰাও আমি নিৰ্বাচিত কৰি কিছুমানক আমি বাহিৰত পঢ়াই আনিম। মই ইতিমধ্যে মোৰ উপাচাৰ্য মহোদয়ৰ লগত, নেগি মহোদয়ৰ লগত মোৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছিল। মই তেখেতক ক'লোঁ যে মইতো এতিয়া BSc এগ্ৰিকালচাৰ পাছ কৰিলোঁ, এতিয়া মই গৈ মই এটা চাকৰি কৰি কোনোমতে মোৰ পৰিয়ালটোক সহায় কৰিব লাগে। তেতিয়া তেওঁ মোক ধমকি দিয়া নিচিনাকে কলে।

0: যে তুমি কি কথা কোৱা, তুমি বিএসসি পঢ়ি পেলাই তোমাৰ শিক্ষা সামৰিব খুজিছা, সেইটোতো হ'ব নোৱাৰে। তুমি উচ্চ শিক্ষা ল'ব লাগিব, তুমি এম এছ চি কৰিব লাগিব, তুমি পি এইচ ডি কৰিব লাগিব, আৰু এইখন বিশ্ববিদ্যালয়ত তুমি শিক্ষক হ'ব লাগিব, আৰু হৈ এইখন বিশ্ববিদ্যালয়ৰ তুমি উন্নতি সাধন কৰিব লাগিব।
1: তেনে আপোনাৰ হৈ সপোনটো তেখেতে দেখিছে,
0: তেখেতে
1: আপুনি সপোন দেখা নাছিলে সেইটো।
0: মইতো ক'লো যে সেইটোতো মোৰ কাৰণে সম্ভৱ নহয়, মোৰ পৰিয়ালে মোৰ ওপৰত আৰু কোনো পইচা খৰচ কৰিব নোৱাৰে। তেতিয়া তেওঁ ইমানলৈকে ক'লে যে মই তোমাৰ অভিভাৱক হৈ মই তোমাক পঢ়ুৱাম, মই তোমাৰ উচ্চ শিক্ষাৰ দায়িত্ব মই ল'ম।
1: বৰ ডাঙৰ কথা,
0: মানে ভগৱানৰ কৃপাত আৰু মানুহৰ কৃপাত মোৰ মানে এই কেৰিয়াৰটো তেনেকৈ আগবাঢ়ি গ'ল।
1: এতিয়া যদি আপুনি ধৰক নেগি চাহাবে আপোনাৰ পৰা যিটো আশা কৰিছিলে যে আপুনি বিশ্ববিদ্যালয়তে থাকিলে, পঢ়িলেও তাত, শিক্ষকতাও তাত কৰিলে, তাৰ পৰা সঞ্চালক হৈ আপুনি অৱসৰ গ্ৰহণ কৰিছে, এটা দীঘলীয়া আপোনাৰ সেই বিশ্ববিদ্যালয়তে গোটেই জীৱনটো তাতেই গ'ল,
0: গোটেই জীৱনটো কৃষি বিশ্ববিদ্যালয়।
1: এতিয়া ছাত্ৰ নেতা হিচাপে আপুনি কাম কৰিলে ঠিকে বিশ্ববিদ্যালয়ৰ, পিছত শিক্ষক হিচাপে কি কি কামত আপুনি তাত পঢ়ুৱাত বাহিৰেও কেনেদৰে সহায় কৰিলে বিশ্ববিদ্যালয়খনক?
0: মই যেতিয়া শিক্ষক হিচাপে তাত মানে তাত যোগদান কৰিলোঁ, প্ৰথমতে এছিষ্টেণ্ট প্ৰফেচাৰ হৈ যেতিয়া যোগদান কৰিছিলোঁ, তেতিয়াই শিক্ষক এটা সন্থা আছে আমাৰ, টিচাৰ্চ এছ'চিয়েশ্যন, তেতিয়া মই জইণ্ট ছেক্ৰেটেৰী হিচাপে মোক মানে হেৰি কৰিছিলে, নিৰ্বাচন কৰিছিলে, আৰু আমি গোটেই শিক্ষকৰ যিটো আমাৰ সংস্থা সেইটোৱে আমি, মই তাতে খুব সক্ৰিয় হৈ লাগিছিলোঁ। যে আৰু তেতিয়া মোৰ উদ্দেশ্যটোৱে আছিলে যে আমাৰ ইউনিভাৰ্চিটিখন উন্নত কৰিব লাগিব। প্ৰথম মই কাম কৰিছিলোঁ আমাৰ ইউনিভাৰ্চিটিখনৰ পৰীক্ষাৰ যিটো প্ৰণালী, সেই পৰীক্ষাৰ ছিষ্টেমটো সম্পূৰ্ণ বদলাই পেলাইছিলোঁ। দুই নম্বৰতে আমি কৰিলোঁ কি, আমাৰ মোৰ লগতে যিখিনি সম পৰ্যায়ৰ যিখিনি আমি শিক্ষকে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছিলোঁ, কিছুমানে তামিলনাডু এগ্ৰিকালচাৰৰ পৰা পঢ়ি আহিছে, কিছুমান পাঞ্জাৱ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছে, কিছুমান অন্ধ্ৰপ্ৰদেশৰ পৰা পঢ়ি আহিছে, এই আটাইবিলাকে আমি লগ লাগি এই গোটেইকেইখন যিখন উন্নত বিশ্ববিদ্যালয় তাৰ যিবিলাক শৈক্ষিক নিয়ম কানুন, যিটো একাডেমিক ৰুলছ এণ্ড ৰেগুলেশ্যন, সেই গোটেইখিনি আমি কালেক্ট কৰি লৈ আহিলোঁ, আৰু লৈ আহি আমি ইয়াত এখন আলোচনা চক্ৰ পাতিলোঁ। আমি আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি সৰ্বভাৰতীয় পৰ্যায়ৰ যিখিনি উচ্চ পৰ্যায়ৰ যিখিনি বিশ্ববিদ্যালয় তেওঁলোকৰ লগত সমান কৰি একে কৰিব লাগিব, আৰু সেইমতে আমি এখন নতুনকৈ এখন ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰস্তুত কৰিলোঁ আৰু আমি সেইখন ইয়াত বলবৎ কৰিলোঁ। তিন নম্বৰতে আমি কৰিলোঁ কি, ইতিমধ্যে যিখিনি নেগি চাহাবে পঠাইছিলে পি এইচ ডি কৰিবৰ কাৰণে বেলেগ বেলেগ
1: বিশ্ববিদ্যালয়
0: সেই আটাইবিলাকো ঘূৰি আহিলে, আহি গোটেইখিনিয়ে যেতিয়া আমি বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ যিখিনি অভিজ্ঞতা লৈ আহিলে শিক্ষক আটাইখিনি আহি পেলাই আমি তেতিয়া লাগিলোঁ যে আমাৰ শৈক্ষিক মানদণ্ড উন্নত কৰিব লাগে, আমাৰ বিভাগবিলাকত পি এইচ ডি খুলিব লাগে। তে এইবিলাক লাহে লাহে পৰ্যায়ক্ৰমে সেইবিলাক কৰা হ'ল, আৰু আমাৰ ডক্টৰ নেগিয়ে পাঁচ বছৰৰ মূৰত যোৱাৰ আগে আগেই তেখেতে খুব এটা ছেটিছফেকশ্যন লৈ পেলাই তেখেত গ'লগৈ, আমিও এটা ছেটিছফেকশ্যন পালোঁ যে আমি কিবা এটা কৰিব পাৰিছোঁ। লাহে লাহে ইউনিভাৰ্চিটিখন যথেষ্ট উন্নত আৰু এতিয়া ওৱান অফ দি গুড ইউনিভাৰ্চিটি
1: অসম কৃষি বিশ্ববিদ্যালয়। খুব জানি আমি ভাল পালোঁ তাৰ আৰম্ভণিৰ কথা, প্ৰথম বেটছৰ আপুনি ছাত্ৰ, সেইখন বিশ্ববিদ্যালয় উন্নতিৰ বাবে ইমানকৈ কাম কৰিছে। আপুনি সেইখন বিশ্ববিদ্যালয়ৰ পৰা সঞ্চালক আপুনি 2016 চনত আপুনি অৱসৰ গ্ৰহণ কৰি 2011 চনত গ্ৰহণ কৰিছিলে, আকৌ 5 বছৰ আপোনাক এক্সটেনশ্যন দিয়া হ'ল, ছেকেণ্ড ইনিংছ আগে হ'ল, গতিকে সেইখনৰ লগত আপোনাৰ এটা দীঘলীয়া সম্পৰ্ক হৈ আছে। আপোনাক আন এটা প্ৰশ্ন কৰিব মন গৈছে, এই সুস্বাস্থ্যৰ মন্ত্ৰ কি, কিবা কৰে?
0: সুস্বাস্থ্যৰ মন্ত্ৰ হিচাপে মোৰ বিশেষ মন্ত্ৰ একো নাই, কিন্তু কথা হ'ল কি, আনন্দমনে থাকিব পৰাটোৱে এটা সুস্বাস্থ্যৰ মূল কথা।
1: মূল কথা হয় সুন্দৰ, আমাৰ যি নিৰ্ধাৰিত সময় জীৱন সুৰভিৰ সেয়া শেষ হৈছে ইতিমধ্যেই, গতিকে আমি আজি অনুষ্ঠান ডক্টৰ নিত্যানন্দ শৰ্মা সামৰিব লাগিব। আপোনাক লগ পাই খুব ভাল লাগিলে, আৰু শ্ৰোতাই আপোনাৰ এই কথা শুনি, জীৱনৰ যি পৰিক্ৰমা শুনি নিশ্চয় আনন্দিত হ'ব, উপকৃত হ'ব তেখেতসকলে। নমস্কাৰ।
0: নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিৰ আঁত ধৰিলে সীমান্ত বৰ্মাই। এয়া

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: 22233 কল কৰক।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল কৃষকক সন্মান জনোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰে কৃষিখণ্ডত জড়িত যুৱক যুৱতীসকলক চলিত বৰ্ষৰ পৰা মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদান কৰিব। অহা 5 বছৰত চৰকাৰে ৰাজ্যৰ 10,000 শিক্ষিত যুৱক যুৱতীক এই বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰা কৃষকসকলে 1,00,000 টকাকৈ লাভ কৰাৰ লগতে কৃষি বিভাগৰ চৰকাৰী আঁচনিৰ সৈতে জড়িত হ'ব পাৰিব। চলিত বৰ্ষত চৰকাৰে এই 1,000 উদীয়মান কৃষকক এই বঁটা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে 24টা ৰাজহচক্ৰ এলেকাত 3টা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলেহে ভূমি ক্ৰয় কৰিব পৰাকৈ নতুন নীতি নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে 40টা ৰাজহচক্ৰক বিশেষভাৱে অধিসূচিত কৰিছে। এই বিষয়ত এখন আইন প্ৰণয়ন কৰা হ'ব বুলি তেওঁ কয়। লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে কালিৰে পৰা ঘৰে ঘৰে গৈ লোকপিয়ল 2027ৰ বাবে তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে। এই লোকপিয়লৰ জৰিয়তে ভৱিষ্যতৰ নীতি নিৰ্ধাৰণৰ বাবে সঠিক ভিত্তি, সম্পদৰ ন্যায্য বিতৰণ, সঠিক স্থানত সঠিক পৰিকল্পনা, উন্নত বিদ্যালয়, চিকিৎসালয় আৰু ৰাস্তা পথৰ লগতে প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন সহায়ক হ'ব। ৰাজ্যৰ জনসাধাৰণে প্ৰতিবছৰে সন্মুখীন হৈ অহা বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ লগতে বনাঞ্চল সংৰক্ষণৰ দাবীত সদৌ অসম মটক মহিলা পৰিষদে কালি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ উজনি অসমৰ বান খহনীয়া সমস্যা ক্ৰমাৎ অধিক জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে স্থায়ী আৰু বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি স্মাৰকপত্ৰখনত দাবী জনায়। ইয়াৰোপৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত অসমৰ মুক্ত খনন কাৰ্য অনতিপলমে বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধানৰ বাবে বিশেষ আঁচনি আৰু পুঁজি আবণ্টনৰ দাবী জনায়। ইয়াৰ লগতে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন, উপযুক্ত ক্ষতিপূৰণ, জীৱিকাৰ পুনৰ সংস্থাপন আৰু বাসগৃহ নিৰ্মাণৰ বাবে বিশেষ 10,00,000 টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনায়। সংগঠনটোৱে উত্থাপন কৰা দাবীসমূহ অতি শীঘ্ৰে কাৰ্যকৰীকৰণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আৰু শ্বিলঙৰ উমিয়ামত থকা উত্তৰ পূৰ্বাঞ্চলৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্ৰাকৃতিক সম্পদ বহনক্ষম ব্যৱস্থাপনা, গৱেষণা, প্ৰযুক্তি বিকাশ তথা ভূস্থানিক প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত দুয়োটা প্ৰতিষ্ঠানৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাই এই চুক্তিৰ মূল উদ্দেশ্য হয়।

0: বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ নীতিন কুলকাৰ্ণী আৰু মহাকাশ কেন্দ্ৰৰ সঞ্চালক ডঃ এছ পি আগৰৱালে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বন আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ন ন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে খেলৰ দ্বিতীয়াৰ্ধত উল্লেখযোগ্য প্ৰত্যাৱৰ্তনেৰে শ্বিলং লাজঙক 5-2 গলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলৰ আধা সময়লৈ নৰ্থ ইষ্ট ইউনাইটেডে 1-2 গলত পিছপৰি আছিল যদিও দ্বিতীয়াৰ্ধত শক্তিশালী প্ৰত্যাৰ্পণ ঘটাই 4টা গল দি জয় নিশ্চিত কৰে। আলাউদ্দিন আজাৰ খেলখনৰ তাৰকা খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু এই জয়ৰ সুবাদেৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি একেৰাহে চতুৰ্থবাৰলৈ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। নৰ্থ ইষ্ট ইউনাইটেডে পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ'ব। দিনৰ 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিকচন্দ্ৰ বৰ্মন, দৰ্শন কাশ্যপ আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আছে পপী চন্দ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পাৰাগমালা লাইভ, আগবঢ়াইছে অমিত বাসগোটাই।
2: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিৰেখাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: এখন চিঠি, কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাত। এখন চিঠি আহিবলৈ কেতিয়াবা 7 দিন লাগিছিল, কেতিয়াবা 15 দিন, কেতিয়াবা 1 মাহ।
2: তথাপিও মানুহে অপেক্ষা কৰিছিল। ডাকোৱালৰ চাইকেলখন গাঁৱৰ আলিটোৰে দেখা দিয়াৰ লগে লগে কাৰোবাৰ বুকুত যেন হঠাৎ এজাক চৰাই উৰিছিল।
1: চিঠি আহিল নেকি? এটা খাম, এটুকুৰা কাগজ, কেইখাৰিমান আখৰ,
2: কিন্তু সেই কেইখাৰি আখৰৰ মাজতেই লুকাই আছিল এখন ঘৰ, এটা সম্পৰ্ক, এটা বছৰ, এটা অপেক্ষা, আৰু কেতিয়াবা এটা সম্পূৰ্ণ জীৱনৰ আলোকপাত।

চিঠি কথাকৰ আটাইতকৈ পুৰণি অথচ আটাইতকৈ কোমল মাধ্যম, য'ত শব্দবোৰ কেৱল পঢ়া নহয় অনুভৱ কৰা হয়। আহক আজি অলপ সময়ৰ বাবে আমি উভতি যাওঁ সেই পৃথিৱীখনলৈ, চিঠিৰ পৃথিৱীলৈ।

0: এসময়ত গাঁওখনৰ ৰাস্তাৰে এজন মানুহ আহিছিল, কান্ধত এটা মোনা, মূৰত টুপি, হাতত কেতিয়াবা দুটামান মানি অৰ্ডাৰ, কেতিয়াবা পোষ্টকাৰ্ড আৰু কেতিয়াবা এখন চিঠি।
1: তেওঁৰ নামটো হয়তো সকলোৱে নাজানিছিল, কিন্তু তেওঁৰ অপেক্ষাত থকা মানুহবোৰে তেওঁৰ খোজৰ শব্দ চিনি পাইছিল। সেইজনেই ডাকুৱাল।

0: কাৰোবাৰ ল'ৰাই চহৰৰ পৰা লিখিছে, কাৰোবাৰ জীয়ৰীৰ বিয়াৰ খবৰ আহিছে, কাৰোবাৰ সৈনিক পুত্ৰই সীমান্তৰ পৰা লিখিছে, কাৰোবাৰ প্ৰেমিকৰ চিঠি আহিছে, আৰু কোনোবা বৃদ্ধাই প্ৰতিদিনে দুৱাৰমুখলৈ চাই এটাই কথা ভাবিছে,
1: আজি হয়তো মোৰ ল'ৰাৰ চিঠিখন আহিব।

সেই চিঠিবোৰ যিবোৰে খাম খোলাৰ আগতেই মুখত হাঁহি বিৰিঙাইছিল, প্ৰেমৰ চিঠি। তেতিয়া প্ৰেমৰ এটা বাক্য লিখিবলৈ কলমে বহু সময় লৈছিল, কাৰণ ভালপোৱা সদায় সহজে ক'ব নোৱাৰি।

কেতিয়াবা সকলো চিঠিৰ উত্তৰ নাহে, কিছুমান চিঠি ডাকঘৰত হেৰাই যায় আৰু কিছুমান ঠিকনালৈ গৈও উত্তৰ নাপায়।

চিঠিৰ পৃথিৱীত প্ৰেমৰ উপৰি আন এটা শব্দ বৰ সুন্দৰ, বন্ধুত্ব। একেলগে স্কুললৈ যোৱা দুজন বন্ধু

0: চিঠিৰ পৃথিৱীত প্ৰেমৰ উপৰি আন এটা শব্দ বৰ সুন্দৰ, বন্ধুত্ব। একেলগে স্কুললৈ যোৱা দুজন বন্ধু এদিন দুখন বেলেগ চহৰত থাকে, বাৰ্তালাপ কৰিবলৈ সময় নাথাকে। তথাপি কোনোবা এদিন এখন চিঠি আহে, এজন বন্ধুৰ প্ৰতি আন এজন বন্ধুৱে লিখা আন্তৰিকতাৰ চিঠি।
1: কিছুমান চিঠিৰ অপেক্ষা অন্য সকলো অপেক্ষাতকৈ কঠিন। সীমান্তত থকা এজন সৈনিকৰ ঘৰৰ মানুহে ডাকোৱালৰ হাতলৈ চাই থাকে, খোজৰ শব্দৰ উমানৰ অপেক্ষাত দিন ৰাতি এক কৰে।
0: কেতিয়াবা এই চিঠি কেন্দ্ৰ কৰি কবিয়ে লিখে এনেদৰে।
1: কবিতা এখন চিঠি, কবি হেম বৰুৱা। মৰমৰ মেঘাচন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল, তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলোঁ। সেইবোৰ অনাখৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে।
0: ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ।
1: এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি, শত্ৰুৰ কামনাৰ গৰ্জন দেখিছো কি, ধোঁৱা আৰু ধোঁৱা। এই কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
0: সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই, মৰম জানিবা, ইতি তোমাৰ।
1: আকৌ এই আদেশ আহিছে, যাব লাগে, শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে, চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম।

প্ৰকৃতিও যেন বাতৰি কঢ়িয়াই সুখ দুখৰ বতৰা দিয়ে, কেতিয়াবা গানেৰে কেতিয়াবা কথাৰে, চিঠিৰ ভাষাৰে প্ৰকৃতিৰ এক অনামিল আনন্দ কঢ়িয়ায়।

0: ইতিহাসৰ পাততো চিঠি আছে, কাৰাগাৰৰ অন্ধকাৰ কোঠাৰ পৰা লিখা চিঠি, স্বাধীনতাৰ সপোন দেখা ব্যক্তিৰ চিঠি, য'ত নিজৰ জীৱনতকৈ দেশৰ ভৱিষ্যতক গুৰুত্ব দিছিল। আহক শেষত এখন চিঠি লিখো, কোনো এজন মানুহলৈ নহয়, কোনো এজন মানুহৰ নামত। আকৌ এবাৰ উভতি যাওঁ চিঠিৰ পৃথিৱীলৈ।
1: কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাতৰ সেই আন্তৰিকতা ভৰা পৃথিৱীখনৰ মাজলৈ।

এখন চিঠি, ইমানপুৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: खेलेंगे। घरेलू शेयर बाजार सूचकांक आज करीब आधा प्रतिशत की गिरावट के साथ कारोबार कर रहे थे। अंतिम समाचार मिलने तक सेंसेक्स 366 अंक गिरकर 77,362 पर और निफ्टी 87 अंक की गिरावट के साथ 24,201 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3,00,000ৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ৰাজ্যৰ নাট্য অনাতাঁৰ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ আজি উপজাদিন, আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড মোহনবাগান ছুপাৰ জায়েণ্টছৰ মুখামুখি। ৰাজ্য প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল কৰাৰ বাবে অহা 2 অক্টোবৰৰ পৰা চৰকাৰে প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ই গভৰ্ণেন্সৰ জৰিয়তে চৰকাৰী বিভাগসমূহত বছৰ বছৰ ধৰি পৰি থকা ফাইলসমূহৰ দ্ৰুত নিষ্পত্তি কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বৰ্তমান বিভিন্ন চৰকাৰী বিভাগ, সঞ্চালকালয় আৰু উপ আয়ুক্ত কাৰ্যালয়ত 3,00,000ৰো অধিক ফাইল জমা হৈ আছে। 2021 চনত চৰকাৰে এই জমা হৈ থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে চেষ্টা চলাইছিল, কিন্তু নথি সংগ্ৰহত থকা সীমাবদ্ধতাৰ বাবে এই প্ৰচেষ্টা সফল নোহোৱা বুলি তেওঁ উল্লেখ কৰে। প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে ই ফাইল ব্যৱস্থাৰ বাবে প্ৰতিটো নথি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 2 অক্টোবৰৰ পৰা চলিবলগীয়া প্ৰজেক্ট সদ্ভাৱনা অভিযানত নতুন ই ফাইলৰ ব্যৱস্থা কৰিব। প্ৰজেক্ট সদ্ভাৱনাৰ অধীনত একোগৰাকী সচিবক 10টাকৈ বিভাগৰ দায়িত্ব দিয়া হৈছে। দীৰ্ঘদিন ধৰি জমা হৈ থকা আবেদন বা সমস্যাক লৈ তথ্য জনাব পৰাকৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। একেদৰে ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব। অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। আনহাতে পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে 2,00,000 চৰকাৰী চাকৰি দিয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে 2027 চনৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অৱশ্যে 2026 চনত কোনোধৰণৰ নিযুক্তি দিয়া নহয় বুলি তেওঁ উল্লেখ কৰিছে। বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ জৰিয়তে খালী পদ সৃষ্টিৰ চেষ্টা চলোৱা হ'ব বুলি তেওঁ কয়। লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে কালিৰে পৰা ঘৰে ঘৰে গৈ লোকপিয়ল 2027ৰ বাবে তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া অহা 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়াক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে।
2: জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষা ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। এই চেঞ্চাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে।
1: এই লোকপিয়লৰ জৰিয়তে ভৱিষ্যতৰ নীতি নিৰ্ধাৰণৰ বাবে সঠিক ভিত্তি, সম্পদৰ ন্যায্য বিতৰণ, সঠিক স্থানত সঠিক পৰিকল্পনা

0: উন্নত বিদ্যালয় চিকিৎসালয় আৰু বাট পথৰ লগতে প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন সহায়ক হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেনচিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰাৰ বিষয়টোক লৈ বিভিন্ন মহলত উত্থাপিত অভিযোগৰ সত্যতা নাকচ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উদ্যানখনৰ চৌপাশৰ এলেকাত বসবাস কৰা লোকসকলৰ সমস্যা আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাৰ ইক' ছেনচিটিভ জোনক লৈ সৃষ্টি হোৱা সমস্যা আৰু আইনী বাধা নিষেধৰ বিৰুদ্ধে বোকাখাট আৰু কলিয়াবৰ অঞ্চলৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি ক্ষোভ প্ৰকাশ কৰি আহিছিল। এই সন্দৰ্ভত তেওঁলোক ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ৰো কাষ চপা বুলি উল্লেখ কৰি তেওঁ কয় যে ইক' ছেনচিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকল উপকৃত হ'ব। আনহাতে শিল খননৰ সৈতে জড়িত বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ সৈতে বুজাবুজি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাজিৰঙাৰ ইক' ছেনচিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰাৰ ব্যৱস্থা লৈছে বুলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে অভিযোগ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত কাজিৰঙাত কালি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচীৰ নেতৃত্ব লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে চৰকাৰ তথা শাসকীয় দলৰ মন্ত্ৰী বিধায়কক তীব্ৰ সমালোচনা কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ বহুকেইগৰাকী নেতাকৰ্মীৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে একাংশ স্থানীয় লোকে কাজিৰঙাৰ ইক' ছেনচিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰাৰ সপক্ষে তথা কংগ্ৰেছৰ প্ৰতিবাদৰ বিৰুদ্ধেও শ্লোগান দিয়ে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ ইক' ছেনচিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰা সন্দৰ্ভত ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দলটোৱে বৃহৎ কৰ্পৰেট গোষ্ঠীক মাটি গতাই দিয়াৰ স্বাৰ্থতে ৰাষ্ট্ৰীয় উদ্যানখন সংকুচিত কৰাৰ নীতি গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ নাট্য অনাতাঁৰ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ আজি উপজা দিন। 1933 চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ পাণবজাৰত জন্মগ্ৰহণ কৰা কুলদা ভট্টাচাৰ্যৰ দীঘলীয়া কৰ্মজীৱনেৰে ৰাজ্যৰ সাংস্কৃতিক জগতত এখন সুকীয়া আৰু সন্মানীয় স্থান লাভ কৰিছিল। নাট্য চৰ্চাৰ প্ৰতি প্ৰবল আকৰ্ষণ থকা ভট্টাচাৰ্যই কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰাৰ পাছত অভিনয় পৰিচালনা আৰু অনাতাঁৰ মাধ্যমৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক অতি নিবিড় আছিল। পৰশুৰাম, ৰেডিঅ' আদি তেওঁ অভিনয় কৰা জনপ্ৰিয় নাটক। চলচ্চিত্ৰ জগততো তেওঁ অভিনয় কৰিছিল। শকুন্তলা, লতিঘটি, চিকমিক বিজুলী, প্ৰভাতী পক্ষীৰ গান, দিক্সৌ বনত পলাশ, ৰামধেনু, ভিলেজ ৰকষ্টাৰ আদি বিভিন্ন চলচ্চিত্ৰত তেওঁ মননশীল আৰু স্বকীয় অভিনয়শৈলী প্ৰতিষ্ঠা কৰিছিল। তেওঁ হাতীবন্ধু নামৰ তথ্যচিত্ৰৰ ইংৰাজী ধাৰাভাষ্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। 2024 চনৰ 1 নৱেম্বৰত তেওঁৰ মৃত্যু হয়। কুলদা কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেওঁক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি সংক্ৰান্তি। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত আজি সন্ধিয়াৰ পৰা সমগ্ৰ দিনটো উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিব। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ হাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্ৰসংগৰে মুখৰ হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহৰ সংক্ৰান্তি উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সংক্ৰান্তি উপলক্ষে বটদ্ৰৱা থানৰ পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া।
1: আজি শাওন আৰু ভাদ মাহৰ সংক্ৰান্তি, কালিলৈ পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ। এই ভাদ মাহতেই অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সমগ্ৰ ৰাজ্যৰ নামঘৰ সত্ৰ আদিত উদযাপন কৰা হয়। এই ভাদ মাহৰ উপলক্ষে ৰাজ্যৰ অন্যান্য নামঘৰ সত্ৰৰ লগতে মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানতো আজি নিশাৰ পৰা সমগ্ৰ ভাদ মাহটো উঠৰ প্ৰসংগৰ ভাগত বৈষ্ণৱে নাম কীৰ্তন কৰিব। পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি বটদ্ৰৱা থানতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু ভাদ মাহৰ বটদ্ৰৱা থানলৈ আগমন ঘটাব লগা ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ থান পৰিচালনা সমিতিয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ট কাপ ফুটবল প্ৰতিযোগিতাত কালি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে খেলৰ দ্বিতীয়াৰ্ধত উল্লেখযোগ্য প্ৰত্যাৱৰ্তনেৰে শ্বিলং লাজঙক 5-2 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলৰ আধা সময়লৈ নৰ্থ ইষ্ট ইউনাইটেড 1-2 পাছপৰি আছিল যদিও দ্বিতীয়াৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই 4 দি দলটোৱে জয় নিশ্চিত কৰে। নৰ্থ ইষ্ট ইউনাইটেডে পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: এবাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3 লাখৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান আৰু ৰাজ্যৰ নাট্য, অনাতাঁৰ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ আজি উপজা দিন। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। মূল সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 6ষ্ঠ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: এয়া 6ষ্ঠ খণ্ড, আপোনাৰ সংগীত যাত্ৰাৰ 6ষ্ঠ খণ্ড।
3: হয়।
2: আপোনাৰ গীতৰ অন্য দুটা শাখা, যি দুটা শাখাত আপুনি আকাশবাণীত অডিশ্যন দিছিল এদিন,
3: হয়,
2: কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল,
3: হয়,
2: ভজন আৰু গজল,
3: হয়,
2: ভজনটো আপুনি সৰুতে শিকিছিলে,
3: হয়,
2: শিক্ষাগুৰুৰ পৰা শিকিছিলে,
3: হয়,
2: কেনেকুৱা ধৰণৰ ভজন গাই আপুনি ভাল পাইছিলে আৰু আকাশবাণীত বাণীবন্ধন কৰিছিলে? এইকাৰণে কৈছোঁ, ভজনৰ কেইবাটাও ভাগ আছেতো।
3: হয়, আছে আছে।
2: কওকচোন বাৰু।
3: ভজনৰ লগত কেইবাটাও বস্তু সাঙুৰ খায়, যেনেকে বন্দনা, সংস্কৃত স্তোত্ৰ। সেইকাৰণে মোৰ ৰেডিঅ'লৈ অহাৰ পিছত মই যিখিনি শিকিছিলোঁ পৰিপূৰ্ণতা এটা ৰেডিঅ'ই মোক দিছিল, কাৰণ মই সেয়া বাণীবদ্ধ কৰাৰ পিছত ৰেডিঅ'ৰ থ্ৰুৱেদিহে ৰাইজে শুনিছিলে, তাকো ৰাতিপুৱা বন্দনা অনুষ্ঠানত। তাতে সংস্কৃত স্তোত্ৰ মই গাইছিলোঁ, এটা আছিলে নমস্তে শৰণ্যে শিৱে

প্ৰণাম জনাইছোঁ মই শ্ৰদ্ধাৰে। সেই দিনলৈ সোঁৱৰণি মেলিছোঁ মই, পাখি মেলিছে মোৰ মন সেই দিনলৈ, সেই ৰেকৰ্ডিং ষ্টুডিঅ', সেই মানুহ, ৰেকৰ্ডিং কৰা মানুহজন জয়হৰি দাস আছিলে, আৰু মই শ্ৰদ্ধা জনাইছোঁ। এই গীত বন্দনা অনুষ্ঠানত ব্ৰডকাষ্ট হৈছিল আৰু মই পিছত ষ্টুডিঅ'ত বাণীবদ্ধ কৰিছোঁ।

0: এতিয়া তাৰ লগত আৰু এটা আছে যে আপুনি অকল ভজন নহয়, ভজনৰ কথা পাতিম আমি আৰু গজল, আপুনি আজি অসমৰ বাহিৰত আছে, অসমৰ বাহিৰৰ বহু মঞ্চত আপুনি পৰিৱেশনো কৰিছে, ভজন আৰু গজলৰ সেই চৰ্চাটো থকাৰ কাৰণে আপুনি বাহিৰৰ মঞ্চত আৰু বেছি শুৱনিকৈ গাব পাৰিছে,
1: অকণমান স্থান পাইছোঁ। আচলতে বাহিৰত গ'লে এনেও বেলেগ ভাষাবোৰো আয়ত্ত কৰিব লাগে, আমি সকলোৱে জানো সেইটো। সেইটোৰ চৰ্চা মই এনেই বেংগালোৰত থাকোঁতে মই চেনেলত গৈছিলোঁ চাউথ ইণ্ডিয়ান সংগীতৰ বাবে, আৰু আমাৰ অসমীয়া ভাষাৰ গীতৰ সেই ভাষালৈ কৰি পেলাই গোৱাৰ কথা। দিল্লীত থাকোঁতেও তেনেকৈ আমাৰ অসমীয়া গীতখিনি মই অকণমান বেলেগ ভাষাত নিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে দিল্লীত থাকোঁতে পাঞ্জাবী লেংগুৱেজত মাহ হালধিটো কৰা হৈছিলে আৰু অকণমান বিহু কৰিছিলোঁ মই। তাৰপিছত তাৰ পৰা পুনেলৈ আহিলোঁ, পুনেটো সেই একেটা কামেই হৈছে মোৰ, মাৰাঠীলৈ কৰিছিলোঁ মই মাহালতীও আৰু বিহুটো কৰিছিলোঁ মই। আৰু ইয়াত মোৰ মনত আছে ক'ৰবাত মই আহোঁতে গাঁৱতে এইবিলাক কথা ওলাইছিলে মাজে মাজে, কিন্তু এনেকৈ চৰ্চাহে এইবিলাক চৰ্চাবোৰ কৰোঁতে যিবিলাক বস্তু আমি শিকিব লগা হয় বা গাব লগা হয়। আৰু অসমতে মই এবাৰ গৈছিলোঁ ইম্ফল ৰেডিঅ' ষ্টেচনত, তাতে মোৰ বেলেগ ভাষাৰ গীত শিকিব লগা হৈছিলে ইম্ফলৰ বাবে, সেইটো আছিলে মণিপুৰীৰ গীত এটি। আৰু মোৰ খুব সৌভাগ্য হৈছিল এজন বিখ্যাত শিল্পী আমাৰ ইয়াৰ যেনেকৈ ভূপেন দা, তাৰে তেনেকৈ এন পাহাৰী সিং, তেখেতক চিনি পাবই নিশ্চয়, শ্ৰদ্ধা জনাইছোঁ।
0: তেখেতে লিখা
1: হয় তেখেতে লিখা আৰু

0: কৰা গীত আছিলে সেইটো। এইটো আছিলে এনেকুৱা ধৰণৰ, মই মিনিংবিলাক শিকি লৈছিলোঁ কাৰণ নহ'লে মই গাব নোৱাৰিলোহেঁতেন। প্ৰেমৰ গীতেই আকৌ লাকলো লাকলো পামো বা নংশি নাপাও তামলো লাও কমচা কায়া হাই রকলি মাঞ্জা চেংলুং দবা। এইটোৰ অৰ্থটো হৈছে প্ৰিয়তমাক মাতিছে, আহা আহা মোৰ কাষলৈ আহা বা প্ৰিয়তমক মাতিছে। এই ৰোমেণ্টিক গান এটা, বেলেগ ধৰণৰ লেংগুৱেজ
1: কিন্তু সেই মণিপুৰী ভাষাৰ
0: উচ্চাৰণটো
1: আপুনি
0: শিকি লৈছিলোঁ, তেওঁৰ পৰা শিকি লৈছিলোঁ। আৰু এটা ডিমাচা গান এটা গাইছিলোঁ মই,

0: এইটো জহৰ বড়ো বুলি এজনে লিখিছিলে আৰু এইটো সুৰ কৰিছিলে কোনে জানা, অসমৰ প্ৰথমজন নিপুণ উপাধি লোৱা ভাটখণ্ডে ইউনিভাৰ্চিটিত থাকি পেলাই তেখেত আছিলে তৰুণ চন্দ্ৰ গোস্বামী।
1: তৰুণ গোস্বামী হয়,
0: তৰুণ চন্দ্ৰ গোস্বামী। তেখেতৰ কথা মোক তেতিয়াই লক্ষী বাইদেউ কৈছিলে প্ৰথম, মানে লক্ষী বাইদেউ ইয়াত ৰেডিঅ'ত কাম কৰিছেতো, পিছত দূৰদৰ্শনতো কৰিছে। গতিকে এইবিলাক গীত গাবলৈ পাইছিলোঁ, মোৰ সৌভাগ্য তেখেতসকলৰ নিচিনা ইমান সম্ভ্ৰান্ত মানে সংগীতৰ সম্ৰাজ্ঞী।
1: হয়, এই যে আপুনি বাৰু ডিমাচা গীতৰ অকণমান আভাস পালোঁ আপোনাৰ কণ্ঠত, মণিপুৰী গীতৰ আভাস পালোঁ, কিন্তু গাজাল,
0: হয়,
1: এই গাজাল যেতিয়া আপুনি গাইছিলে কাৰ পৰা অনুপ্ৰেৰণাটো পাইছিলে? মানে আপুনি কৈছে সৰুতে আপুনি মেহেদী হাছান, বেগম আখতাৰ তেখেতসকলৰ কণ্ঠৰ গাজাল শুনিছিল বুলি। বেগম আখতাৰৰ গাজাল সম্পূৰ্ণ বেলেগ ষ্টাইলৰ, মেহেদী হাছান পিয়ৰ গাজাল তেনেকুৱা সম্পূৰ্ণ বেলেগ। শুনি সৰুটোৱে প্ৰেৰণা দিছিল নে কোনোবাই আপোনাৰ ঠিক সোমোৱাই দিছিল আপোনাৰ মনত যে গাজাল এটা খুব উচ্চ ধৰণৰ সংগীতৰ ধাৰা?
0: হয় নহয়, এইবিলাক বস্তুৰ প্ৰতি মই খুব আসক্ত হৈছিলোঁ,
1: ৰেডিঅ' শুনিয়েই হৈছিল,
0: শুনি হৈছিলোঁ মই। মানে সকলো ধন্যবাদ জনাইছোঁ ভগৱানক আৰু মোৰ মা দেউতাক, যি নেকি ৰেডিঅ'টো আমাৰ ঘৰত অনবৰত ডাঙৰকৈ বাজি আছিল। কিন্তু সেই যে বাজি কিয় থাকিছিল, বিনাকা গীতমালা হওক, ঢাকা অনুষ্ঠানৰ পৰা বেংগলীৰ চৰ্চা, এনেকৈ এনেকৈ সকলো বাজি থকাৰ কাৰণে শুনি শুনি এটা হৈছিলে। আৰু গজলটো ইমান বেলেগ ধৰণৰ প্ৰনাউন্সিয়েশ্যন হয়, যেনেকৈ জলকে দিল খাক হুৱা আঁখোঁ চে ৰোয়া না গয়া জখম কুছ এসে হুই ফুলোঁ পে সোয়া না গয়া জলকে দিল খাক হুৱা খাক হুৱা। আচলতে খাক লিখে, লিখি পেলাই তলত এটা বিন্দু দিয়ে, সেইটো প্ৰনাউন্সিয়েশ্যন বেলেগ হৈ যায় খাক। মই যে কৈছিলোঁ মই এজন কাশ্মীৰীৰ পৰা শিকিছিলোঁ উচ্চাৰণ, তাৰোপৰি সংস্কৃত মই গাইছিলোঁ আগতে, এই প্ৰনাউন্সিয়েশ্যনটোৰ কাৰণে মোৰ ক্ৰিটিকেল হয় বস্তুটো, আৰু ক্ৰিটিকেল বস্তুৰ প্ৰতি মই পাগল আছিলোঁ। সেইকাৰণে নেকি মোৰ বহুত আহি গ'ল, আৰু বৰ ৰোমেণ্টিক গানবিলাক গাই গাই মই নিজেও ৰোমেণ্টিক হৈ গৈছিলোঁ, মোৰ কলেজ লাইফত হওক হেৰি হওক। কিন্তু উচ্চ মনৰ আছিলে খুব, এতিয়া জিন্দগী লিখেতো জিন্দগী, কিন্তু জিন্দগী জেদ উচ্চাৰণ হয়, যথেষ্ট কনচেনট্ৰেট কৰিব লাগে কোনটো প্ৰেমৰ গীত কোনটো। এতিয়া বেগম আখতাৰৰ গীতবোৰ বেলেগ আছিলে, এনেকুৱা দু

সম্পূৰ্ণ বেলেগ, ব্লেণ্ডিং, ড্ৰয়িং এইবিলাক চব বেলেগ। সেইটো এটা বেলেগ ল'লোঁ, মই শিকিলোঁ, মই কপি কৰিলোঁ আৰু টেপ কৰি পেলাই মই সোমাই ল'লোঁ। তেনেকৈ মেহেদী হাছানৰ মই গাব লগা হৈছিলে কেলে, মই আগতে কৈছোঁ এয়াৰফৰ্চত ফাংচনত মই ভজন গজল মোক খুব অলপ মই হেনো ডিগনিফাইড এনেকৈ কৈছিলে মোক শিল্পী, মোৰ ভাল লাগিছিলে। আৰু মোৰ লগত সংগত কৰিছিলে জিতুদা তপন দাহঁতে।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একেটা সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰিছোঁ আইডিউৰ বুলনি।

0: আইডিঅ' বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিবলৈ লৈছো। আজি বুলনিত আপোনালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান, পৰিৱেশন কৰিছে গুৱাহাটীৰ চানমাৰীৰ আকাশী দলৰ আইডিঅ'সকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি দিহানাম। দিহানামটি আধৰিছে ৰিজুমণি কলিতাই।
1: ও হৰি, ও ৰাম, কৃষ্ণ কা।

0: অনুষ্ঠানত এইবাৰ তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি বিয়ানাম। বিয়ানামটি আধৰিছে মুনু ডেকাই।
1: ধূপ চাকি জ্বলোৱা, শৰাই বতা সজোৱা, জোৰ

0: অনুষ্ঠানৰ শেষত তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে আন এটি দিহানাম। দিহানামটি আধৰিছে ৰিজুমণি কলিতাই।
1: অ' হৰি অ' ৰাম কৃষ্ণ।

ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটী চানমাৰীৰ আকাশী দলৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। বিচিত্ৰানুষ্ঠানটিত ভাগ লোৱা আইদেউসকল আছিল ক্ৰমান্বয়ে ৰেজিনা ৰাভা, পদুমী দাস কলিতা, অম্বিকা সুবেদী, মুনু ডেকা, হিমাদ্ৰী বুজৰবৰুৱা, ৰিজুমণি কলিতা, বিদিশা ডেকা, পূৰৱী মেধি আৰু জনি নাৰ্জাৰীয়ে। বাদ্যযন্ত্ৰত সংগত কৰিলে মৃদুল দাস আৰু গংগা ছেত্ৰীয়ে। বাঁহীত সংগত কৰিলে জীৱৰাজ ভাৱালে। ইয়াৰ লগে লগে আজিৰ আমাৰ বুলনি সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেট আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 1 বজাৰ পৰা হিন্দী আৰু 1:05ৰ পৰা ইংৰাজী বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে জাগৃতি শৰ্মা। ১২ব্ৰিক্স পৰ্যায়ৰ

অনিল কলিতাৰ কথাৰে পূৰবী গগৈৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি গীত, গীতৰ ৰচনা সখীন্দ্ৰ কুমাৰ অধিকাৰীৰ।

0: অনিল কলিতা আৰু সচিন্দ্ৰ কুমাৰ অধিকাৰীৰ কথাৰে পূৰবী গগৈৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক

0: অনুষ্ঠানত শুনক গোৱালপাৰা জিলাৰ কৃষি বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইনে।
1: নমস্কাৰ, আজি আমাৰ সৈতে উপস্থিত আছে গোৱালপাৰা জিলা কৃষি বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱ ডাঙৰীয়া। তেখেত নতুনকৈ ইয়াত যোগদান কৰিছে, মই এই অনুষ্ঠানলৈ তেখেতক স্বাগতম জনাইছোঁ।
2: নমস্কাৰ
1: ছাৰ, আপোনাক মই সুধিব বিচাৰিছোঁ, কৃষিৰ ওপৰতে আমাৰ দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰে, গতিকে আমাৰ জিলাখনত কি ধৰণে আপোনালোকে কাম কাজ আগবঢ়াই লৈছে আৰু সফলতাৰ ক্ষেত্ৰত কি ক'ব?
2: আমাৰ অসমত ল'ৰাত যদি কোৱা যায় 70% বা 80% মানুহে কৃষিৰ লগত জড়িত আছে। আৰু গোৱালপাৰা জিলাক যদি ক'ব লাগে, গোৱালপাৰা জিলাতো আমাৰ মানুহবিলাক বহুতখিনি আগবঢ়া কৃষি ক্ষেত্ৰত। এতিয়া মই সুখী হৈছোঁ যে মই নতুনকৈ যোগদান কৰিছোঁ, কিন্তু গম পালোঁ যে আমাৰ ইয়াত বহুতকেইটা APC আছে যিবিলাক আমাৰ কিছুমান ভাল ভাল হৰ্টিকালচাৰৰ হাই ভেলু ক্ৰপছৰ ওপৰত তেওঁলোকে কাম কৰি আছে। যেনেকৈ আমাৰ জিঞ্জিৰামত APC এটা আছে, তেওঁলোকে পাইনএপল কাল্টিভেশ্যন কৰি আছে। ইয়াত প্ৰায় 500 hectares তাতে খেতি হৈ আছে নলঙ্গা পাহাৰত। এডিঅ' চাৰ্কেল আমাৰ জোনকাই পাৰা পৰে এতিয়া, আৰু ইয়াতে প্ৰায় 80টা ফাৰ্ম ফেমিলি তাতে জড়িত হৈ আছে, খুব ভালকৈ প্ৰডাকশ্যন কৰি আছে। তেনেকৈ আৰু এটা যদি কওঁ, আমি ভেনিলা খেতি আমাৰ নিয়াপুলি ভিলেজত হৈ আছে, প্ৰায় 100 hectares কৰি আছে। ইয়াতে 200 ফাৰ্ম ফেমিলি ইয়াতে জড়িত হৈ আছে, আৰু এইটো চিন্স 2013ৰ পৰা ভেনিলা কাল্টিভেশ্যন তেওঁলোকে কৰি আছে। আৰু ইয়াতে আমাৰ এইটো প্ৰায় ইয়াৰ দাম 20-25,000 per kg বিক্ৰী হয়। সেইটো ইয়াৰ পৰাই লৈ যায় ফাৰ্মাৰ্ছৰ পৰা।
1: ভেনিলা খেতি কৰি যথেষ্ট কৃষকসকলে
2: যথেষ্ট উপকৃত হৈছে, তেওঁৰ ঘৰৰ পৰাই তেওঁলোক মানুহে লৈ যায় ইয়াৰ পৰা। তাৰপিছত আমাৰ ইয়াতে আৰু এটা ভাল কাল্টিভেশ্যন হাই ভেলু ক্ৰপ কোকোৱা, যিটো নেকি আপোনালোকে গম পায় যে চকলেট বনোৱাত এইটো অধিক মাত্ৰাত এইটো ব্যৱহাৰ হয়। এইটো আমাৰ কাছাৰীপাৰা দৰংগিৰি এৰিয়াত হয়, ৰংজুলি এডিঅ' চাৰ্কেল পৰে। আৰু এইটো আমাৰ যিহেতু গোৱালপাৰা আমাৰ এক্সপিৰেশ্যনেল ভিলেজ ডিষ্ট্ৰিক্টত পৰে, তো আমাৰ এইটোৰ আণ্ডাৰতে কাম কৰি আছে ইয়াত, মানে তাতে হয় কোকোৱা। ইয়াতেও প্ৰায় আমাৰ 100 ফেমিলি ইয়াতে জড়িত হৈ আছে, আৰু কোকোৱাৰ কাৰণেও মাৰ্কেটিঙৰ দৰকাৰ নাই, ইয়াৰ পৰা মানে মানুহে কিনি লৈ যায় কোকোৱাৰ কাৰণে। এইটো খুব ভাল খেতি। তো ইয়াৰ বাহিৰেও এই হাই ভেলু ক্ৰপছ, ইয়াৰ আগতে আমাৰ গোৱালপাৰাত যেনেকৈ মাল্টা কাল্টিভেশ্যন হৈছিলে, কিন্তু ইয়াতে বান্দৰৰ উৎপাতৰ কাৰণে অলপমান মানুহে দিগদাৰ পাইছে, নকৰা লাইনতে গৈছে। আৰু কিন্তু আপোনাৰ বাকী আৰু জেনেৰেল যিবিলাক কাল্টিভেশ্যন আছে, এই জেনেৰেল কাল্টিভেশ্যনবিলাকতো হৈয়ে আছে। আমাৰ অইল পাম্প কাল্টিভেশ্যন ইয়াত বহুত হয়, ইয়াত নতুনকৈ আৰু লোৱা হৈছে, চেষ্টা কৰি যোৱা হৈছে। ইয়াৰ বাহিৰে যিটো জেনেৰেল আমাৰ ধান খেতি, জেনেৰেল কৃষকে যিটো কৰে, প্ৰায় এতিয়া শালি ধানৰ খেতি আপোনালোকে গম পা জানে, এতিয়া শালি ধানৰ খেতি হৈ আছে, প্ৰায় 46,435 hectares এৰিয়া আমাৰ শালি ধানৰ অন্তৰ্গত আছে। আৰু ইয়াৰ বাবদ আমাৰ চৰকাৰেও বীজ আমি দিওঁ কৃষক ৰাইজক, অলৰেডি দিয়া হৈছে, এতিয়া আমাৰ ভেজিটেটিভ ষ্টেজত চলি আছে। ইয়াৰ লগতে আমাৰ প্ৰধানমন্ত্ৰীৰ ফ্লেক্সিপ এটা স্কিম আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা,
1: কৃষকসকলে যথেষ্ট উপকৃত হ'ব পাৰে।
2: উপকৃত মানে যোৱাবাৰ প্ৰায় 23 কোটি টকা ইয়াতে নামতে পাইছিলে ফাৰ্মাৰসকলে বিভিন্ন ক্লেইম। এইবাৰ অলৰেডি আমাৰ 52,000 আমাৰ যিটো টাৰ্গেট আছে আমি এচিভ কৰিবলৈ পাৰিম বুলি আশাবনিত। আৰু এইবাৰ অলৰেডি আমাৰ শালি ধানতে, যিটো নেকি আমাৰ 31 আগষ্টলৈকে এতিয়াও টাইম আছে, 30,000 কৃষক আমি অলৰেডি এনৰোল কৰিছোঁ। আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ গোৱালপাৰাৰ কৃষক বন্ধুসকল উপকৃত হয়, আৰু ময়ো চেষ্টা কৰিম নতুনকৈ আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যোগদান কৰাৰ পিছত, যাতে মোৰ ফালৰ পৰাও যিমানখিনি অৰিহণা দিব পাৰোঁ মই যোগাব পাৰোঁ।
1: এইখিনিতে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, আপুনি পাইনাপল যিটো আমি আনাৰস বা মাটি কঁঠাল বুলি কওঁ, সেইটো কিন্তু বাহিৰতো গৈ আছে, গতিকে তেওঁলোকৰ কাম কাজ বা তেওঁলোকৰ কাম কাজক আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকৰ কৰণীয় কি আছে আৰু কি কৰি আছে?
2: মই গম পাইছোঁ কিছু বছৰ আগতে ইয়াৰ পৰা বাহিৰত যোৱা বুলি শুনিছোঁ পাইনএপল। এতিয়া থ্ৰু APC আমাৰ চৰকাৰৰো সেইটো চেষ্টা আছে, অসম চৰকাৰে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক, তেওঁলোকে যিহেতু APCৰ ডেভেলপমেণ্টছৰ ফালে চকু দি আছে, তেওঁলোকে বিচাৰিছে যে আমাৰ ডেভেলপ হ'ব লাগে। মই চেষ্টা কৰিম এইবাৰ আনাৰসৰ প্ৰায় খেতি সম্পূৰ্ণ হোৱাৰ পথত, মই আশা কৰিম যে অহা বছৰ যাতে খেতিয়কসকল বাহিৰত পঠাব পাৰে, তাৰে মই চেষ্টা কৰিম যাতে নাকি আমাৰ কৃষক বন্ধুসকল উপকৃত হ'ব পাৰে।
1: ভেনিলা আৰু কোকোৱাৰ কথা আপুনি উল্লেখ কৰিছে, আৰু গোৱালপাৰা জিলাৰ যথেষ্ট কৃষকসকলে নতুনকৈ এই খেতিত মনোনিৱেশ কৰিছে, গতিকে এই খেতিৰ জৰিয়তে যথেষ্ট লাভৱান হৈছে কিছু কৃষক। তেওঁলোকক আৰু বেছি

0: বাদ্য সংগীতৰ অনুষ্ঠানত ৰাজীৱ আলীৰ স্পেনিছ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আৰু প্ৰাকৃতিক গেছ নিগমৰ যোৰহাট শাখাৰ পৰা প্ৰতিদিনে 1 লাখৰো অধিক মান কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰিব পৰা হ'ব। ইয়াৰ ফলত গেছৰ সৰবৰাহৰ ক্ষেত্ৰত সহায় হোৱাৰ লগতে LNGৰ উচিত বিকল্প হিচাপে ব্যৱহাৰত সহায় হ'ব। ইয়াৰ ফলত শক্তি সুৰক্ষা বৃদ্ধি পোৱাৰ উপৰি উদ্যোগ, পৰিবহণ আৰু অন্যান্য ক্ষেত্ৰত নতুন সুবিধা সৃষ্টিৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথ সুচল হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে। এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 17 গৰাকী ব্যক্তিক 2025 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এইসকলৰ ভিতৰত এথলেটিক্সত তেজস্বিন শংকৰ, বেডমিণ্টনত ত্ৰিশা জলি আৰু পুলেলা গায়ত্ৰী গোপীচান্দ, হকীত লাল ৰেমচিয়ামী, কাবাডীত শ্ৰী সুৰজিত আৰু পূজাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদ আছে। একেদৰে ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা পাৰদৰ্শিতাৰ বাবে বিশিষ্ট ফুটবলাৰ অৰুমাইনেগা ইয়াগমলৈ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। 3গৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ 2025 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা আৰু আন 2গৰাকীলৈ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছে। একেদৰে পুনেৰ আৰ্মি পেৰালিম্পিক নোডলৈ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ আগবঢ়োৱা হৈছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আয়োজিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতৰ লক্ষ্য সেন আজি সন্ধিয়া অষ্ট্ৰিয়াৰ কলিনছ ফিলিমনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ উন্নতি হুদা ম্যানমাৰৰ থেট টাৰ থুজাৰৰ বিৰুদ্ধে নিজৰ অভিষেক মেচত অৱতীৰ্ণ হ'ব। মিক্সড ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানী গাড্ডেই কানাডাৰ জোনাথ লাই আৰু ক্ৰিষ্টেল লাইৰ বিৰুদ্ধে অনুষ্ঠিত খেলত পৰাজয় বৰণ কৰে। প্ৰথমখন খেলত 20-22 পইণ্টৰ ব্যৱধানত জয়লাভ কৰা ভাৰতৰ যুটীটো পৰৱৰ্তী দুখন খেলত 19-21, 17-21 পইণ্টত পৰাভূত হয়। মিক্সড ডাবলছ শাখাৰ আন এখন খেলত ভাৰতীয় যুটি অশ্বিত সুৰিয়া আৰু অমৃতা প্ৰমুথেজ তুৰ্কীৰ এমৰে সনমেজ আৰু ইয়াছেমেন বেকটাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ডাবল শাখাৰ দ্বিতীয় ৰাউণ্ডৰ খেলখন ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লৰেন লাম আৰু এলিছন লীৰ মাজত অনুষ্ঠিত হ'ব। একেদৰে আন এখন খেলত ভাৰতৰ কবিপ্ৰিয়া ছেলভাম আৰু চিমৰন সিংহী বুলগেৰিয়াৰ ষ্টেফানী ষ্টুৱেভা আৰু গেব্ৰিয়েলা ষ্টুৱেভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কালি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে খেলৰ দ্বিতীয়াৰ্ধত উল্লেখযোগ্য প্ৰত্যাৱৰ্তনেৰে শ্বিলং লাজঙক 5-2 গলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলৰ আধা সময়লৈ নৰ্থ ইষ্ট ইউনাইটেড 1-2 গলত পিছপৰি আছিল যদিও দ্বিতীয়াৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই দলটোৱে 4টা গল দি জয় নিশ্চিত কৰে। আলেদ্দিন আজাৰ খেলখনৰ তাৰকা খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু এই জয়লাভৰ জৰিয়তে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে একেৰাহে চতুৰ্থবাৰলৈ এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। নৰ্থ ইষ্ট ইউনাইটেড পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জাপানৰ আইচি নগিয়াত 19 ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া 20 সংখ্যক এছিয়ান গেমছত চেপাক টাক্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নাগালেণ্ডৰ 4গৰাকী মহিলা খেলুৱৈক বাছনি কৰা হৈছে। মেনেনু চুক্ৰু আৰু চেখ্ৰিয়েনো টেপা, পুলেনো নেইখা আৰু পুংটলু কুৰুৱে ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব। 2010 চনৰ পাছত একেৰাহে পঞ্চমবাৰৰ বাবে এছিয়ান গেমছত নাগালেণ্ডৰ চেপাক টাক্ৰ খেলুৱৈ আৰু প্ৰশিক্ষকে ভাৰতক কৰা প্ৰতিনিধিত্বই ৰাজ্যখনৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে। নাগালেণ্ড চেপাক টাক্ৰ এছ'চিয়েশ্যনে 4গৰাকী প্ৰতিনিধিকে অভিনন্দন জ্ঞাপন কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকখন আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভোট বেংকৰ ৰাজনীতিৰ স্বাৰ্থত বৈদেশিক অনুদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰা বুলি বিৰোধী দলসমূহক দোষাৰোপ কৰিছে। দেৰগাঁও ডিমাপুৰ সংযোগী পাইপলাইনৰ কাম আৰম্ভ হোৱাৰ লগে লগে নাগালেণ্ড উত্তৰ পূব গেছ গ্ৰীড আৰু ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযুক্ত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এতিয়া শুনক বিনা পানী মুক্তিয়াৰৰ কণ্ঠৰ দুটি লোকগীত।

0: বীণাপাণি মুক্তিয়াৰৰ কণ্ঠৰ লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News. The headlines. 12th BRICS Environment Ministers meeting began in New Delhi to foster consensus on environmental cooperation. BJP appoints new state in charges and co-in charges for Uttar Pradesh, Punjab and Gujarat. Enforcement Directorate

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 3 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ আৰম্ভ হৈছে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী শ্ৰীসিংহালে এইদৰে কয়।
2: আজি স্বাস্থ্য বিভাগ আৰু চিকিৎসা শিক্ষা এই 2 বিভাগৰ যুটীয়া প্ৰচেষ্টাত দিনজোৰা কাৰ্যসূচীৰে আশা কৰ্মীৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ প্ৰিন্সিপাল আৰু সকলো সন্থাক প্ৰতিনিধিত্ব কৰি প্ৰায় 200ৰো অধিক প্ৰতিনিধি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সমবেত হৈছে। আৰু দিনজোৰা কাৰ্যসূচী হ'ল যে অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা খণ্ডক কেনেকৈ আগুৱাই লৈ যাব লাগে, আমাৰ ভিজন কি হ'ব, আমাৰ সপোন কি হ'ব আৰু কেনেকৈ অসমৰ স্বাস্থ্যখণ্ড ৰাষ্ট্ৰীয় স্তৰত এক ভাল অনুষ্ঠানলৈ আমি পৰিৱৰ্তিত কৰিব পাৰোঁ, এই লৈ দিনজোৰা কাৰ্যসূচীৰে আজি এক চিন্তন শিবিৰ ইয়াত আয়োজন কৰা হৈছে।
1: হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰৰ বড়োলেণ্ড ৰেচম উদ্যান পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়া আৰু অংশীদাৰসকলৰ

0: মত বিনিময় কৰে। মত বিনিময় কালত বিটিচিৰ ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয়, বিভাগীয় বিষয়া আৰু হস্ততাঁত তথা ৰেচম উদ্যোগৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মত বিনিময় কালত বিটিচিৰ ৰেচম খণ্ডৰ উন্নয়নৰ লগতে ৰেচম উৎপাদনৰ লগত জড়িত পৰিয়ালসমূহৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডেৰগাঁও ডিমাপুৰ সংযোগী পাইপলাইনৰ কাম আৰম্ভ হোৱাৰ লগে লগে নাগালেণ্ড উত্তৰ পূব গেছ গ্ৰীড আৰু ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযুক্ত হৈছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীপুৰীয়ে কয় যে এই পদক্ষেপ উত্তৰ পূবক ভাৰতৰ বিকাশৰ ইঞ্জিন কৰি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোক সঁচা অৰ্থত সংহত গেছভিত্তিক অৰ্থনীতি হিচাপে গঢ়ি তোলাত সহায়ক হ'ব। তেওঁ কয় যে এই পাইপলাইনৰ জৰিয়তে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যোৰহাট শাখাৰ পৰা প্ৰতিদিনে 1,00,000ৰো অধিক মান কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ ফলত গেছৰ সৰবৰাহৰ ক্ষেত্ৰত সহায় হোৱাৰ লগতে এল এন জিৰ উচিত বিকল্প হিচাপে ব্যৱহাৰতো সহায় হ'ব। ইয়াৰ ফলত শক্তি সুৰক্ষা বৃদ্ধি পোৱাৰ উপৰি উদ্যোগ, পৰিবহণ আৰু অন্যান্য ক্ষেত্ৰত নতুন সুবিধা সৃষ্টিৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথ সুচল হ'ব বুলিও তেওঁ কয়। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি সংক্ৰান্তি। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত আজি সন্ধিয়াৰে পৰা সমগ্ৰ দিনটো উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহৰ সংক্ৰান্তি উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ নাট্য, অনাতাঁৰ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব কুলতা কুমাৰ ভট্টাচাৰ্যৰ আজি উপজা দিন। 1933 চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ পাণবজাৰত জন্মগ্ৰহণ কৰা কুলতা কুমাৰ ভট্টাচাৰ্যৰ দীঘলীয়া কৰ্মজীৱনেৰে ৰাজ্যৰ সাংস্কৃতিক জগতত এখন সুকীয়া আৰু সন্মানীয় স্থান লাভ কৰিছিল। নাট্য চৰ্চাৰ প্ৰতি প্ৰবল আকৰ্ষণ থকা ভট্টাচাৰ্যই কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰাৰ পাছত অভিনয় পৰিচালনা আৰু অনাতাঁৰ মাধ্যমৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। গুৱাহাটীৰ আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক অতি নিবিড় আছিল। পৰশুৰাম, ৰেডিঅ' আদিত তেওঁ অভিনয় কৰা জনপ্ৰিয় নাটক। চলচ্চিত্ৰ জগততো তেওঁ অভিনয় কৰিছিল। শকুন্তলা, লতিশুতি, চিকমিক বিজুলী, প্ৰভাতী পক্ষীৰ গান, দিক্সৌ বনত পলাশ, ৰামধেনু, ভিলেজ ৰকষ্টাৰ আদি বিভিন্ন চলচ্চিত্ৰত তেওঁ মননশীল আৰু স্বকীয় অভিনয়শৈলী প্ৰতিষ্ঠা কৰিছিল। তেওঁ হাতীবন্ধু নামৰ তথ্যচিত্ৰৰ ইংৰাজী ধাৰাভাষ্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। 2024 চনৰ 1 নৱেম্বৰত তেওঁৰ মৃত্যু হয়। কুলতা কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেওঁক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে। এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 17 গৰাকী ব্যক্তিক 2025 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক, কি তুলি দিওঁ তোমাৰ হাতত এলবামৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ দুটি আধুনিক গীত। গীতৰ কথা ক্ৰমে শিৱপ্ৰসাদ বৰুৱা আৰু হেমন্ত দত্তৰ।

শিৱপ্ৰসাদ বৰুৱা আৰু হেমন্ত দত্তৰ ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 32 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 18 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছো আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ পাতনিতেই শুনো আহক মোৰ কথা শিতানত ৰবি বৰুৱাৰ সৌন্দৰ্য সম্পৰ্কীয় দিহা।
1: নমস্কাৰ, মোৰ নামটো ৰবি বৰুৱা। মোৰ ঘৰ তেজপুৰত। মই এগৰাকী সৌন্দৰ্য বিশেষজ্ঞা আৰু মেকআপ আৰ্টিষ্ট। ব্যস্ততাপূৰ্ণ জীৱনত মহিলা বা ছোৱালীসকল কেনেদৰে লৰালৰিকৈ এটা চিম্পল মেকআপ লৈ ওলাই যাব তাৰ এটা সৰু টিপছ দিওঁ। এতিয়া যিহেতু খুব গৰম পৰিব, বেছি হেভি মেকআপ নোলোৱাটো ভাল। প্ৰথমে মুখখন ভালদৰে ক্লিনজিং কৰি চাফা কৰি ল'ব। বেছি ঘামি থকা মুখ হ'লে আইচিং কৰি ল'ব পাৰে। তাৰপাছত স্কিন টাইপ অনুসৰি ময়শ্চাৰাইজাৰ এপ্লাই কৰিব। তাৰপাছত স্কিনখন ভালদৰে শুকাবলৈ দিব। বেছি অইলি স্কিন হ'লে অইল কণ্ট্ৰোল ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। যদি স্কিনত অপেন পোৰ্ছ থাকে তেতিয়া প্ৰাইমাৰ এপ্লাই কৰিব পোৰ্ছ থকা ঠাইখিনিত। সামান্যভাৱে আইব্ৰ' আঁকি লৈ চকুত লাইট ব্ৰাউন কালাৰ দি আই শ্বেড' বনাব। তাৰ ওপৰত কাপোৰৰ ৰং অনুসৰি চিমাৰ লগাব। তাৰপাছত লাইনাৰ কাজল আঁকি আই মেকআপটো কমপ্লিট কৰিব। এতিয়া আহিল মুখৰ ৰং অনুসৰি ফাউণ্ডেশ্যন কেনেদৰে আমি বাছনি কৰিম। বজাৰত বিভিন্ন ধৰণৰ ফাউণ্ডেশ্যন বা বেছ উপলব্ধ নহয় জানো? তাৰ ভিতৰত ক্ৰেলন ষ্টিক ফাউণ্ডেশ্যনৰ কথাই কওঁ মই, সময় যিহেতু বহুত কম। মিডিয়াম স্কিন টনত ক্ৰেলন FS28 ল'ব পাৰে, ফেয়াৰ স্কিন টনত FS38 ল'ব পাৰে। এনেদৰে স্কিন টন অনুসৰি ফাউণ্ডেশ্যন এপ্লাই কৰিব। তাৰপাছত ব্লাছাৰ, হাইলাইটাৰ, চিকবনৰ ওপৰত কম পৰিমাণে এপ্লাই কৰিব। তাৰপাছত নাক বা মুখ সৰু দেখুৱাবৰ কাৰণে কণ্টুৰিং কৰিব। শেষত সৰুকৈ ফুট লৈ লিপষ্টিক ল'ব। লিপষ্টিকৰ ৰঙো খুব সাৱধানে বাছনি কৰিব। যদি কাপোৰযোৰৰ ৰং খুব ডাৰ্ক হয় লিপষ্টিক লাইট কালাৰ ব্যৱহাৰ কৰিব। যদি কাপোৰযোৰৰ লাইট কালাৰ হয় লিপষ্টিক ডাৰ্ক কালাৰ ল'ব। এনেদৰে আমাৰ চিম্পল বা সাধাৰণ মেকআপটো হৈয়ে গ'ল। শেষত সকলো ধুনীয়া হৈ থাকক, হাঁহি থাকক। ধন্যবাদ।
0: প্ৰিয় আইদেউসকল, ৰবি বৰুৱাৰ সৌন্দৰ্য দিহা শুনিলে। অৰ্ধ আকাশ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথমেই শুনোৱা হওক অনিমা চৌধুৰীৰ কণ্ঠত এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: অনিমা চৌধুৰীৰ কণ্ঠত আনিৰি গীত শুনোৱা হওকচোন।

প্ৰিয় আইদেউসকল, অৰ্ধসকাশ অনুষ্ঠানত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠত আনিটি অসমীয়া আধুনিক গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: অনিমা চৌধুৰীৰ কণ্ঠত আন এটি অসমীয়া আধুনিক গীত শুনোৱা হওকচোন।

বাইদেউসকলে, অৰ্ধআকাশ অনুষ্ঠানত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠত এটি গীত, গীতটিৰ কথা আৰু সুৰ ভৱেন বৰঠাকুৰৰ।

সেয়া আছিল সহশিল্পীৰ সৈতে সংগীতা বৰঠাকুৰ। প্ৰিয় আইদেউসকল, অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠত আন এটি গীত, গীতিৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ।

শ্ৰোতাই ইমানবোৰে অৰ্ধ আকাশ অনুষ্ঠানত অনিমা চৌধুৰী আৰু সংগীতা বৰঠাকুৰৰ কণ্ঠত অসমীয়া আধুনিক গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: Khan and his family members and ordered the establishment of a medical board with his personal physician and his sister to be associated with it. Iran today said that the Strait of Hormuz will remain closed to maritime traffic until all Iranian conditions under the 14-point Memorandum of Understanding signed with the US are fully met. Tehran has tied the reopening of the strategic waterway directly to the complete removal of foreign sanctions and the cessation of military operations. The remarks come amid the expiry of the 60-day window provided by the MOU to halt military hostilities for peace talks between the two sides. The government has announced the National Sports Awards 2025. India's premier women's badminton doubles pair, Trisha Jolly and Pulela Gopichand, along with 15 other sports persons from various disciplines, will be presented the Arjun Award for their outstanding performances in sports and games. And in men's cricket, chasing a target of 372 runs, host Sri Lanka were 84 for 4 in the second innings against India on the fourth day of the first test in Galle when reports last came in. Earlier, India were bowled out for 193 in their second innings, setting the visitors a target of 372 runs. Rishabh Pant top scored with 66 runs off 69 deliveries. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 739 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱাটো খণ্ডত আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ এটি আলোচনা, উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। আজি আলোচনাটিৰ শেষৰ অংশ শুনোৱা হওক। আলোচনাটিত ভাগ লৈছে উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ সুকন্যা গগৈয়ে। আলোচনাটিৰ আঁতৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আপুনি এই কথাখিনি কৈ থাকোঁতে মোৰ মনলৈ আহিছে যিটো আমাৰ উপঙি থকা মানে ভাসমান শাক পাচলিৰ খেতিৰ এটা কথাও আহিছে এটা শেহতীয়াকৈ, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
2: যিটো আপুনি ভাসমান কৃষি কথা কৈছে, আচলতে এই এনেকুৱা ধৰণৰ খেতিটো আমাৰ ওচৰীয়া আমাৰ বাংলাদেশত তেনেকৈ কৰি আছে। আচলতে আমাৰ যিখিনি আপোনাৰ অলপমান জলমগ্ন ঠাই থাকে, য'ত আপোনাৰ ধৰক মাটি কম খেতি কৰিবলৈ, তো তেনেকুৱা ঠাইত সুন্দৰভাৱে এনে ভাসমান কৃষি পদ্ধতি কৰিব পৰা যায়। তাৰ কাৰণে কি হয়, আমি মেটেকা এইটো থাকেই, আচলতে আৱৰ্জনা বুলি কোৱা হয় মেটেকা। এই মেটেকাৰ সহযোগত আমি কিছুমান আচলতে ভেটি কিছুমান বনাই ল'ব পাৰোঁ পানীৰ ওপৰত। সেই ভেটিতে আমি আপোনাৰ মেটেকা জাপি জাপি জাপি
1: আপোনাৰ মেটেকাৰ ওপৰত
2: মেটেকা দি পেলাই বাঁহৰ খুঁটি দি পেলাই আমি কিছুমান ভেটি কিছুমান বনাই ল'লোঁ। সেই ভেটিৰ ওপৰতে আমি বিভিন্ন ধৰণৰ শাক পাচলি কৰিব পাৰোঁ। আৰু উদাহৰণস্বৰূপে আমি ধৰক ভেন্দি কৰিব পাৰোঁ, আমি তাত পানীলাও কৰিব পাৰোঁ, আমি তাত আলু খেতি কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আমি কিছুমান মানে আপুনি আমি

0: মৰিচা কৰিব পাৰোঁ ধৰক,
1: আৰু সেই শাক পাচলিৰ শিপাখিনি গৈ মেটেকাৰ ফাকেৰে গৈ পেলাই যদি পানীও গৈ পাইছে তেতিয়াহ'লে একো অসুবিধা
0: অসুবিধা নহয়। আচলতে ডাঙৰ কথা আপোনাৰ পানীয়ে প্ৰাকৃতিক সাৰ যোগান ধৰে আচলতে, আৰু মানে পানীটো যিহেতু পাই থাকে, খালি এটাই কথা যে আপুনি মেটেকাখিনি যিহেতু পচি যায় আপুনি মাজে মাজে মেটেকাবিলাক আপুনি জাপি জাপি ধৰক দি থাকিব লাগিব। সেই পদ্ধতি কৰি পেলাই কিন্তু আমাৰ কৃষক লাভৱান হ'ব পাৰে, যিসকল ঠাইত ধৰক আপোনাৰ মেটেকা বেছি বা মাটি নাই,
1: মাটি নাই বেছি পানী আছে বেছি মেটেকা আছে, সেইখিনিকে এটা সুবিধালে মানে অসুবিধাটো সুবিধালে আচলতে ৰূপান্তৰ।
0: আৰু তাৰ কাৰণে কৃষকসকলে কাৰণ যিহেতু এইবিলাক ধৰক নতুন প্ৰযুক্তি, তাৰ বাবে কিন্তু আমাৰ কৃষকসকলে অকণমান সেই ঠাই য'ত কৰি আছে তেনেকুৱা ঠাইত তেওঁলোকে নিজে চকুৰে চাই বা অকণমান প্ৰশিক্ষণ লৈ আগবাঢ়িব পাৰিলে ভাল।
1: কিন্তু সম্ভাৱনা আছে,
0: সম্ভাৱনা আছে, কাৰণ এইটো বহুত ঠাইত হৈ আছে, ক'ব গ'লে আমাৰ নলবাৰী জিলাতে তাৰ ওপৰত আপোনাৰ কাম চলি আছে।
1: হয় হয়। আৰু এতিয়া ধৰক আমি উদ্যান শস্যৰ কথা কৈছোঁ, যিবিলাক কৃষকৰ মাটি সাধাৰণতে ধৰক নিম্নভূমি অঞ্চলত থাকে য'ত পানী হোৱাৰ সম্ভাৱনা থাকে বা পানী হয়তো ওলাই যোৱাৰো সমস্যা এটা থাকে, তেওঁলোকে উদ্যান শস্য খেতি কৰিব পাৰিব?
0: হয় হয় পাৰিব।
1: সেই অসুবিধাটো কেনেকৈ সুবিধা হয়?
0: সেইটো ক্ষেত্ৰত আপোনাৰ আমাৰ ৰেজিডেন চাংকেন বেড বুলি এটা টেকন'লজি আছে। ৰেজ মানে আপোনাৰ এটা ঠাই এটা ঠাইত আপোনাৰ ওখ হ'ব, আৰু মানে আমি মাতল মাটিখিনি উঠাই পেলাই ওখ ওখ আচলতে ভেটি কৰি লওঁ। ভেটি কৰি পেলাই যিখিনি আমাৰ ওখ ভেটি হ'ব যিটো ৰেজ বেড বুলি কয়, সেই ৰেজ বেডত আমি আপোনাৰ নাৰিকল লগাব পাৰিম, আমি তাত নেমু লগাব পাৰিম বা আমি অন্যান্য শাক পাচলি লগাব পাৰিম। আৰু যিখিনি আপোনাৰ চাংকেন বেড বা যিখিনি দ তাত আমি হয় ধানৰ খেতি কৰিব পাৰিম, নহ'লে বিভিন্ন ধৰণৰ একুৱেটিক প্লেণ্ট যিখিনি পানী ধৰক পদুমৰ নিচিনা, কাৰণ পদুমো ধৰক আজিকালি পূজাই পূজাই চুজাই লাগি থাকে ধৰক, হয় পদুমৰ খেতি কৰিব পাৰিম নহয় আমি ফিচাৰী কৰিব পাৰিম। তো মাটিখিনি উঠাই পেলাই আমি এটা ৰেজ বেড থাকিব, এটা আপোনাৰ চাংকেন বেড থাকিব, আকৌ ৰেজ বেড থাকিব, কৰাৰ লগে লগে ৰেজ বেডত আমি মকৰাৰ ধৰণে ফল মূলখিনি লগাব পাৰিম, আৰু তেনেকুৱা ধৰণৰ পদ্ধতিতে পাৰে।
1: এতিয়া এই এটা ফল মূলৰ শস্যৰ প্ৰসাৰৰ বাবে এটা উচ্চ ঘনত্ব ৰোপণ বুলি এটা কোৱা হয়, সেই উচ্চ ঘনত্ব ৰোপণটো কি?
2: এতিয়া উচ্চ ঘনত্ব ৰোপণ বা হাই ডেনচিটি প্লেণ্টিং বুলি যোনটো কয়, সেইটো আপোনাৰ কি হয়, আমাৰ যোনটো সাধাৰণতে খেতি কৰা হয় তাতকৈ মানে আপোনাৰ এটা জেগাত বেছিকৈ আপোনাৰ শস্য মানে ধৰে, আৰু মানে ধৰি লওক দুজোপা গছৰ মাজৰ দূৰত্ব যিমানটো আমি এনেই সাধাৰণভাৱে ৰাখোঁ তাতকৈ কম হয়।
1: সেই তেনে কম কৰি দিয়া হ'লে সমস্যা নহ'বনে?
2: সেইটোৰো মানে আপোনাৰ কিছুমান কথা মন কৰিবলগীয়া আছে, কাৰণ সাধাৰণভাৱে যদি আমি খেতি কৰা সাধাৰণভাৱে খেতি কৰা নিচিনা অকণমান অকণমান বেলেগ হয়, মানে কি হয় আমি জাত কিছুমান বেলেগ কৰিব লাগিব। ধৰি লওক এতিয়া মই উদাহৰণ দিছোঁ আমৰ খেতি, আমৰ খেতিত আমাৰ এনেই দূৰত্ব আমাৰ সাধাৰণতে লাগে 12 মিটাৰ লাগে, আৰু 12 মিটাৰ যদি দিওঁ আমি প্ৰতি হেক্টৰ মাটিত 70 জোপাহে গছ ধৰে। যদি আমি হাই ডেনচিটি প্লাণ্টিং কৰোঁ, হাই ডেনচিটি বা উচ্চ ঘনিত্বৰ যদি মানে আমাৰ খেতিডৰা কৰোঁ, সেইটো কিন্তু আমি জাতটো আমি বেলেগ বাচিব লাগিব। আমি যোনটো আমি ধৰি লওক লোকেল জাত এটা লৈছোঁ, সেই জাতৰ কিন্তু আমি হাই ডেনচিটি কৰিব নোৱাৰোঁ।
1: হাই ডেনচিটিৰ কাৰণে উপযুক্ত জাত,
2: উপযুক্ত জাত যি আমাৰ গ্ৰাফটিং বুলি যোনটো কয়, গ্ৰাফটেড পুলি কিছুমান লাগিব। ধৰি লওক উদাহৰণস্বৰূপে মই এটা উদাহৰণ দিছোঁ, আম্ৰপালি, আম্ৰপালি বুলি এটা জাত আছে আমৰ জাত যি আপোনাৰ কম মানে দূৰত্বত কৰিব পাৰি, 5 মিটাৰো কৰিব পাৰি, আৰু আপোনাৰ আঢ়ৈৰ পৰা দুটা শাৰীৰ মাজত 2.5 মিটাৰ আৰু এটা শাৰী দুটা পুলিৰ মাজতো 2.5 মিটাৰকৈ কৰিছে, আৰু সেই তেনেকৈ ধৰণে কৰিলে আমাৰ প্ৰতি হেক্টৰ মাটিত 1600 জোপা গছ হয়। এনেই সাধাৰণতে যিমান আমাৰ 70 জোপা গছ আছিলে 1600 হৈছে,
1: 1600
2: বহুত বেছি। কিন্তু তাতে আমাৰ কিছুমান কথা মন কৰিব লাগিব, যে জাতটোতো মই এটা কথা ক'লোৱেই, দ্বিতীয় কথাটো হৈছে অকল আমি জাতটো নিৰ্বাচন কৰি পেলাই আমি হাই ডেনচিটি কৰিলেও নহ'ব, তাতে আমি কি কৰিব লাগিব, ৰোৱাৰ পিছতো আমি মানে কেনপি মেনেজমেণ্ট কৰিব লাগিব, মানে ডালবিলাক আমি সময়ে সময়ে কাটি থাকিব লাগিব, আৰু সেই তেনেধৰণে কৰিলে আমাৰ ওপৰৰ ফালেও ইমান বাঢ়ি নাযায়, দুজোপা গছৰ মাজৰ দূৰত্বও থাকে, আৰু তলৰ শিপাখিনিও আমাৰ বহুত বেছি বাঢ়ি নাযায়। আৰু যি আমি গ্ৰাফটেড পুলি যিখিনি আমি ৰুওঁ সেইখিনি সাধাৰণ আমাৰ লোকেল জাততকৈ সোনকালে লাগে, 2 বা 3 বছৰৰ ভিতৰতে আমাৰ ফল দিয়াৰ আৰম্ভ কৰে, যি আমাৰ 8 বছৰ 10 বছৰ লাগে। সোনকালেও হয় কিন্তু এটা কথা, বহুত দিনো জীয়াই নাথাকে কিন্তু তেনেকুৱা গছ, সোনকালে মৰে। তো কিন্তু আমি আমাক লাগে সোনকালে হোৱা, কৃষকক লাগে সোনকালে হোৱা উৎপাদন, আৰু যাতে সেইখিনি মাটিতে আমি বেলেগ খেতিও কৰিব পাৰোঁ, তেনেধৰণে আমি কল খেতিও কৰিব পাৰোঁ, মধুৰিআমো কৰিব পাৰোঁ। সেই তেনেধৰণে কৰিলে আমাৰ মানে উৎপাদনো বাঢ়ে।

0: লাগিব আমাৰ মাটিৰ যোনখিনি আমাৰ পানী হওক বা মাটিৰ অংশটো মানে বেছিকে নালাগে, কম কম হলে আমাৰ উৎপাদনটো ভাল হয়, মানে
1: বেছি পাব পাৰোঁ, আমি বেছি উৎপাদন পাব পাৰোঁ। এবাৰ ডক্টৰ হিমাদ্ৰী আপোনাকে মই সুধিব খুজিছোঁ, এতিয়া ধৰক আমাৰ বহুত কৃষকে ভাল উৎপাদন পায়, কিন্তু ভাল উৎপাদনো হৈছে কিন্তু চপোৱাৰ পাছত তেওঁলোকৰ বহুত লোকচান হয়, এই বিভিন্ন কাৰকৰ কাৰণে হ'ব পাৰে, সেই প্ৰত্যাহ্বানৰ বিৰুদ্ধে কেনেকৈ যুঁজিব কৃষকসকলে, তাৰ কাৰণে কিবা প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে নেকি?
2: হয়, কৃষকৰ পথাৰৰ পৰা যেতিয়া আমাৰ গ্ৰাহকৰ ওচৰলৈ আহে, আপোনাৰ উদ্যান শস্যৰ ক্ষেত্ৰত 40-50% কিন্তু লছ হয়,
1: নষ্ট হয়।
2: তো সেই নষ্টখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰথম হ'ল যে আমি যেতিয়া ফল যে আমি চপাইছোঁ সঠিক পদ্ধতিৰে চপাইছোঁ নে, কাৰণ কেতিয়া মানে চপোৱাৰ সময়তো কেতিয়াবা কিছুমান দুখ পায় কিন্তু ফলে, দ্বিতীয় হ'ল সেইটো। তাৰপিছত এটা হ'ল প্ৰি কুলিং বুলি কয়, যে তাত যিটো যিটো আমি চপাম সেই চপোৱা তাৰ কিছুমান ফিল্ড হিট বুলি কয়, সেই ফিল্ড হিটটো আমি আচলতে ঠাণ্ডা কৰি ল'ব লাগে, সেইটো হ'ল। তাৰপিছত আমি গ্ৰেডিং এণ্ড চৰ্টিং, অৰ্থাৎ আমি কেতিয়াও শস্য চপোৱাৰ পিছত কিন্তু আমি সদায় গ্ৰেডিং নকৰোঁ, ধৰক এ বি চি চাইজ বা তাৰ সেইখিনি লৈ পেলাই, আৰু যিখিনি বেয়া হেৰি থাকে পেলাই দিব লাগে। গ্ৰেডিং এণ্ড চৰ্টিঙৰ পিছত হৈ গ'ল যে আমি ট্ৰেন্সপৰ্টেশ্যন কেনেকৈ কৰিম, বা আমি যদি ষ্ট'ৰেজ কৰোঁ আমাৰ, কাৰণ এতিয়া আপোনাৰ কোল্ড ষ্ট'ৰেজ লাগিব, যদি কোল্ড ষ্ট'ৰেজ নাথাকে আমি কেনেকৈ সংৰক্ষণ কৰিম? তো কৃষকসকলে ঘৰতে কিছুমান আপোনাৰ শূন্য শক্তি শীতল কক্ষ বুলি কয়, জিৰ' এনাৰ্জি কোল্ড চেম্বাৰ, তেওঁলোকে মাটি আৰু আপোনাৰ ইটাই দি বালি দিয়ে তেওঁলোকে এটা সৰু এটা চেম্বাৰ এটা বনাই ল'ব পাৰে, তেওঁলোকে তাতো আপোনাৰ সংৰক্ষণ কৰি থ'ব পাৰে,
1: তাত সেইটো ঠাণ্ডা হৈ থাকে,
2: তাত ঠাণ্ডা হৈ থাকে বিশেষকৈ, কাৰণ সাধাৰণতে দেখা যায় যে আমাৰ বুধবৰীয়া বজাৰ থাকে, দেওবৰীয়া বজাৰ থাকে, এজন কৃষকে যদি বুধবাৰে বজাৰলৈ লৈ গ'ল যিখিনি সামগ্ৰী তেওঁ বিক্ৰী নহ'ল, সেই সামগ্ৰীখিনি আনি তেওঁলোকে সেই জিৰ' এনাৰ্জি কুল চেম্বাৰ, মই জাষ্ট উদাহৰণে
1: দিছোঁ,
2: তেওঁলোকে ৰাখি থ'ব পাৰিব, ধৰক তো তেনেকুৱা ধৰণৰ আপোনাৰ ষ্ট'ৰেজ সংৰক্ষণ কৰাৰ ব্যৱস্থা ৰাখিব পাৰে। আৰু নহ'লে আপোনাৰ প্ৰচেচিং, খাদ্য সংকোচন, ভেলু
1: এডিশ্যন,
2: যে বিলাহী আপুনি কম দামত বজাৰত এৰি দিয়াতকৈ তাৰ পৰা যদি চচ বনাই বা বিভিন্ন ধৰণৰ যদি উৎপাদিত বস্তু বনাই, তেতিয়াহ'লে বেছি কেঁচা বনাব, পিউৰি বনাব পাৰে ধৰণৰ, বা আপুনি তেতিয়া আৰম্ভণিতে আপুনি আমাৰ মধুৰিআমৰ কথা কৈছিলে, মধুৰিআমৰ পৰা যদি জাম বনাব পাৰে, কাৰণ আজিকালি যিবিলাক খাদ্য সংযোজিত সামগ্ৰী সেইবিলাকৰ কিন্তু ডিমাণ্ড আছে, আৰু বিশেষকৈ আমাৰ যিবিলাক থলুৱা
1: ফল মূল আছে
2: সেই ফল মূলবিলাকৰ পৰা কিন্তু বিভিন্ন ধৰণৰ সামগ্ৰী বনাব পাৰি, ধৰি লওক আমাৰ থেকেৰা, এতিয়া থেকেৰাৰ পৰা আপোনাৰ ধৰক কিছুমান ৰস জুচ বনাব পাৰি, যিটো স্বাস্থ্যৰ কাৰণে ভাল,
1: আৰু থেকেৰাটো স্বাস্থ্যৰ কাৰণে খুবেই উপযোগী। হয়, সাধাৰণ টেঙাজাতীয় ফলতকৈও থেকেৰাৰ পুষ্টিগুণ কিছুমান বেছি আছে। আচলতে বহুত কথাই পাতিবলৈ থাকি গ'ল, আজি আমাৰ আলোচনাৰ বিষয়টো ইমান আকৰ্ষণীয় আছিলে, আৰু আচলতে উদ্যান শস্য ক্ষেত্ৰখন ইমান বেছি সম্ভাৱনাৰে ভৰি আছে, আমি সেইখিনি কথাকে আচলতে আমি শ্ৰোতাসকলক জনাব বিচাৰিলোঁ। আৰু নতুন নতুন যিবিলাক প্ৰযুক্তি আহি পৰিছে এই ক্ষেত্ৰত, সেইখিনিক লৈ যদি কৃষকসকল আগবাঢ়ে, বা আমাৰ শুনি থকা, অনুষ্ঠান শুনি থকা সাধাৰণ শ্ৰোতাসকলেও যদি এনেধৰণে আগবাঢ়ে, তেতিয়াহ'লে তেওঁলোকেও বাণিজ্যে বসতি লক্ষ্মী বুলি যে কয় সেই কথাটো সাৰ্থকভাৱে ৰূপ দিব পাৰিব। আজি আপোনালোক দুয়োগৰাকী আহিলে, ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈ, এইখিনি সময় দিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ কেতিয়াবা আন এটি আলোচনাত লগ পোৱাৰ আশাৰে আজি আলোচনা আমি ইমানতে সামৰিছোঁ।
3: ধন্যবাদ। উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: উপকূলৰ বাবে শালিখেতিত সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, থনধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
4: এইবাৰ শুনক কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত কণিকা তালুকদাৰৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
0: আমি জানিব পাৰিছোঁ যে 2014 চনৰ পৰাই আপুনি কেঁচুসাৰ উৎপাদনৰ লগত জড়িত হৈ আছে। বৰ্তমান আপুনি মাহে কিমান কেঁচুসাৰ উৎপাদন কৰে?
5: এতিয়া বৰ্তমান মই মাহেকত 7-8 কুইণ্টেল কেঁচুসাৰ উৎপাদন কৰোঁ।
0: হয় হয়। আৰু এইখিনি আপুনি বিক্ৰী কেনেকৈ কৰে?
5: এইখিনি বিক্ৰী কৰিবলৈ আমাৰ থলুৱাভাৱে যিখিনি বজাৰ থাকে নলবাৰী জিলাৰ বা আমাৰ দোকান নাৰ্চাৰী এইবিলাকত দিয়া হয়, লগতে অসমৰ বিভিন্ন প্ৰান্তত দোকান নাৰ্চাৰী, তাৰপিছত আমাৰ অসম কৃষি বিভাগৰ লগতে এছাম চিড কৰ্পৰেশ্যন, অসমৰ বাহিৰত অৰুণাচলৰ, মেঘালয়, শ্বিলং, ত্ৰিপুৰা এনেকৈ বিভিন্ন ঠাইত দিয়া যায়। ইয়াৰ উপৰিও অনলাইন

0: ব্যৱসায় হিচাপে ফ্লিপকাৰ্ট, জেম পোৰ্টেল, এমেজন, এতিয়া কিছুদিন আগত মিছ'তো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, এনেকে দিয়াৰ সুবিধা কৰি লৈছোঁ।
1: এতিয়া আপুনি যে ক'লে 700-800 কুইণ্টেল মাহে আপোনাৰ উৎপাদন হয়,
0: হয়
1: সিমানখিনিয়ে আপোনাৰ মাহে বিক্ৰী হয় নহয় জানো?
0: হয়, মোটামুটি সিমানখিনিয়ে হয়, কেতিয়াবা তাতকৈ বেছিও হয়। সেইখিনি আকৌ বেলেগৰ পৰা, বেলেগ আমাৰ যিখিনি থলুৱাভাৱে কৰা বেলেগ উদ্যোগীৰ পৰা লৈ আনি পেলাই বিক্ৰী কৰা যায়।
1: এই বিক্ৰীৰ পৰা কিমানমান মাহে লাভ হয় বাৰু?
0: এই বিক্ৰীৰ পৰা মোৰ মাহত প্ৰায় 1,80,000 বা 1,50,000, 1,20,000 ইমানমানৰ ভিতৰত থাকি যায়
1: আৰু। যায় নহয়? হয় হয়। প্ৰথমতে যেতিয়া আপুনি আৰম্ভ কৰিছিল এই কামটো কেঁচু সাৰ উৎপাদনৰ, আপুনি প্ৰশিক্ষণ ক'ত লৈছিল?
0: প্ৰথম প্ৰশিক্ষণ লৈছিলোঁ আমাৰ নলবাৰী কেভিকেট, আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত। আৰু তাৰ পিছতে আমাৰ নলবাৰী কৃষি বিভাগে মোক ফাৰ্মী বেডবিলাক দি সহায় কৰিছিল। তাৰপাছত আৰু এনেকৈ সেইখিনিয়ে কামে লাহে লাহে বঢ়াই গৈ থাকিলোঁ। আৰু আমাৰ নলবাৰী কৃষি বিভাগেই হওক বা অসম কৃষি বিভাগেই হওক, বিভিন্ন আৰু কেভিকেটো থাকে, লগতে ব্লক, তেখেতসকলে আমাক মোক বিভিন্ন মাধ্যমেৰে মোক সহায় সহযোগিতা কৰে বা বিভিন্ন আঁচনিৰ যিবিলাক সুবিধা সেইবিলাক মোক পোৱাৰ সুবিধা কৰি দিয়ে। আৰু সেই আঁচনিসমূহত মোৰ যিখিনি কৰি থকা, মই নিজেই কৰি থকা কামখিনিত ধৰক তেখেতসকলৰ সেই আঁচনিৰ পৰা আৰু আগবাঢ়ি যোৱাত সুবিধা হৈছে।
1: এতিয়া আপুনি যে নলবাৰী জিলাত এইখিনি সুবিধা পালে বা ল'লে, গ্ৰহণ কৰিলে, ঠিক তেনেধৰণে অসমৰ প্ৰত্যেকখন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যিসকলে বিচাৰে কাম কৰিব তেওঁলোক আগবাঢ়ি গৈ এই সুবিধাটো ল'ব নিশ্চয়।
0: কৃষি বিজ্ঞান কেন্দ্ৰত এই বিষয়ে প্ৰত্যেকখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু তাত গৈ তেখেতসকলে প্ৰশিক্ষণ ল'ব পাৰে।
1: কেঁচু সাৰ উৎপাদন আৰু এই বিক্ৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আপুনি কি ক'ব বাৰু?
0: কেঁচু সাৰ উৎপাদন কৰি বা বিক্ৰী কৰি মানুহ এজনে স্বাৱলম্বী হ'ব পাৰে বুলি মই ভাবোঁ। কাৰণ এটা সময়ত মই নিজেও কেঁচু সাৰ একেবাৰে কম সময়ত, কম মূলধনেৰে আৰম্ভ কৰি আজি ধৰক মোৰ পৰিয়ালটোৰ লগতে 10টা পৰিয়াল চলি আছে। গতিকে ইও এটা ব্যৱসায় হিচাপে বা জীৱিকাৰ পথ হিচাপে আমি ল'ব পাৰোঁ বা আমি নিজেই নিজৰ ঘৰুৱাভাৱে উৎপাদন কৰি শাক পাচলি বাগিচা বা ফল মূলেই হওক বা ফুলনিৰ বাগিচাত আমি সেইখিনি দিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ।
1: ব্যৱসায়টো যিহেতু আপুনি এটা বৰ যথেষ্ট বৃহৎ পৰিসৰত কৰিছে, গতিকে আপুনি প্ৰথমতে নিজে অকলে আৰম্ভ কৰা ব্যৱসায়টো আপুনি এতিয়া সম্প্ৰসাৰণ কৰিলে যথেষ্ট পৰিমাণে, নহয় জানো? গতিকে আপুনি এতিয়া অন্য কেইবাটা পৰিয়ালকো সংস্থাপনো দিছে, নহয় জানো? গতিকে আপুনি এই ক্ষেত্ৰত মহিলা হিচাপে আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি?
0: ব্যৱসায় এটা কৰিলে প্ৰত্যাহ্বানটো থাকেই। প্ৰথম আৰম্ভণিৰ সময়ত মোৰ প্ৰত্যাহ্বান নোহোৱা নহয়, হৈছিলে। আৰু সেই সময়ত একদম ডাঙৰ প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে আমাৰ যেতিয়া মোৰ পেকেজিং অৰ্থাৎ ব্ৰেণ্ডিং হোৱা নাছিলে তেতিয়াৰ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছিলে। আৰু সেই তেতিয়া 2019 চনত মই জয় ভাৰ্মিকম্পষ্ট নাম দি অসমৰ বিভিন্ন প্ৰান্তত তেতিয়া সেই প্ৰত্যাহ্বানটোৰ মানে মোকাবিলা কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু প্ৰথম অৱস্থাত পিপি বেগত বিক্ৰী কৰিছিলোঁ। তেতিয়া মানুহে ব্ৰেণ্ড নাথাকিলে বিক্ৰী মানে চেল কৰাত বহুত অসুবিধা হয়। আৰু যেতিয়া জয় নামটো দিলোঁ তেতিয়া সেই অসুবিধাৰ পৰা মুক্ত হ'ল আৰু বাধাটো আঁতৰি গ'ল।
1: গতিকে জয়টো অৰ্গেনিক প্ৰডাক্ট আপোনাৰ এটা প্ৰডাক্টৰ নাম নহয় জানো?
0: হয়, মোৰ ফাৰ্মখনৰ নাম জয়টো অৰ্গেনিক প্ৰডাক্ট।
1: হয় হয়। মহিলাসকলক বৰ্তমান সময়ত এইখিনি কামত আগবাঢ়ি আহিবলৈ কি পৰামৰ্শ দিব বিচাৰিব?
0: মই মহিলাসকলক এইখিনিয়ে ক'ম যে আমি সমাজৰ পুৰুষ মহিলা প্ৰত্যেক জনে মই কাম কৰাটোৱেই মই বিচাৰোঁ। কাৰণ মহিলা হিচাপে আমি ঘৰুৱা কাম কাজ কৰিও আমি নিজেই কিবা অলপ ঘৰুৱাভাৱে বা বাহিৰ ঘৰতেই হওক বা বাহিৰতেই হওক নিজে ভাল পোৱা কাম কৰি আগবাঢ়ি যাব লাগে। আমি সদায় পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, নিজেই আমি কিবা এটা কৰাৰ চেষ্টা কৰিব লাগে। আমি নিজে যি কাম ভাল পাওঁ সেইখিনি কামত মনোনিৱেশ কৰি আগবাঢ়ি যাব লাগে,
1: নিশ্চয়কৈ। আৰু এতিয়া আপোনালোকৰ ফালৰ পৰা আপুনি নিজেতো প্ৰশিক্ষণ গ্ৰহণ কৰি আজিৰ এই পৰ্যায় পালেহি, আৰু আপোনালোকে বৰ্তমান নিজেও আপোনালোকে প্ৰশিক্ষণ

0: আনক দিয়ে নহয় জানো?
1: হয়
0: হয় হয়।
1: দিওঁ।
0: এতিয়ালৈকে কোন কোন ঠাইত আপোনালোকে প্ৰশিক্ষণ দিছে?
1: এতিয়ালৈকে মই 5,000-ৰ ওপৰৰ মহিলাক প্ৰশিক্ষণ, মহিলা পুৰুষে মিলি প্ৰশিক্ষণ দিলোঁ। IIED, RCT, KVK, থলুৱাভাৱে যিবিলাক ওচৰে পাজৰে স্কুল কলেজ, তেখেতসকলক মই প্ৰশিক্ষণ দিওঁ যাতে নিজেই কিবা এটা শিকি লৈ ঘৰত কৰাব পাৰে, বা এনেকৈ বিভিন্ন অনুষ্ঠানৰ মাধ্যমেৰে, NGO বিভিন্ন অনুষ্ঠানৰ মাধ্যমেৰে মই প্ৰশিক্ষণবিলাক দিওঁ যাতে তেখেতসকলে কিবা এটা কৰ্মসংস্থান উলিয়াই ল'ব পাৰে, বা এইখিনি কাম কৰিও যে মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰি বা ব্যৱসায় হিচাপে ল'ব পাৰি, সেই বিষয়ে অৱগত কৰাওঁ সকলোকে।
0: হয় হয়। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যে আমি কেঁচুসাৰ ব্যৱহাৰ কৰি সুফল পাব পাৰোঁ আৰু স্বাস্থ্যৰ কাৰণেও যে ভাল, এই সম্পৰ্কে মানুহ কিমান সজাগ হৈছে বাৰু?
1: 2014 চনৰ পৰা আজি এই পৰ্যন্ত এতিয়া যথেষ্টখিনি সজাগ হৈছে। মই নিজেও প্ৰচাৰ কৰাৰ উপৰিও আমাৰ অসমৰ বিভিন্ন বিভাগৰ জৰিয়তে কেঁচুসাৰ কৰাৰ প্ৰশিক্ষণ দিয়ে এতিয়া যথেষ্ট পৰিমাণে সজাগ হৈছে আৰু ব্যৱহাৰ কৰিবলৈ লৈছে মানুহে। ভাৰতবৰ্ষত ডেইলি প্ৰায় 65 টন ৱেষ্টেজ ওলায়, তাৰে মাত্ৰ 33% ৱেষ্টেজে ব্যৱহাৰ হয়, আৰু এইটো এটা ব্যৱসায় দিশ হিচাপে যিখিনি অৰ্গেনিক ৱেষ্টেজ আছে এইখিনি আমি সৎ ব্যৱহাৰ কৰি ব্যৱসায় হিচাপে বা নিজে ব্যৱহাৰ কৰিব পৰাকৈ এটা যথেষ্ট পৰিমাণে এখন ডাঙৰ বজাৰ আছে বুলি মই ভাবোঁ। আৰু
0: শ্ৰীমতী তালুকদাৰ, 2014 চনৰ পৰা 2026 চনলৈ এই 12 বছৰ কাল আপুনি বৰ সুন্দৰভাৱে এই কেঁচুসাৰ উৎপাদনৰ কামটো আপুনি আগবঢ়াই নিলে, নিজেতো স্বাৱলম্বিতা অৰ্জন কৰিলেই, লগতে ভালে কেইজন মানুহক আপুনি সংস্থাপনো দিলে। আপুনি আমাৰ সমাজৰ কাৰণে নিশ্চয়কৈ এক আদৰ্শ। আপোনাৰ এই কথাখিনি শুনি নিশ্চয় আমাৰ শ্ৰোতাসকল উপকৃত হ'ব আৰু মহিলাসকল বিশেষকৈ উপকৃত হ'ব বুলি আশা কৰিলোঁ। আপোনালৈ বহুত বহুত শুভকামনা থাকিল আৰু আপুনি আজি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু আমাক ইমান সুন্দৰ সময় দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।
1: ধন্যবাদ।
2: কণিকা তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে শিক্ষামণি দত্তই।
3: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, মিঠালং 1,800 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, গাজৰ 6,000 টকাৰ পৰা 7,000 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰা 1,200 টকাৰ পৰা 2,000 টকা, জিকা 2,700 টকাৰ পৰা 3,500 টকা, ভোলৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, কোৱাচৰ দৰ প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 2,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলত 4,500 টকাৰ পৰা 5,500 টকা, কাজি নেমু প্ৰতি পোণৰ দৰ, কাজি নেমুৰ প্ৰতি পোণৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনাৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 3,700 টকাৰ পৰা 4,700 টকা, সাধাৰণ চাউলৰ শেহতীয়া বজাৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকাৰ ভিতৰত, গোটা মগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকাৰ ভিতৰত, বুট 7,300 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকাৰ ভিতৰত, মচুৰ দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,000 টকাৰ পৰা 12,700 টকা, আলুৰ প্ৰতি কুইণ্টলৰ দৰ 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 4,200 টকাৰ পৰা 5,000 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 16,000 টকা, ধনিয়াৰ প্ৰতি কুইণ্টলৰ দৰ 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, আদা 11,000 টকাৰ পৰা 14,000 টকাৰ

ভিতৰত শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,200 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, চেনী 4,700 টকাৰ পৰা 5,400 টকাৰ ভিতৰত, তামোল প্ৰতি পোণৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান 2,500 টকাৰ পৰা 2,600 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: জিতেন বসুমতীৰ কণ্ঠৰ ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মই
2: প্ৰধানমন্ত্ৰীৰ কথা শুনি চোলাৰ পেনেল লগালো আৰু মোৰ বিজুলীৰ বিল শূন্য আহিল। আপুনিও লগাই লওক।
3: পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা অধিকাৰ আইনকে ধৰি কেইবাটাও বিষয়ত বিস্তৃত পৰ্যালোচনা, চৰকাৰী চিকিৎসালয়সমূহত 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিয়ন্ত্ৰণ আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সান্ধ্য আইন জাৰি, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ সংস্থাপন তথা জীৱিকাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা, আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ড

0: কাৰ্যক্ষম হৈ উঠিব। ৰাজ্যত ৰাজহুৱা স্বাস্থ্য সেৱাৰ ব্যৱহাৰৰ পৰিসৰৰ বিষয়ে আলোকপাত কৰি শ্ৰীসিংহলে কয় যে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে প্ৰায় 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰে। চিকিৎসা লাভ কৰা ৰোগীৰ এই বৃহৎ সংখ্যাই ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ আস্থাকে প্ৰতিফলিত কৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজিৰ এই শিবিৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সাম্প্ৰতিক অগ্ৰগতি, সফলতা আৰু কৰ্মদক্ষতাৰ সূচকসমূহৰ লগতে প্ৰত্যাহ্বানসমূহ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। শিবিৰত অংশ লোৱা প্ৰতিটো প্ৰতিষ্ঠানে নিজৰ 3টা উল্লেখযোগ্য সাফল্য আৰু 5টা গুৰুত্বপূৰ্ণ কৰ্মদক্ষতাৰ সূচক উপস্থাপন কৰে। ইয়াৰ লগতে অহা ছমাহৰ পৰা এবছৰৰ ভিতৰত ৰূপায়ণ কৰিব পৰা নতুন পদ্ধতি, চিকিৎসা সেৱা ব্যৱস্থা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীয়ে ৰাজ্যৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক দক্ষ, দায়বদ্ধ আৰু জনমুখী কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: আজি স্বাস্থ্য বিভাগ আৰু চিকিৎসা শিক্ষা এই দুই বিভাগৰ যুটীয়া প্ৰচেষ্টাত দিনজোৰা কাৰ্যসূচীৰে আশা কৰ্মীৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ প্ৰিন্সিপাল আৰু সকলো সন্থাক প্ৰতিনিধিত্ব কৰি প্ৰায় 200ৰো অধিক প্ৰতিনিধি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সমবেত হৈছে। আৰু দিনজোৰা কাৰ্যসূচী হ'ল যে অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা খণ্ডক কেনেকৈ আগবাঢ়ি লৈ যাব লাগে, আমাৰ ভিজন কি হ'ব, আমাৰ সপোন কি হ'ব আৰু কেনেকৈ অসমৰ স্বাস্থ্যখণ্ড ৰাষ্ট্ৰীয় স্তৰত এক ভাল অনুষ্ঠানলৈ আমি পৰিৱৰ্তিত কৰিব পাৰোঁ, এই লৈ দিনজোৰা কাৰ্যসূচীৰে আজি এক চিন্তন শিবিৰ ইয়াত আয়োজন কৰা হৈছে।
0: অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থী আৰু সমাজ বিৰোধী শক্তিৰ অবৈধ চালচলন ৰোধ কৰাৰ লগতে অঞ্চলটোত শান্তি শৃংখলা বাহাল ৰখাৰ বাবে যোৰহাটৰ জিলা দণ্ডাধীশে সীমান্তৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে। এই সময়ছোৱাত অঞ্চলটোত সকলো ধৰণৰ অসামৰিক বাহন আৰু ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশ সেনা, নিৰাপত্তাৰক্ষী, কৰ্তব্যৰত আৰক্ষী, দণ্ডাধীশ, বন বিষয়া আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই নিৰ্দেশনা সীমান্তৱৰ্তী অঞ্চলত তৎকালে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 223 ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা দণ্ডাধীশে প্ৰকাশ কৰিছে। 2 আগষ্টৰ পৰা দেশজুৰি অব্যাহত থকা নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰো গুৱাহাটীৰ উদ্যোগত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত আজিৰে পৰা নিচামুক্ত ভাৰত আৰু লোকপিয়ল 2027 সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰে।
2: ইয়ে 2 দিন কা প্ৰগ্ৰাম হে ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম জিছমে নচামুক্ত ভাৰত আৰু চেঞ্চাছ জো হো ৰহি হে উছকে বাৰে মে জানকাৰী দি জায়েগী জিছমে হামাৰে বিশেষজ্ঞ বক্তা 2 দিন তক ইছপে চৰ্চা কৰেংগে বিচাৰ বিমৰ্শ কৰেংগে লোগো কে সাথ ষ্টুডেণ্ট কে সাথ জিছমে কুইজ কম্পিটিশনস পেইণ্টিং কম্পিটিশনস और इस तरह की बातें करके हाँसैंड मनोरंजन के जो हमारे सांगन ड्रामा डिवीजन के जो कलाकार हैं वो लोग अपनी बातें करके नशा मुक्त भारत पर करेंगे और सेंसस के बारे में बताएंगे।
0: নুমলীগড় শোধনাগাৰৰ সৌজন্যত মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফৰামৰ সহযোগত আজি গোলাঘাট জিলাৰ মেৰাপানীৰ 2 ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত কালি প্ৰায় 2 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হয়। কালি মাজনিশা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো আৰু ৰেল সুৰক্ষা বাহিনীয়ে 1 কিলোগ্ৰামৰো অধিক হেৰইনসহ 2 লোকক গ্ৰেপ্তাৰ কৰে। একেদৰে ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 56 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
3: বান বিধ্বস্ত উজনি অসমৰ কৃষক আৰু স্থানীয় লোকৰ পুনৰ সংস্থাপনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত এখন সভাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰে। সভাত বান ক্ষতিগ্ৰস্ত এলেকাৰ পৰ্যবেক্ষণ, সমন্বয় আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ, গৱেষণা প্ৰতিষ্ঠান আৰু বিশেষজ্ঞসকলক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ

0: ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ মুৰববীক লৈ এখন কৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত এই সভাত পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ডঃ মৃণাল শইকীয়াৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এটা প্ৰতিনিধি দলে আজি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে সম্ভাৱ্য তিনিটা স্থান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে উজনি মাজুলী ৰাজহচক্ৰৰ অন্তৰ্গত জেংৰাই আৰু ফুলনিৰ দুটা স্থানৰ লগতে মাজুলী ৰাজহচক্ৰৰ অধীনৰ দৰবাৰ চাপৰিৰ আন এটা স্থানো পৰিদৰ্শন কৰে। দলটোৱে সম্ভাৱ্য স্থানসমূহৰ ভৌগোলিক অৱস্থান, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য আন্তঃগাঁথনিগত দিশ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ দিশত এই পদক্ষেপে বিশেষ গুৰুত্ব বহন কৰিছে। দলটোৰ এই ভ্ৰমণ সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এইদৰে কয়।
1: মাজুলীৰ সকলোৱে গম পায় যে যিটো আমাৰ বিমানবন্দৰৰ কাৰণে প্ৰপ'জেল, তাৰ কাৰণে আজি এয়াৰপৰ্ট অথৰিটিৰ যিবিলাক কম্পিটেণ্ট অথৰিটি আৰু তেওঁলোক আহিছে। আহি আমাৰ বিভিন্ন ঠাই আমি দেখুৱাইছোঁ তেওঁলোকক ক'ত মানে হ'লে সুবিধা হয়, গতিকে সেইখিনি কাম আগবাঢ়িছে। তেওঁলোকে আমাক টেকনিকেল কথাখিনি বুজাই দিছে কেনেকুৱা ধৰণৰ লাগিব আৰু আমি সোনকালে ব্যৱস্থা কৰিম যিখিনি তেওঁলোকে কৈছে। মই ভাবোঁ অতি সোনকালে মাজুলীয়ে এটা ধুনীয়া এয়াৰপৰ্ট পাব।
0: ৰাজ্যত কালিৰে পৰা লোকপিয়ল 2027ৰ বাবে গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাতো প্ৰথম পৰ্যায়ৰ জনগণনাৰ কাম কালি আৰম্ভ হয়। জনগণনাৰ জিলা মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা

0: কালিৰে পৰা লোকপিয়ল 2027ৰ বাবে গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাতো প্ৰথম পৰ্যায়ৰ জনগণনাৰ কাম কালি আৰম্ভ হয়। জনগণনাৰ জিলা মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা মতে এই পৰ্যায়ত জিলাখনৰ বাসগৃহৰ সংখ্যা, ঘৰসমূহৰ ব্যৱহাৰৰ ধৰণ, পৰিয়ালৰ তথ্য, নিৰ্মাণৰ শৈলী, বাহন আৰু অন্যান্য মৌলিক সুবিধা তথা সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ'ব। জিলাখনত 783টা গৃহ তালিকাভুক্ত খণ্ডত গণনা কৰাৰ বাবে 722গৰাকী গণনাকাৰী আৰু 121গৰাকী তদাৰককাৰী নিয়োগ কৰা হৈছে। জিলাৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয় যে গৃহ তালিকাভুক্ত কৰাৰ লগে লগে লোকপিয়লৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ নহয়। 15 ছেপ্টেম্বৰৰ ভিতৰত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব।
1: গৃহ কিমান আছে, কিমানখিনি তালিকাভুক্ত কৰা হ'ব আৰু তাৰ পাৰ্পাজ অফ ইউজ কি আছে, ৰেচিডেঞ্চিয়েল হয় নে নহয়, আৰু যদি ৰেচিডেঞ্চিয়েল হয় তাতে সেই পৰিয়ালৰ তথা হাউচ হোল্ডৰ অলপ ডিটেইলছ লাগিব। তাৰপিছত সেই হাউচটোৰ কেনেধৰণৰ সা সুবিধা, কিটচেন, টয়লেট, ইলেক্ট্ৰিচিটি, খোৱা পানী আদিকে ধৰি সা সুবিধা কেনেধৰণৰ আছে, আৰু তাৰপিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ সুবিধা বা সম্পত্তি আছে, যেনেকুৱা টিভি, মটৰ, স্কুটি, গাড়ী, এনেকুৱা ধৰণৰ কথাবিলাক আছে, টেলিভিশ্যন আছে নে নাই, এই কথাবিলাক, ইণ্টাৰনেট ব্যৱহাৰ কৰা নে নাই, এইখিনি এটা প্ৰাৰম্ভিক পৰ্যায় যিহেতু। এইটো ঘৰখনৰ বেছিকেলি ব্যৱহাৰ আৰু কি কণ্ডিশ্যনত আছে, ঘৰখন কিহেৰে তৈয়াৰী, আৰু সেই ঘৰখনত হাউচ হোল্ড আছে নে নাই, যদি হাউচ হোল্ড আছে তেতিয়াহ'লে এই হাউচ হোল্ডৰ কিছু তথ্য আমাৰ ইনুমারেটৰ আৰু চুপাৰভাইজাৰসকলে সংগ্ৰহ কৰিব।
0: উল্লেখযোগ্য যে যোৱা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ জনসাধাৰণক স্বগণনাৰ জৰিয়তে তথ্যসমূহ পূৰণৰ সুযোগ দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1967 চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে 1978 চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতেও জড়িত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখনক লক্ষ্যধৰ চৌধুৰীয়ে সমৃদ্ধ কৰি থৈ যোৱা বুলি মন্তব্য কৰিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ, হওক সংগীতা শৰ্মাৰ ওচৰলৈ।
2: ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমা বদতিত যোৱা 10 আগষ্টত অৰুণাচলৰ দুৰ্বৃত্তই গুলীচালনা কৰাৰ প্ৰতিবাদত আজি অঞ্চলটোৰ মহিলাসকলে প্ৰতিবাদী সমদল উলিয়ায়। বদতি মহিলা সমিতি আৰু বদতি নেহৰু যুৱ সংঘৰ উদ্যোগত উলিওৱা এই সমদলত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিবদমান এলেকাৰ সমস্যাৰ স্থায়ী সমাধান, দুষ্কৃতিকাৰীক আটক কৰা, আহতসকলৰ প্ৰত্যেকৰে পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। প্ৰতিবাদস্থলীত নাওবৈচা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ নেতৃত্বত দলৰ কেইবাগৰাকীও সদস্য উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইপিনে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰৰ লিকাবালিত অৰুণাচলৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বন বিভাগে নগাঁও জিলাৰ বৰাপানী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে শীঘ্ৰে অভিযান চলাব। বিভাগে কামপুৰ এলেকাত অবৈধভাৱে বাস কৰা লোকসকলক দুদিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। 1891ৰ অসম বন নিয়ন্ত্ৰণ আইনৰ 24 আৰু 25 নম্বৰ দফাৰ অধীনত এলেকাটোত নিৰ্মাণ আৰু খেতিকে ধৰি সকলো ধৰণৰ কাম কাজ অবৈধ গণ্য কৰা হ'ব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত আজি স্থানীয় ৰাইজে বিশাল ৰেলী উলিয়ায়। কলিয়াবৰৰ কুঠৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি হালধিবাৰীলৈ পদযাত্ৰা কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন TMPKও সমৰ্থন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে।

এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 17গৰাকী ব্যক্তিক 2025 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এইসকলৰ ভিতৰত এথলেটিক্সত তেজসীন শংকৰ, বেডমিণ্টনত তৃষা জলি আৰু পুলেলা গায়ত্ৰী গোপীচান্দ, হকীত লাল ৰামচিয়াৰী, কাবাডীত শ্ৰী সুৰজিত আৰু পূজাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদ আছে। তিনিগৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ 2025 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা আৰু আন দুগৰাকীলৈ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি খেতি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা অধিকাৰ আইনকে ধৰি কেইবাটাও বিষয়ত বিস্তৃত পৰ্যালোচনা। চৰকাৰী চিকিৎসালয়সমূহত 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিয়ন্ত্ৰণ আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সান্ধ্য আইন জাৰি আৰু উজনি অসমৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ সংস্থাপন তথা জীৱিকাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।

0: comprehensive medical examination within the next few days. It also directed authorities to ensure weekly meetings with Imran Khan and his family members and ordered the establishment of a medical board with his personal physician and his sister to be associated with it. Iran today said that the Strait of Hormuz will remain closed to maritime traffic until all Iranian conditions under the 14-point Memorandum of Understanding, MOU, signed with the US are fully met. Tehran has tied the reopening of the strategic waterway directly to the complete removal of foreign sanctions and the cessation of military operations. Iranian Parliament Speaker Mohammad Bagheer Ghalibaf asserted that the Islamic Republic is ready to impose a heavier defeat on the enemy in proportion to his actions and aggressions. The remarks come amid the expiry of the 60-day window provided by the MOU to halt military hostilities for peace talks between the two sides. And that is the end of this news bulletin.
1: Yeah, Agahbani. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উচ্চতম ন্যায়ালয়ে নিজৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে ঘৰ প্ৰতিবাদৰ সময়ত আৰু খেল ব্যৱস্থা সম্পৰ্কীয় অভিযোগ চালি জাৰি চাবলৈ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নতমানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব বুলি মন্তব্য কৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰা হৈছে। দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি UIDAI উল্লেখনীয় সফলতা অৰ্জন কৰিছে আৰু গালে টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4 উইকেট হেৰুৱাই 84 ৰান সংগ্ৰহ কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থা আৰু আৰক্ষী কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ অভিযোগ চালি জাৰি চাবলৈ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু CBI প্ৰাক্তন সঞ্চালকক লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব বুলি উচ্চতম ন্যায়ালয়ে সদৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহানাক লৈ গঠিত এখন বিচাৰপীঠে সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া অন্য সদস্য সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পৰামৰ্শ লাভ কৰাৰ পাছত কাইলৈ সমিতি গঠন সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হ'ব বুলি প্ৰকাশ কৰে। বিচাৰপীঠখনে কয় যে উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিখনক লৈ তথ্য উদ্ঘাটনৰ দায়িত্ব অৰ্পণ কৰা হ'ব আৰু সমিতিখনৰ সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। সমিতিখনে মহিলা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে যৌন আতিশয্য হোৱাৰ অভিযোগ আৰু সামাজিক মাধ্যমৰ জৰিয়তে অন্য দুৰ্বল ব্যক্তিক দোষী সজোৱাৰ ঘটনাৰো তদন্ত কৰিব বুলি ন্যায়ালয়ে ঘোষণা কৰে। ন্যায়ালয়ে লগতে দিল্লীত সংসদলৈ ওলোৱা শোভাযাত্ৰাৰ সময়ত 20 জুলাইত সংঘটিত হিংসাত্মক ঘটনাৰ ভিডিঅ' ফুটেজ আৰু CCTV ৰেকৰ্ডিং চালি জাৰি চোৱাৰ বাবে সমিতিখনলৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নতমানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব। তেওঁ লগতে কয় যে ইয়াৰ বাবে আমি কৃষকসকলক কৃষি সামগ্ৰীৰ বিষয়ে শিক্ষিত কৰিব লাগিব। আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা কৃষি গৱেষণা বিষয়ক এখন বৈঠকত শ্ৰীচৌহানে কৃষি সামগ্ৰীসমূহ পথাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিষয়ে উল্লেখ কৰে। দেশৰ কৃষিখণ্ডই বিগত বৰ্ষত লাভ কৰা উন্নতিৰ বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি অনুভৱ কৰিছে বুলিও বৈঠকত প্ৰকাশ কৰে। তেওঁ ইয়াৰ বাবে খেতিয়কসকলৰ লগতে কৃষি বিজ্ঞানীসকলৰ শলাগ লয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে। এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 17 গৰাকী ব্যক্তিক 2025 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এইসকলৰ ভিতৰত এথলেটিক্সত তেজস্বিন শংকৰ, বেডমিণ্টনত ত্ৰিশা জলি আৰু পুলেলা গায়ত্ৰী গোপীচান্দ, হকীত লাল ৰেমছিয়ামী, কাবাডীত শ্ৰী সুৰজিত আৰু পূজাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদ আছে। একেদৰে ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা পাৰদৰ্শিতাৰ বাবে বিশিষ্ট ফুটবলাৰ আৰু মইনাম গেয়ালৈ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। 3 গৰাকী বিশিষ্ট ক্ৰীড়াবিদ 2025 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা আৰু আন 2 গৰাকীলৈ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছে। একেদৰে পুনেৰ আৰ্মি পেৰালিম্পিক নুডলৈ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ আগবঢ়োৱা হৈছে।

মহিলাসবলী কৰণৰ লক্ষ্যৰে দেশত পুনৰ 3 কোটি লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। ইতিমধ্যে দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি ৰাজস্থানৰ বাৰাণত 1258 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ৰাজস্থানত এতিয়ালৈকে মহিলা সবলীকৰণৰ বাবে 13,461 কোটি টকা ব্যয় কৰা হৈছে। দেশৰ দৰিদ্ৰ পৰিয়ালসমূহৰ নিজৰ এটা বাসগৃহ লাভ কৰিবলৈ প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ক্ষেত্ৰতো বহুতো নিয়ম শিথিল কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰে। সামান্য ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদান কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত পত্ৰখন ভুৱা বুলি স্পষ্ট কৰি দিছে। গোটটোৱে মুদ্ৰা যোজনাৰ অধীনত কোনো ব্যক্তি অথবা ক্ষুদ্ৰ উদ্যমীক পোনপটীয়াকৈ ঋণ প্ৰদান কৰা নহয় আৰু আঁচনিখনে পুনৰ বিত্ত যোগানৰ সংস্থা হিচাপেহে কাম কৰে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে জনসাধাৰণক সঠিক তথ্যৰ বাবে চৰকাৰী উৎসকহে ভৰসা কৰিবলৈ আহ্বান জনাইছে। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰীসকলৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী নীতিন প্ৰসাদে অংশ ল'ব। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতীয় মন্ত্ৰীসকলৰ এই ছিংগাপুৰ ভ্ৰমণকালত ছিংগাপুৰৰ মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। তেতিয়াৰে পৰা যোৱা 3টা সংস্কৰণত এই মেজমেলখনত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্থ বাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা অগ্ৰগতি আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। ভাৰতীয় অনন্য পৰিচয় জ্ঞাপন প্ৰাধিকৰণে দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি উল্লেখনীয় সফলতা অৰ্জন কৰিছে। প্ৰাধিকৰণৰ তৰফৰ পৰা বিগত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে 1,56,000ৰো অধিক স্কুলক সামৰি লোৱা হৈছে। বৈদ্যুতিন তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক আধাৰৰ বাবে প্ৰয়োজনীয় বায়োমেট্ৰিকৰ কাম কাজ বিদ্যালয়তে কৰাৰ সুবিধা প্ৰদান কৰিছে। 5 বছৰৰ বয়সৰ তলৰ শিশুসকলৰ বাবে এই বায়োমেট্ৰিক আপডেটত কেৱল ঠিকনা আৰু ফটো সন্নিৱিষ্ট কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে আধাৰ কাৰ্ডৰ বাবে এই বাধ্যতামূলক বায়োমেট্ৰিক আপডেট নকৰিলে বিভিন্ন চৰকাৰী আঁচনিৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বিশ্ববিদ্যালয় পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত সমস্যাই দেখা দিব। ঝাৰখণ্ডৰ গুমলা জিলাৰ ডুমৰি আৰক্ষী চকীৰ কাষৰ এটা অঞ্চলৰ পৰা আজি নিষিদ্ধ ঘোষিত ঝাৰখণ্ড জনমুক্তি পৰিষদৰ 4টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইটাৰ ভিতৰত এজন সংগঠনটোৰ উপ আঞ্চলিক কামাণ্ডাৰ ৰামদেৱ লোহৰা। উল্লেখযোগ্য যে চৰকাৰে এই ৰামদেৱ লোহৰাৰ নামত 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। আৰক্ষী বিষয়া নৰেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰামদেৱ লোহৰাই তেওঁৰ সহযোগীসকলৰ সৈতে অঞ্চলটোৰ আকাশী আৰু জয়ৰাগী গাঁৱৰ সমীপত অৱস্থান লৈ আছিল। গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীকেইটাৰ পৰা আৰক্ষীয়ে এটা AK-56, এটা SLR, 146টা সজীৱ গুলী, এটা ৱাকিটকি, 8টা মোবাইল ফোনৰ লগতে ভালেসংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 84 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই 6টা উইকেট বাকী থকা অৱস্থাত 288 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 193 ৰাণত দ্বিতীয় ইনিংছ সামৰে আৰু শ্ৰীলংকাৰ বাবে 372 ৰাণৰ লক্ষ্য স্থিৰ কৰি দিয়ে। দ্বিতীয় ইনিংছত ঋষভ পণ্টে ভাৰতৰ হৈ সৰ্বাধিক 66 ৰাণ সংগ্ৰহ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ উন্নতি হুদাই ম্যানমাৰৰ থেট্টাৰ থুজাৰক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় জ্যোতি ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লৰেন লেম আৰু এলিছন লিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ লক্ষ্য সেন আজি সন্ধিয়া অষ্ট্ৰিয়াৰ কালিনছ ফিলিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ।

0: উচ্চতম ন্যায়ালয়ে নিজৰ প্ৰশ্নকাকত ফাজিলৰ ঘটনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থা সম্পৰ্কীয় অভিযোগ চালিজাৰি চাবলৈ উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নত মানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব বুলি মন্তব্য কৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰা হৈছে। দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি UIDAI-এ উল্লেখনীয় সফলতা অৰ্জন কৰিছে আৰু গালে টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4 উইকেট হেৰুৱাই 84 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান হিৰলো। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান হিৰলো।

0: শ্রোতাসকল, আজি শিৰলু অনুষ্ঠানত আমি অসমত ফল মূলৰ খেতি আৰু বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা এই শীৰ্ষক কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ শিৰলু অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ নপামত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী বিষয়া ডক্টৰ অংগনা শৰ্মাক। নমস্কাৰ শ্ৰীমতী শৰ্মা।
1: নমস্কাৰ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে আমাৰ অসমত ফল মূল যথেষ্ট পৰিমাণৰ হয় আমি সকলোৱে জানো। অসমত বাণিজ্যিক ভিত্তিক ফল মূল উৎপাদন লাভজনক হ'বনে বাৰু, আৰু অসমৰ বাণিজ্যিক ফল খেতিৰ সম্ভাৱনীয়তা কেনেকুৱা, এই বিষয়ে আপুনি কিছু কথা কওকচোন।
1: হয়, প্ৰথমতে মই শ্ৰোতাসকলক সকলোকে অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো যে অসম এখন কৃষি প্ৰধান ৰাজ্য, কিয়নো অসমৰ প্ৰায় শতকৰা 70% অধিক মানুহ বৰ্তমান কৃষিৰ ওপৰতে পোনপটীয়াভাৱে বা আওপকীয়াভাৱে জড়িত হৈ আছে। গতিকে অসম যিহেতু কৃষি প্ৰধান দেশ আৰু অসমৰ জলবায়ু বিশেষকৈ আমি যিহেতু ছাবট্ৰপিকেল ক্লাইমেটত অন্তৰ্গত, গতিকে অসমৰ জলবায়ু নাতিশীতোষ্ণ আৰু লগতে অসমৰ উৰ্বৰা মাটি ফল মূল শস্য খেতিৰ বাবে যথেষ্ট উপযোগী। আৰু লগতে আমি দেখা পাওঁ যে অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, অৰ্থাৎ বছৰি প্ৰায় 2000-2300 মিলিমিটাৰমান বৰষুণ বছৰি অসমে পায়। গতিকে এই সকলোখিনি সুবিধাৰ প্ৰতি যদি লক্ষ্য ৰখা হয় তেনেহ'লে অসমৰ পৰিৱেশত বিভিন্ন ধৰণৰ ফল মূলৰ বাণিজ্যিক খেতি অপাৰ সম্ভাৱনা আছে। দ্বিতীয়তে আপুনি সুধিছে যে এই ফল মূলৰ খেতি কৰি এজন কৃষক লাভৱান হ'ব পাৰিবনে নাই। গতিকে মই জনাব বিচাৰিছোঁ যদি এজন কৃষকে ফল মূলৰ খেতিটো বাৰীৰ চুকত নকৰে, কিয়নো আমাৰ অসমত সাধাৰণতে দেখা যায় যে অসমীয়াসকলে বাৰী পাতি খেতি কৰে, গতিকে বিভিন্ন ধৰণৰ ফল মূলৰ খেতি সাধাৰণতে বাৰীৰ চুকত কৰা হয়। কিন্তু যদি এজন কৃষকে বাৰীৰ চুকত নকৰি তেওঁ যদি অন্য পথাৰ শস্য বা শাক পাচলিৰ খেতিৰ দৰে তেওঁ যদি কমাৰ্চিয়েল ভাৱে অৰ্থাৎ ব্যৱসায়িক ভিত্তিত যদি তেওঁ বাগান পাতি খেতি কৰে তেনেহ'লে কৃষকজনে এই ফল মূলৰ খেতিৰ জৰিয়তে যথেষ্ট আয় উপাৰ্জন কৰিব পাৰিব। উদাহৰণস্বৰূপে আমি যদি তেজপুৰ লিচুৰ কথাই কওঁ, কাৰণ বৰ্তমান সময়ত দেখা গৈছে যে তেজপুৰ লিচুৱে দেশীয় বজাৰৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আমি যদি তেজপুৰ লিচুৰ কথা চাওঁ তেতিয়াহ'লে সাধাৰণতে দেখা যায় যে বজাৰত তেজপুৰ লিচুৰ এভাৰেজ হিচাপে দামটো প্ৰায় 20-50 টকালৈকে দামত বিক্ৰী হয় এটা এটা লিচু। গতিকে এজন খেতিয়কে যদি এই ক্ষেত্ৰত 1 বিঘা মাটিত যদি তেওঁ লিচু খেতি কৰিবলৈ যায় আৰু যিটো জাত আটাইতকৈ জনপ্ৰিয় তাৰ নামটো হৈছে বোম্বাই জাতটো আমাৰ সকলোৰে মাজতে যথেষ্ট জনপ্ৰিয়, কিয়নো ফলবিধৰ আকাৰ যথেষ্ট ডাঙৰ হয়। গতিকে এই বোম্বাই জাতৰ খেতি যদি তেওঁ 1 বিঘা মাটিত কৰে তেনেহ'লে তেওঁ

0: বিছডাল গছ এক বিঘা মাটিত লগাব পাৰিব যদিহে তেওঁ আঠ মিটাৰ বা আঠ মিটাৰ স্পেচিঙত গছবিলাক ৰোপণ কৰে। গতিকে এনে এজোপা গছৰ পৰা তেওঁ যদি গড় হিচাপত 80-100 কেজি ফল উৎপাদন কৰিব পাৰে তেনেহ'লে কেজিত বোম্বাই ভেৰাইটিটোৰ ক্ষেত্ৰত কেজিত 800 টকা হিচাপত তেওঁ এক বিঘা মাটিৰ পৰা খুব কম বুলিবলৈও 5-8 লাখ টকা তেখেতে উপাৰ্জন কৰিব পাৰিব। গতিকে দেখা যায় যে এই ক্ষেত্ৰত ফল মূলৰ খেতিৰ ক্ষেত্ৰত মানে উপাৰ্জনৰ যিটো পৰিমাণ সেইবিলাক সেই পৰিমাণটো আন পথাৰ শস্যৰ তুলনাত যথেষ্ট বেছি হয়। তদুপৰি ফল মূলৰ খেতিৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন পৰ্যায়ৰ যেনে নাৰ্চাৰী ৰেজিং, পেকেজিং, প্ৰচেছিং, ট্ৰান্সপৰ্টেশ্যন আৰু মাৰ্কেটিং এই সকলোবিলাক ক্ষেত্ৰতে কৰ্মসংস্থাপনৰ যথেষ্ট সুবিধা আছে, কিয়নো এই সকলোবিলাক ছেক্টৰতে আমাৰ যদিহে আমাৰ ডেকা চামক যদি নিয়োগ কৰিব পৰা যায় তেতিয়াহ'লে যথেষ্ট এই ক্ষেত্ৰত যথেষ্টখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ অপৰচুনিটি বা সুবিধা আমাৰ মানে যুৱ কৃষকসকলে পাব পাৰে। তদুপৰি আমি সকলোৱে জানো যে ফল মূল আমাৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উপযোগী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। গতিকে এই দিশটোৰ কথা যদি চৰকাৰে সঠিকভাৱে যদি তেওঁলোকে আমাৰ প্ৰপাৰ প্লেনিং কৰা হয় তেতিয়াহ'লে মই ভাবোঁ ফল মূলৰ খেতিৰ জৰিয়তে অসমখন এখন স্বাৱলম্বী দেশ হিচাপে ৰাজ্য হিচাপে নিজকে পৰিচয় দিব পাৰিব আৰু লগতে কৃষকৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।
1: হয়, আপুনি লেচু খেতিৰ কথা উল্লেখ কৰিলে অসমৰ আমাৰ কৃষকসকলে আৰু কি কি ফলৰ খেতিৰ ওপৰত গুৰুত্ব বেছিকৈ দিব লাগে এই বিষয়ে অলপ জনাওকচোন।
0: ইতিমধ্যে মই জনাইছোঁ যে অসমৰ জলবায়ু নাতিশীতোষ্ণ হোৱাৰ বাবে আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে অসমত বিভিন্ন ধৰণৰ ফলৰ খেতি সম্ভৱ। এতিয়া আমি যদি জোন হিচাপে চাওঁ তেতিয়াহ'লে আমি যদি আপাৰ আছামৰ পিনে চাওঁ, সাধাৰণতে আপাৰ আছামত আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ আদি ডিষ্ট্ৰিক্ট আছে, লগতে শোণিতপুৰ, ধেমাজি আৰু লখিমপুৰো আমাৰ এই আপাৰ আছামতে পৰে। গতিকে এই জিলাবিলাক যিহেতু উপনদীসমূহৰ পলসুৱা মাটি, পলস পৰা মাটি আছে বা দোৱাশ মাটি এইবিলাক মানে জিলাত উপলব্ধ, গতিকে এই অঞ্চলত সাধাৰণতে আমি যদি খেতি কৰিবলৈ যাওঁ তেতিয়াহ'লে লিচু, আম, কলৰ খেতি, ধুৰি আমৰ খেতি আৰু মাটি কঁঠালৰ খেতি খুব ভালদৰে হ'ব। গতিকে এইবিলাকৰ কথা এজন কৃষকে চিন্তা কৰিব পাৰে। ঠিক সেইদৰে যদি আমি চেণ্ট্ৰেল আসাম বা মধ্য অসমৰ কথা চিন্তা কৰোঁ, নগাঁও, মৰিগাঁও, দৰং, হোজাই আদি জিলাবিলাক পৰে, গতিকে এই অঞ্চলৰ মাটি যে সাধাৰণতে উৰ্বৰ পলসুৱা মাটি, গতিকে এইবিলাক মাটি এনেধৰণৰ মাটিতো আমি আমৰ খেতি, লিচুৰ খেতি, কলৰ খেতি, আসাম লেমন যিটো আমাৰ ছিডলেছ নেমু টেঙা আছে আৰু লগতে মধুৰি আমৰ খেতি আমি ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে যথেষ্ট উপযোগী। আৰু সেইদৰে লোৱাৰ আসামৰ বিভিন্ন ধৰণৰ জিলা যেনে বৰপেটা, নলবাৰী, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা এইবিলাক জিলাত সাধাৰণতে দেখা যায় যে মাটিটো সাধাৰণতে বালিচহীয়া হয়, দোৱাশযুক্ত আৰু পলসুৱা মাটি। গতিকে এনে অঞ্চলত সাধাৰণতে দেখা যায় যে কলৰ খেতি এটা খুব লাভজনক ব্যৱসায় ৰূপে লোৱাৰ আসামত পৰিগণিত হৈছে আৰু লগতে মাটি কঁঠাল, নেমু টেঙা, মধুৰি আম আৰু কঁঠালৰ খেতিৰ ক্ষেত্ৰত এই জিলাসমূহে যথেষ্ট আগবঢ়াৰ স্কোপ আছে। সেইদৰে আমি যদি আমাৰ যিবিলাক হিলি এৰিয়া আছে যেনে কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, ডিমা হাছাও এই ৰাজ্যবিলাকত যদি চাওঁ তেতিয়াহ'লে সাধাৰণতে এই ৰাজ্যবিলাকৰ মাটিটো ৰঙা মাটি হয় আৰু সুনিষ্কাশিত মাটি, পাহাৰুৱা দ মাটি হয়। গতিকে এই মাটিবিলাকত সফলভাৱে কৰিব পৰা ফলৰ খেতিৰ ভিতৰত আছে খাচী মেণ্ডাৰিন, লগতে ড্ৰেগন ফ্ৰুট, পাইনএপলৰ খেতি, কিৱি, কিৱি ফলৰ খেতিও খুব সফলভাৱে কৰিব পাৰে যিহেতু টেম্পাৰেচাৰটো অলপমান কম হয়, ল' টেম্পাৰেচাৰ থাকে, প্লামৰ খেতি, নাচপতিৰ খেতি আৰু লগতে এভোকেডো এবিধ নতুন ফল, এই ফলবিলাকৰ খেতি এই অঞ্চলবিলাকত যথেষ্ট লাভজনকভাৱে কৰিব পৰা যায়।
1: হয়, আপুনি কেইবাটাও ফল আমাৰ অসমত কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে জনালে। যেতিয়া এটা যিকোনো এটা ফলৰ খেতি কৰিবলৈ আগবাঢ়ে কোনোবা এজন কৃষক, তেতিয়াহ'লে সেই ফল মূলৰ বাগিচাখন স্থাপনৰ আগতে তেওঁলোকে কি কি বিষয়ত বিশেষকৈ গুৰুত্ব দিব লাগে এই বিষয়ে অকণমান কওকচোন।
0: হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো যিকোনো এবিধ শস্যৰ খেতি কৰাৰ আগতে যদি এজন কৃষকে তাৰ আনুষাংগিক দিশবিলাক ভালদৰে পৰ্যালোচনা বা চিন্তা

0: পচা কৰি লয়, তেতিয়াহ'লে তেওঁ সেই খেতিটোৰ পৰা নিশ্চয়ভাৱে লাভাৱান্বিত হ'ব পাৰিব। কিয়নো এটা খেতিৰ লগত যেনেকৈ লাভ জড়িত হৈ আছে, তেনেকৈ লোকচানো সমানেই জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত ফল মূলৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেনেহ'লে ফল মূলৰ নতুন খেতি, ফল মূলৰ খেতিটো ব্যৱসায় ভিত্তিত যিহেতু আমাৰ অসমত এতিয়ালৈকে ইমান বহলভাৱে হোৱা নাই, যদিও দুই এজন খেতিয়কে এই খেতিটো আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত এজন খেতিয়কে চাব লাগিব যাতে যিবিধ শস্যৰ তেওঁ খেতি কৰিবলৈ গৈছে বা যিবিধ ফলৰ খেতি কৰিবলৈ গৈছে সেই ফলৰ বজাৰখন উপলব্ধ হয়। বজাৰ এনেকুৱা এটা বিষয়, কৃষকসকলে যদি খেতিটো কৰাৰ পিছত বজাৰ বিচাৰি যায় তেতিয়াহ'লে তেওঁ স্বাভাৱিকতে লোকচানৰ সন্মুখীন হ'ব পাৰে। এতিয়া আমি যদি উদাহৰণ হিচাপে আকৌ যদি লিচুৰ কথাকে ক'বলৈ যাওঁ, এতিয়া দেখা যায় যে বৰ্তমান অসমত লিচুৰ যথেষ্ট চাহিদা আছে, আমাৰ অসমৰ লোকেল বজাৰতো লিচুৰ যথেষ্ট চাহিদা আছে আৰু সমান্তৰালভাৱে মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লিচুৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গতিকে এজন খেতিয়কে যদি লিচু খেতি কৰিবলৈ যায় তেতিয়াহ'লে তেওঁ লোকেল বজাৰখনত নহ'লে তেওঁ ৰপ্তানিৰ ক্ষেত্ৰতো ধৰক আগবাঢ়িব পাৰিব। কিন্তু কিছুমান ফলৰ যদি মই উদাহৰণ দিবলৈ যাওঁ, যেনে এভোকেডো, ড্ৰেগন ফ্ৰুট, ষ্ট্ৰবেৰী, এইবিলাক ফল সাধাৰণতে দেখা যায় যে আমাৰ লোকেল বজাৰত ইয়াৰ চাহিদা স্বাভাৱিকতে ইমান বেছি নহয়। গতিকে এজন খেতিয়কে যদি ড্ৰেগন ফলৰ খেতি বা এভোকেডোৰ খেতি কৰি পেলাই স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিছে, তেতিয়াহ'লে তেওঁ বাহিৰৰ বজাৰখনৰ ওপৰত অকণমান ষ্টাডি কৰিব লাগিব আৰু বজাৰখনৰ ওপৰত তেওঁ এটা নলেজ ল'ব বা জ্ঞান, সম্যক জ্ঞান তেওঁ থাকিব লাগিব। আৰু লগতে তেওঁ এক্সপৰ্টৰ কথাও চিন্তা কৰিব লাগিব, কিয়নো যদি লোকেল বজাৰত তেওঁ ফলটো বেচিব নোৱাৰে তেতিয়াহ'লে তেওঁ লোকচানৰ সন্মুখীন নহৈ তেওঁ যদি বাহিৰৰ বজাৰৰ লগত যোগাযোগ ৰাখি বাহিৰৰ বজাৰখনৰ ষ্টাডি কৰি তেওঁ ভালদৰে আগবাঢ়ে, সঠিকভাৱে আগবাঢ়ে, তেতিয়াহ'লে তেওঁ লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত এক্সপৰ্টৰ কথা চিন্তা কৰাৰ লগতে বিভিন্ন ধৰণৰ আনুষাংগিক কথা আহি পৰে, যেনে ৱেৰ হাউচ ফেচিলিটি থাকিব লাগিব, পেক হাউচৰ ফেচিলিটি থাকিব লাগিব, লগতে কোল্ড ষ্টৰেজ আৰু লগতে ট্ৰান্সপৰ্টেশ্যনৰ কথাটো তেওঁ চিন্তা কৰিব লাগিব। গতিকে এই সকলোখিনি দিশ যদি তেওঁ ভালকৈ ভালদৰে পৰিচালনা কৰে আৰু লগতে তেওঁ মাটি পৰীক্ষাৰ কথা চিন্তা কৰিব লাগিব, কিয়নো সকলো ধৰণৰ মাটিতে সকলো ধৰণৰ শস্য সফল নহ'বও পাৰে। মাটিৰ লগতে উন্নত জাত নিৰ্বাচনো এটা খুব গুৰুত্বপূৰ্ণ দিশ, আৰু লগতে উন্নত পুলিৰ যোগান, কিয়নো ফল মূলৰ খেতিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ড্ৰবেক বা অসুবিধাটোৱেই হৈছে যে সুস্থ পুলিৰ যোগান ধৰিব পৰা নাৰ্চাৰী আমাৰ অসমত খুবেই কম। গতিকে এই ক্ষেত্ৰতো কৃষকজনে যথেষ্ট গুৰুত্ব দিব লাগিব, আৰু লগতে তেওঁ বিভিন্ন ধৰণৰ ইণ্টাৰকালচাৰেল অপাৰেশ্যন, যেনে পথাৰখনৰ পৰা যাতে ফিল্ডখনৰ পৰা যাতে পানী নিষ্কাশনৰ সুব্যৱস্থা থাকে, তাৰ ওপৰতো তেওঁ গুৰুত্ব দিব লাগিব, কিয়নো সঘনাই আমাৰ অসমত বানপানী হোৱা দেখা যায় আৰু বৰ্তমানো আমাৰ অসমৰ বিভিন্ন জিলা বৰ্তমান বানপানী কবলত পৰি আছে। গতিকে পানী নিষ্কাশনৰ সুচল ব্যৱস্থা থাকিব লাগিব আৰু লগতে জলসিঞ্চনৰ ব্যৱস্থাও, এইবিলাক দিশত তেওঁ যদি গুৰুত্ব দিয়ে তেনেহ'লে এজন কৃষকে খুব সুন্দৰভাৱে সফলভাৱে এই ফল মূলৰ খেতিটো কৰিব পাৰিব বুলি মোৰ বিশ্বাস।
1: মাটি প্ৰস্তুতিৰ বিষয়ে আপুনি কৈছিল, ফল মূলৰ খেতি কৰাৰ আগতে মাটি প্ৰস্তুতি কেনেধৰণে কৰা হয় এই বিষয়ে কওকচোন।
0: ইতিমধ্যে মই জনাইছোঁ আমাৰ কৃষক শ্ৰোতা ৰাইজক যে ফলৰ খেতিটো মানে সফলভাৱে কৰিবৰ বাবে বিভিন্ন আনুষংগিক দিশবোৰৰ ভিতৰত এটা দিশ হৈছে মাটি। গতিকে এই ফল মূলৰ বাগিচা স্থাপন কৰাৰ আগতে এজন কৃষকে যদি মাটিটো পৰীক্ষা কৰি লয় তেতিয়াহ'লে তেখেতে সেই মাটিৰ পৰা স্বাভাৱিকতে অধিক উপাৰ্জন বা উৎপাদন কৰিব পাৰিব। এতিয়া এজন কৃষকে সাধাৰণতে মাটিত কি স্বাস্থ্যৰ ক্ষেত্ৰত কি সূচক বা কাৰক পৰীক্ষা কৰিব লাগে, তাৰ ভিতৰত প্ৰথমটো হৈছে যে মাটিৰ অম্লতা, যাক সাধাৰণতে pH বুলি কোৱা যায়, লগতে মাটিত জৈৱ কাৰ্বন বা অৰ্গেনিক মিটাৰ কিমান আছে, সেইটো এটা খুব দৰকাৰী বিষয়, লগতে মাটিত মুখ্য মূল অৰ্থাৎ গছৰ বৃদ্ধিৰ কাৰণে যিবিলাক যি 17টা মূল লাগে তাৰ ভিতৰতে কেইটামান মুখ্য মূল আৰু কেইটামান গৌণ মূল, অৰ্থাৎ মুখ্য মূলবিলাক গছক বেছি পৰিমাণে লাগে আৰু গৌণ মূলবিলাক গছক কম পৰিমাণে লাগে, কিন্তু খুব প্ৰয়োজনীয় দুইবিধ মূলই গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয়। গতিকে মাটি স্বাস্থ্য পৰীক্ষা যদি তেখেতে কৰে তেনেহ'লে সেই মাটি স্বাস্থ্য পৰীক্ষা পত্ৰখনত তেওঁ জানিব পাৰিব যে তেওঁৰ মাটিত নাইট্ৰজেন, ফসফরাস আৰু পটাশ অর্থাৎ মুখ্য মূল্যবোৰৰ পরিমাণ কেনেকৈ আছে, লো হয় নে মিডিয়াম হয় নে হাই হয়, গতিকে সেই গোটেইখিনি তেওঁ চাব পাৰিব। আৰু লগতে গৌণ মূল্য অর্থাৎ আমাৰ সচৰাচৰতে অসমৰ মাটিত সাধাৰণতে বোৰণ, জিংক, আইৰণ এইবিলাকৰ মানে অভাৱ পৰিলক্ষিত হয়। গতিকে তেওঁ যদি এজন কৃষকে যদি মাটি স্বাস্থ্য পৰীক্ষা কৰে তেনেহ'লে তেওঁ যিখন মাটি স্বাস্থ্য পৰীক্ষা পত্ৰ পাব সেই পত্ৰখনত

0: সকলোবিলাক এই সকলোবিলাক বিষয়ৰ ওপৰতে তেওঁ এটা সম্যক জ্ঞান তেওঁ আহৰণ কৰিব পাৰিব যে তেওঁ মাটিটুকুৰা কেনেকুৱা বৰ্তমান পৰিস্থিতিত আছে। গতিকে সেই অনুযায়ী যদি তেওঁ মাটিত সাৰ প্ৰয়োগ কৰে তেতিয়াহ'লে তেওঁ যথেষ্ট উৎপাদন বৃদ্ধি কৰিব পাৰিব আৰু লগতে ফলৰ গুণগত মানদণ্ডও তেওঁ যথেষ্ট উন্নত কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত মানে সাৰ প্ৰয়োগৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, যিহেতু ফল মূলৰ খেতিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থৰ প্ৰয়োজন হয়, গতিকে খেতিয়কজনে যদি তেখেতৰ মাটিটো তৈয়াৰ কৰাৰ সময়তে প্ৰতি হেক্টৰত 10 টনমানকৈ যদি জৈৱিক মানে পচা গোবৰ বা পচন সাৰ তেখেতে ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁ যথেষ্টখিনি সুফল পাব পাৰিব। আৰু যিহেতু আজিকালি গোবৰটো সহজতে উপলব্ধ নহয় গতিকে এই ক্ষেত্ৰত গ্ৰীণ মেনিউৰিং ক্ৰপ বুলি এবিধ শস্য আছে, যে তাৰ ভিতৰত ঢেঞ্চা চানহেম এনেকুৱা ধৰণৰ শস্য গ্ৰীণ মেনিউৰিং শস্যৰ অন্তৰ্গত। গতিকে এইবিলাকৰ বীজ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহত বৰ্তমান উপলব্ধ। গতিকে সেই বীজবিলাক সংগ্ৰহ কৰি তেওঁ যদি মানে খেতিটো বা ফল মূলৰ খেতি বা বাগিচা স্থাপনৰ আগতে এই গ্ৰীণ মেনিউৰিং ক্ৰপবিলাকৰ খেতি কৰি বৰষুণৰ আগে আগে তেওঁ যদি মাটিৰ লগত চহাই দিয়ে তেতিয়াহ'লে মাটিত নাইট্ৰজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে তেওঁ বৃদ্ধি কৰিব পাৰিব। আৰু লগতে মালচিঙৰ ব্যৱহাৰ কৰিও তেওঁ মাটিৰ আৰ্দ্ৰতা বজাই ৰখাত ই সহায় কৰে আৰু লগতে অপতৃণ নিয়ন্ত্ৰণতো যথেষ্ট সহায় কৰে। গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থা যদি কৰাৰ লগতে যদি তেওঁ মাটিত অম্লতাটো চাই পেলাই তাত চূণ দিয়াৰ ব্যৱস্থা কৰে, গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক যদি তেওঁ কৰে তেতিয়াহ'লে তেওঁ খেতিডৰাৰ পৰা যথেষ্টখিনি লাভ কৰিব পাৰিব।
1: অসমত বাণিজ্যিক ভিত্তিত ফল মূলৰ খেতি কৰিবলৈ উপযুক্ত ৰোপণ সামগ্ৰীৰ অভাৱ দেখা যায়, গতিকে এই ক্ষেত্ৰত খেতিয়কসকলে গুণগত ৰোপণ সামগ্ৰী কেনেকৈ সংগ্ৰহ কৰিব পাৰিব এই বিষয়ে আপুনি কি ক'ব বাৰু?
0: হয়, ইতিমধ্যে আমি অসমৰ জলবায়ু অসমৰ মাটি খেতিৰ বাবে উপযোগী আৰু কেনেদৰে আমি সেই মাটিখিনি প্ৰস্তুত কৰিব লাগিব ফল মূলৰ খেতিৰ কাৰণে সেইখিনি কথা পাতিছোঁ। কিন্তু অকল জলবায়ু আৰু মাটি দুবিধ উপাদান যদি আমাৰ কাৰণে মানে সুবিধা হয় সেইটোৱে যথেষ্ট নহয় বুলি ভাবোঁ মই ফল মূলৰ খেতিৰ পৰা মানে অধিক উপাৰ্জন কৰিবৰ কাৰণে, কিয়নো এখন সফল বাগিচাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে গুণগত ৰোপণ সামগ্ৰী অৰ্থাৎ কোৱালিটি প্লেণ্টিং মেটেৰিয়েলৰ মানে যোগান ধৰাটো। গতিকে এই ক্ষেত্ৰত এজন কৃষকে চাব লাগিব যাতে তেওঁ সঠিক জাতৰ নিৰ্বাচন কৰে। ধৰক তেওঁ লিচু খেতিয়ে কৰে বা আমৰ খেতিয়ে কৰে বা আনাৰসৰ খেতিয়ে কৰে, তেওঁ কোনবিলাক জাতৰ তেওঁ বাছনি কৰিব, বিশেষকৈ অসমৰ কাৰণে কোনবিলাক জাত উপযোগী হয় এই ক্ষেত্ৰত তেওঁ যিখিনি সম্যক জ্ঞান সেইখিনি তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ল'ব পাৰে, জিলা কৃষি বিভাগৰ জৰিয়তে তেওঁ আয়ত্ত কৰিব পাৰে, কিয়নো এই অনুষ্ঠানবিলাকত সময়ে সময়ে কৃষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকে। গতিকে তেওঁ জাতৰ ওপৰত এটা সম্যক জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। আৰু দ্বিতীয়তে তেওঁ চাব লাগিব যিবিলাক আমাৰ প্লাণ্টিং মেটেৰিয়েল অৰ্থাৎ ৰোপণ সামগ্ৰীবিলাক যাতে তেওঁ এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাৰ্চাৰী নহ'লে অসম কৃষি বিশ্ববিদ্যালয় আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আৰু যদি প্ৰাইভেট নাৰ্চাৰী হয় তেনেহ'লে স্বীকৃতিপ্ৰাপ্ত প্ৰাইভেট নাৰ্চাৰীৰ পৰা যাতে তেওঁ সংগ্ৰহ কৰে, কিয়নো আজিকালি আমাৰ অসমত দেখা গৈছে যে বহুতো খেতিয়কে বাণিজ্যিকভাৱে কিছুমান ফলৰ খেতি যেনে লিচু খেতি, ড্ৰেগন ফলৰ খেতি, আপেল বগৰী, মাল্টা, নেমু, কল আদি খেতি ইতিমধ্যে বাণিজ্যিকভাৱে আৰম্ভ কৰিছে। গতিকে এইখিনিতে মই কৃষকসকলক পৰামৰ্শ দিব বিচাৰোঁ যাতে তেওঁলোকে যদি এই মই উল্লেখ কৰা অনুষ্ঠানসমূহৰ পৰা তেওঁলোকে যদি এই ৰোপণ সামগ্ৰীবিলাক সংগ্ৰহ কৰে তেতিয়াহ'লে তেওঁ নিশ্চয় ঠগ নেখাব, কিয়নো আজিকালি কিছুমান নাৰ্চাৰীত সাধাৰণতে দেখা যায় যে তেওঁলোকৰ ওচৰত মাডাৰ প্লেণ্ট ব্লক নাথাকে, অৰ্থাৎ তেওঁলোকে মাডাৰ প্লেণ্ট ব্লক নাথাকে মানে যিবিলাক যিটো জাতৰ ধৰক যিটো কোৱালিটি বা যিটো জাতৰ পুলি এজন কৃষকে বিচাৰিছে সেই জাতটো সঠিক হয়নে নহয়, সেই জাতৰ পুলিয়ে হয়নে নহয়, ধৰক বোম্বাই পুলি বিচাৰিছে তেওঁ চাহিয়ে পাইছে নে চাইনাই পাইছে, সেই বিষয়ে নলেজটো যিহেতু খেতিয়কজনক কম থাকে গতিকে বহু ক্ষেত্ৰত এই ক্ষেত্ৰত মানে কৃষকসকলে ঠগ খোৱা দেখা যায়। গতিকে মই উল্লেখ কৰা অনুষ্ঠান চৰকাৰী অনুষ্ঠানসমূহৰ পৰা বা কৃষি বিজ্ঞান কেন্দ্ৰ বা জিলা কৃষি বিভাগৰ পৰা যদি পুলিসমূহ তেওঁলোকে সংগ্ৰহ কৰে তেনেহ'লে এই ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি সুফল পাব। আৰু লগতে জিলা কৃষি বিভাগৰ পৰা আজিকালি দেখা গৈছে যে HMNEH নামৰ এখন আঁচনি আছে অৰ্থাৎ হৰ্টিকালচাৰেল মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেটছ, এই আঁচনিখনৰ জৰিয়তে ইতিমধ্যে জিলা কৃষি বিভাগৰ ফালৰ পৰা কৃষকসকলৰ মাজত উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী বিতৰণ কৰি থকা হৈছে। গতিকে মই কৃষকসকলক মই জনাম যদিহে তেওঁলোকে এই সময়ত কৃষি

0: আগৰ লগত যোগাযোগ কৰে, তেনেহ'লে তেওঁলোকে গুণগত মানদণ্ডৰ পুলি পাবলৈ নিশ্চয় সক্ষম হ'ব।
1: হয়, এইবাৰ আহিছোঁ এটা বেলেগ দিশলৈ, যে ফল মূলৰ খেতিত পোক পৰুৱা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হয় নিশ্চয়, আৰু এই ৰোগ বা পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱৰ পৰা খেতিডৰা বা সেই ফল মূলৰ বাগিচাখন ৰক্ষা কৰিবলৈ খেতিয়কসকলে কিদৰে খেতিডৰাক প্ৰস্তুত কৰি তুলিব লাগিব, এই বিষয়ে জনাওকচোন।
0: পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱৰ পৰা খেতিডৰাক বচাবৰ কাৰণে প্ৰথম সাৱধানতাটোৱে হৈছে কি, যিটো কৃষকে ল'ব লাগিব, যে সুস্থ আৰু গুণগত মানদণ্ডৰ বা মানে ৰোপণ সামগ্ৰীৰ ব্যৱহাৰ। গতিকে যদি আমাৰ ৰোপণ সামগ্ৰী বা আমাৰ প্লাণ্টিং মেটেৰিয়েলটো সুস্থ হয় বা স্বীকৃতিপ্ৰাপ্ত নাৰ্চাৰী বা চৰকাৰী অনুষ্ঠানৰ পৰা প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা হয়, তেতিয়াহ'লে স্বাভাৱিকতেই কি হ'ব, সেই পুলিটোৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বা বেমাৰ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা স্বাভাৱিকতে বেছি হ'ব। গতিকে এনেবিধ মানে এনেকুৱা ধৰণৰ প্লাণ্টিং মেটেৰিয়েল ব্যৱহাৰ কৰি যদি খেতিটো কৰা হয়, তেতিয়াহ'লে স্বাভাৱিকতে এজন কৃষকৰ ব্যয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে কম হ'ব, কিয়নো বেমাৰ আজাৰ পোক পতংগৰ প্ৰাদুৰ্ভাৱ কমিব আৰু লগতে তেওঁ যথেষ্টখিনি আয় অৰ্থ উপাৰ্জন কৰিব পাৰিব। আৰু যদিহে আমাৰ কৃষকসকলে সফলভাৱে মানে তেওঁৰ বাগিচাখন পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণৰ পৰা বচাব বিচাৰে, তেতিয়াহ'লে তেওঁ কিছুমান কথা লৈ মন কৰিব লাগিব, যেনে আমি এটা নিৰ্দিষ্ট দূৰত্বত মানে ফলবিলাক লগাব লাগিব। সাধাৰণতে দেখা যায়, সাধাৰণতে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰত্যেকজোপা ফল মূলৰ খেতিৰ কাৰণে বিভিন্ন ধৰণৰ দূৰত্ব বা স্পেচিং নিৰ্ধাৰণ কৰা হৈছে। এইবিলাক সকলোখিনি জ্ঞান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিবিলাক ফল মূলৰ খেতি পেকেজৰ প্ৰেক্টিচ ডেভেলপ কৰা হৈছে, সেই পেকেজৰ প্ৰেক্টিচতে সম্যক জ্ঞান আমাৰ কৃষকসকলে লাভ কৰিব পাৰিব। আৰু এইবিলাক আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ আছে, আৰু লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যদি আপোনালোকে যোগাযোগ কৰে, তেতিয়াহ'লে সেই খেতিটোৰ বিষয়ে সকলোখিনি জ্ঞান আপোনালোকে লাভ কৰিব পাৰিব। গতিকে এটা নিৰ্দিষ্ট দূৰত্বত আমি ফল মূলৰ গছবিলাক ৰোপণ কৰিব লাগিব, সময়ে সময়ে গছবিলাকৰ প্ৰুনিং অৰ্থাৎ কলম কৰিব লাগিব, যাতে ইজোপা গছৰ লগত সিজোপা গছৰ সংস্পৰ্শত নাহে, কিয়নো বেমাৰ আজাৰ বা পোক পৰুৱাৰ আক্ৰমণ প্ৰাদুৰ্ভাৱটো বৃদ্ধি হয় যদিহে গছবিলাকে ইজোপাই সিজোপাই চুই থাকে। গতিকে সেইটো এটা খুব দৰকাৰী বিষয়। আৰু লগতে তেওঁলোকে প্ৰতিৰক্ষা ক্ষেত্ৰত বা বেমাৰ এটা হৈ যোৱাৰ পিছত প্ৰাদুৰ্ভাৱটো কমাবৰ কাৰণে, বেমাৰ যাতে আৰু বেছি স্প্ৰেড নহয়, সেই ক্ষেত্ৰত তেওঁলোকে চাব লাগে। আমাৰ সাধাৰণতে কৃষকসকলে কি কৰে, এইটো দেখা যায় সচৰাচৰ যে তেওঁলোকে বজাৰত গৈ পেলাই কেমিকেল যিবিলাক আমাৰ ফাংগিচাইড বা ইনচেক্টিচাইড আছে সেইবিলাকৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰে আৰু বজাৰৰ দোকানৰ পৰা আনি পেলাই তেওঁলোকে ব্যৱহাৰ কৰে। কোনো ধৰণৰ ড'জ বা কোনো ধৰণৰ মানে সম্যক জ্ঞানখিনি নোহোৱাকৈ তেওঁলোকে সেই দৰৱবিলাক যধে মধে ব্যৱহাৰ কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত মই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী হিচাপে মই কৃষকসকলক অনুৰোধ জনাব বিচাৰোঁ, যদি তেওঁলোকে পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণৰ পৰা তেওঁলোকক খেতিডৰা বচাব বিচাৰে, তেতিয়াহ'লে ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট আৰু ইণ্টিগ্ৰেটেড ডিজিজ মেনেজমেণ্ট, এই দুটা ব্যৱস্থাৰ ওপৰত যাতে তেওঁলোকে আশ্ৰয় লয়। কিয়নো অকল যদি আমি কেমিকেল দি পেলাই এই বেমাৰ বা পোক পতংগ ৰোধ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ দেখা যায় যে সদ্যহতে এই বেমাৰৰ বীজাণুবিলাক বা পোক পতংগবিলাক ৰেজিষ্টেঞ্চ ডেভেলপ কৰে, কিয়নো একেটা কেমিকেলকে যদি তেওঁ বাৰে বাৰে ব্যৱহাৰ কৰে, সেইটো হয়তো এসময়ত কামত নাহিব পাৰে। গতিকে ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট বা ইণ্টিগ্ৰেটেড ডিজিজ মেনেজমেণ্ট, এই ব্যৱস্থাবিলাকত আমি কৃষকক কওঁ কেনেদৰে তেওঁ বিভিন্ন ধৰণৰ পদ্ধতি যেনে কেমিকেল কণ্ট্ৰলৰ লগতে বায়'লজিকেল কণ্ট্ৰল বা ফিজিকেল কণ্ট্ৰল, মেকানিকেল কণ্ট্ৰল, সেই গোটেই মেথডবিলাক তেওঁ কেনেকৈ সমন্বিতভাৱে তেওঁ ব্যৱহাৰ কৰিব পাৰে আৰু খেতিডৰাক তেওঁ এই বেমাৰ আজাৰ বা পোক পৰুৱা আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সময়ে সময়ে দি থকা প্ৰশিক্ষণ অনুষ্ঠানবিলাক তেওঁলোকে যাতে অংশগ্ৰহণ কৰে আৰু এইবিলাকৰ ওপৰত সম্পূৰ্ণ জ্ঞান লৈহে যাতে তেওঁ খেতিডৰাৰ ফালে আগবাঢ়ে।
1: হয়, এবাৰ সুধিবলৈ লৈছোঁ যে ব্যৱসায়িক ভিত্তিত কৃষক এজনে ফল মূলৰ খেতি কৰিবলৈ যাওঁতে চৰকাৰী আঁচনিৰ সুবিধা কেনেদৰে ল'ব পাৰিব, এই বিষয়ে আপুনি কি ক'ব পাৰোঁ?
0: এইখেত আমাৰ দেখা গৈছে যে অসম চৰকাৰে আৰু লগতে ভাৰত চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি মানে ফল মূলৰ খেতিৰ কাৰণে প্ৰৱৰ্তন কৰিছে। তাৰ ভিতৰত কিছুমান আঁচনিৰ কথা মই জনাব বিচাৰিছোঁ। প্ৰথমখন হৈছে মিছন ফৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ। ইয়াৰ আণ্ডাৰত কি হৈছে, যদি এজন কৃষকে এখন নতুন ফলৰ বাগিচা স্থাপন কৰিব বিচাৰে বা উন্নত মানৰ পুলি তেওঁ পাব বিচাৰে আৰু লগতে ড্ৰিপ, স্প্ৰিংকলাৰ, ইৰিগেশ্যন এইবিলাকৰ সুবিধা পাব বিচাৰে আৰু লগতে পেক হাউচ, কোল্ড ষ্টোৰেজ বা পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টৰ বিভিন্ন

0: বিভিন্ন সুবিধাবিলাক অৰ্থাৎ ভেলু এডিশ্যন বা ফুড প্ৰচেছিঙৰ বিভিন্ন সুবিধাবিলাক পাব বিচাৰে, তেতিয়াহ'লে তেওঁ এই ক্ষেত্ৰত এই আঁচনিখনৰ জৰিয়তে তেওঁ ছাবচিডি পাব পাৰে। সেইদৰে আৰু এখন আঁচনি ইতিমধ্যে মই কৈছোঁ যে HMNEH অৰ্থাৎ হৰ্টিকালচাৰেল মিছন ফৰ নৰ্থ ইষ্টাৰ্ণ হিমালয়ান ষ্টেটছ। এই আঁচনিখন সাধাৰণতে আমাৰ উত্তৰ পূব ৰাজ্যসমূহৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য হয় আৰু ইয়াৰ জৰিয়তে এজন কৃষকে নতুন বাগিচা স্থাপন, নাৰ্চাৰী এষ্টাব্লিছমেণ্ট, ইৰিগেশ্যনৰ বিভিন্ন সুবিধা আৰু লগতে ফল মূলৰ ক্ষেত্ৰত ভেলু এডিশ্যন বা মূল্য সংযোজনৰ ক্ষেত্ৰতো তেওঁলোকে সুবিধাসমূহ পাব পাৰে। আৰু তৃতীয়খন আঁচনি হৈছে ইণ্টিগ্ৰেটেড হৰ্টিকালচাৰ ডেভেলপমেণ্ট স্কিম। ইয়াত এই আঁচনিৰ জৰিয়তে ফল মূলৰ উপৰিও যদি কোনো এজন কৃষকে ফুলৰ খেতি বা শাক পাচলিৰ খেতি বা মছলাজাতীয় শস্য খেতি কৰিব বিচাৰে তেতিয়াহ'লে এই ক্ষেত্ৰতো তেওঁলোকে চৰকাৰৰ পৰা সাহাৰ্য পাব। আন এখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা অৰ্থাৎ PMKSY। এই আঁচনিখন সাধাৰণতে মাইক্ৰ' ইৰিগেশ্যনৰ লগত জড়িত, গতিকে ইয়াত কৃষকসকলে ফল মূলৰ খেতিত জলসিঞ্চনৰ বাবে ড্ৰিপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে ছাবচিডি পাব। আৰু তদুপৰি নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড, বৰ্তমান গুৱাহাটীত যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানৰ জৰিয়তেও এই ক্ষেত্ৰত কৃষকসকলৰ সুবিধা দিয়াৰ ব্যৱস্থা আছে। সাধাৰণতে মই ইতিমধ্যে কৈছোঁ যে এটা মাডাৰ প্লেন ব্লক ফল মূলৰ খেতিৰ বাবে খুবেই দৰকাৰী, যে যাতে সেই মাডাৰ প্লেন ব্লকটোৰ পৰা এজন কৃষকে গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিব পাৰে। গতিকে এনেকুৱা বিভিন্ন ফলৰ মাডাৰ প্লেন ব্লক এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডে সাহাৰ্য দিয়ে আৰু লগতে তেওঁ যদি বৃহৎ আকৃতি ফলৰ বাগিচা পাতিব পাৰে, তাৰমানে বহল পৰিসৰ যদি খেতি কৰিব পাৰে তেতিয়াহ'লে 5 হেক্টৰলৈকে নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডৰ ফালৰ পৰা এই খেতিত সাহাৰ্য দিয়াৰ ব্যৱস্থা আছে। তদুপৰি তেওঁলোকে কল ৰুম বা কল হাউচ, পেক হাউচ আৰু পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট অৰ্থাৎ মানে খেতি চপোৱাৰ পিছৰ কিছুমান সুবিধা, যিবিলাক পেক হাউচ থাকে, ৱেয়াৰ হাউচ, সেই তেনেকুৱা ধৰণৰ সুবিধাও আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা আছে। তদুপৰি আৰু এটা খুব দৰকাৰী হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। এই ক্ষেত্ৰত এজন কৃষকে যদি ফল মূলৰ বাগান ব্যৱসায় ভিত্তিত পাতিব বিচাৰিছে তেতিয়াহ'লে তেওঁ কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰিব পাৰে আৰু সেই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তেওঁ ঋণৰ খুব কম পৰিমাণৰ সুদৰ হাৰত তেওঁ ঋণ লাভ কৰাৰ সুবিধা চৰকাৰে বৰ্তমান দি আছে। তদুপৰি PM ফচল বীমা যোজনা, এই আঁচনিৰ জৰিয়তে কৃষকসকলে যিকোনো ধৰণৰ দুৰ্যোগ যেনে বৰ্তমান সময়ত বানপানী বা আৰু খৰাং, বিভিন্ন বতৰত যিবিলাক বতৰৰ কাৰণে যদি আমাৰ খেতিডৰা নষ্ট হৈছে তেতিয়াহ'লে তেনেকুৱা দুৰ্যোগৰ ফলত যি তেওঁৰ লোকচান হৈছে সেই লোকচানখিনিৰ ভৰপাই কৰিবৰ কাৰণেও বা লোকচানখিনি তেওঁ যাতে আকৌ পুনৰভাৱে নিজৰ বাগানখিনি এষ্টাব্লিছ কৰিব পাৰে সেই ক্ষেত্ৰতো তেওঁ ফচল বীমাৰ সুবিধা আছে। গতিকে এই সকলোখিনি আঁচনিৰ কথা যদি কৃষকজনে জানে আৰু উপযুক্ত সময়ত যদি তেওঁ উপযুক্ত আঁচনিখনৰ সুবিধা ল'ব পাৰে তেতিয়াহ'লে এজন কৃষকে যথেষ্ট লাভৱান হ'ব। আৰু মই এইখিনিতে জনাব বিচাৰোঁ, এই আঁচনিবিলাক লাভ কৰিবৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ কৰিব লাগিব জিলা কৃষি বিভাগত, নহ'লে কৃষি বিজ্ঞান কেন্দ্ৰৰ ওচৰলৈ যাব পাৰে আৰু লগতে ডিষ্ট্ৰিক্ট হৰ্টিকালচাৰ অফিচতো তেওঁলোকে আবেদন কৰিব পাৰে আৰু ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ ফুড প্ৰচেছিঙৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটতে আবেদন পত্ৰসমূহ উপলব্ধ। গতিকে কৃষকসকলক মই অনুৰোধ জনাইছোঁ তেওঁলোকে এই আঁচনিবিলাকৰ সুবিধা লওক আৰু সফলভাৱে ব্যৱসায়িক ভিত্তিত ফল মূলৰ খেতিটো আগবঢ়াই নিয়ক।
1: হয়, যিহেতু আমাৰ সময়ো হৈ আহিছে, অনুষ্ঠানৰ শেষত কৃষকসকললৈ আপুনি কি ক'ব?
0: মই শেষত কৃষকসকলক জনাব বিচাৰোঁ যে অসমত যদি এজন কৃষকে বাণিজ্যিক ভিত্তিত ফল মূলৰ খেতি কৰিব বিচাৰিছে তেতিয়াহ'লে এই ক্ষেত্ৰত সম্ভাৱনা, আমাৰ অপাৰ সম্ভাৱনা আছে। গতিকে বিজ্ঞানসন্মত পদ্ধতি, উন্নত জাত, সঠিক পৰিচৰ্যা আৰু বজাৰমুখী চিন্তাধাৰাৰে যদি তেওঁ ফল মূলৰ খেতিটো কৰিবলৈ আগবাঢ়ে তেনেহ'লে এই খেতিটো এটা খুব লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰিব। আৰু সেইকাৰণে মই কৃষকসকলক আহ্বান জনাইছোঁ, আপোনালোক সকলো আহক, যাতে সকলোৱে লগ লাগি আমি ফল মূলৰ ব্যৱসায়িক ভিত্তিত খেতি কৰি উৎপাদন বৃদ্ধি কৰি কৃষকক সমৃদ্ধ কৰিব পাৰোঁ আৰু লগতে অসমখনকো এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰোঁ।
1: হয়, ডক্টৰ শৰ্মা, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা অসমত ফল মূলৰ খেতি আৰু বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা, এই বিষয়ে আমি বহু কথা জানিলোঁ আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ কৃষক ৰাইজ, বিশেষকৈ যিসকলে ফল মূলৰ খেতি কৰি আছে বা কৰিবলৈ আগবাঢ়িছে, তেওঁলোক নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজি শিৰলু অনুষ্ঠানত অসমত ফল মূলৰ খেতি আৰু বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা

এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে তেজপুৰৰ নপামত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী বিষয়া ডক্টৰ অংগনা শৰ্মাই। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে জিনিয়া শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি মঙলবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 32 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 18 তাৰিখ। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটোৰ 230 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ 135 দিন বাকী আছে।

আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমেই শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1932 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই জন্ম হৈছিল জীৱবিজ্ঞানী লুক মন্টেনিয়াৰ। তেওঁ HIV হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক আছিল। 1227 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই মৃত্যু হৈছিল মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চেংগিজ খানৰ। ওঠৰশ 1864 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেডক্ৰছৰ প্ৰতিষ্ঠা হৈছিল। প্ৰতিষ্ঠা কৰিছিল হেনৰী ডুনাটে। ৰেডক্ৰছ হৈছে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় মানৱীয় স্বেচ্ছাসেৱী সংস্থা। যুদ্ধ, মহামাৰী, বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আহত আৰু দুৰ্দশাগ্ৰস্তসকলক সহায় কৰিবলৈ 1863 খ্ৰীষ্টাব্দতে ছুইজাৰলেণ্ডত জেনিভাত হেনৰী নামৰ ব্যক্তিগৰাকীয়ে এই ৰেডক্ৰছ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰেডক্ৰছৰ মূল কামসমূহ হৈছে যুদ্ধক্ষেত্ৰত আহত সৈন্যসকলক চিকিৎসা কৰা, বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক খাদ্য, আশ্ৰয় আৰু সাহায্য প্ৰদান কৰা, তেজদান শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা আৰু মহামাৰী বা ৰোগৰ অতিমাৰীৰ সময়ত জৰুৰীভাৱে স্বাস্থ্যসেৱা আগবঢ়োৱা। ইয়াৰ উপৰিও আমাৰ ৰেডক্ৰছে অসমৰ বিভিন্ন জিলাত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা, ৰক্তদান আৰু সাহায্য বিতৰণৰ কামো কৰি আছে। ৰেডক্ৰছ জনহিতৰ বাবে

ঊনৈশ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰথম মহিলা তথা প্ৰথম ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল। 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই লগতে 2001 চনৰ 11 ছেপ্টেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত ধ্বংসৰ মূল নায়ক ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল কায়দাক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ অভিযোগ তুলি ছৌদি ৰাজপৰিয়ালে

তেওঁলোকৰ সাতটা বেংকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাত নিহত পৰিয়ালসকলৰ এটি গোচৰ ৰুজু কৰিছিল। 2004 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই এথেন্স অলিম্পিকত শ্বুটিঙত ভাৰতৰ ৰাজবৰ্ধন সিং ৰাথোৰ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল। 1850 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই উপন্যাসিক বালজাকৰ মৃত্যু হৈছিল।

আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনো আহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1700 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল মাৰাঠা সাম্ৰাজ্যৰ সপ্তমজন পেশ্বৱা ৰাজীৰাও একৰ। 1872 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰৰ। 1880 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ এগৰাকী হিন্দু যোগী আৰু আধ্যাত্মিক নেতা স্বামী নিগমানন্দৰ।

ৰাজ্যৰ সপ্তমজন পেছুৱা ৰাজীৰাও একৰ 1872 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰৰ। 1880 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ এগৰাকী হিন্দু যোগী আৰু আধ্যাত্মিক নেতা স্বামী নিগমানন্দৰ।

1937 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই জন্ম হৈছিল ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক গুলজাৰৰ। 1946 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই জন্ম হৈছিল ভাৰতীয় অভিনেত্ৰী অৰুণা ইৰাণীৰ। 1956 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ সংগীত সন্দীপ পাটিলৰ জন্ম হৈছিল। 1967 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই জন্ম হৈছিল ভাৰতীয় পপ গায়ক দালেৰ মেহেন্দীৰ। ১৮০০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হৈছিল। 1854 খ্ৰীষ্টাব্দত এই মহাবিদ্যালয় বন্ধ হৈছিল। ১৯৪৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ফৰ্মোচা দ্বীপৰ কাষত এটা বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি 22 আগষ্টত টকিঅ'ত ৰেডিঅ'যোগে ঘোষণা হৈছিল। অৱশ্যে এই সম্পৰ্কে প্ৰকৃত তথ্য এতিয়াও অজ্ঞাত। ১৯৫১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মুকলি কৰা হৈছিল।

এইবাৰ শুনো আহক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। অসমৰ এগৰাকী খ্যাতনামা উপন্যাসিক লেখিকা ৰীতা চৌধুৰীৰ আজি উপজা দিন। 1960 চনত তেওঁৰ জন্ম হৈছিল। ছাত্ৰী অৱস্থাৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ প্ৰকাশিত পুথি অবিৰত যাত্ৰা, পপীয়াতৰাৰ সাধু, মহাজীৱনৰ আধাৰশিলা, এই সময় সেই সময়, হৃদয় নিৰূপায়, দেউলাংখুই, মাকাম, অসম সাহিত্য সভাৰ অসম আন্দোলনৰ পটভূমিত আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত অবিৰত যাত্ৰা উপন্যাসখনে প্ৰথম স্থান লাভ কৰিছিল 1981 চনত। তেওঁ একেদৰে দেউলাংখুং উপন্যাসখনৰ বাবে লাভ কৰিছিল সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা 2006 চনত। ৰীতা চৌধুৰী বাইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 2008 চনত।

2000 খ্ৰীষ্টাব্দৰ আজি দিনটোতে মৃত্যু হৈছিল ৰাজনীতিবিদ, নাট্যকাৰ, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ। 1915 খ্ৰীষ্টাব্দত তেওঁৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত। পিতৃ আছিল ভূধৰ চৌধুৰী, মাতৃ উমা চৌধুৰী। 1933 চনত কটন কলেজৰ পৰা তেওঁ হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু 1937 খ্ৰীষ্টাব্দত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান বিভাগত স্নাতক লৈছিল। কিছুদিন আউনীআটী কমলদেৱ হাইস্কুলত তেওঁ শিক্ষকতা কৰিছিল। 1964 চনৰ পৰা 1975 চনলৈ তেওঁ দুবাৰ পৌৰসভাৰ মেয়ৰৰ দায়িত্ব লৈছিল। 1978 চনত অসমৰ শিক্ষামন্ত্ৰী হিচাপে লক্ষ্যধৰ চৌধুৰীদেৱে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ প্ৰকাশিত পুথি মানুহ বিচাৰি, অনুভৱ, মইনামতি, ভিন্নজন ভিন্ন মত, ইয়াৰ উপৰি বহুকেইখন মঞ্চ আৰু অনাতাঁৰ নাটকৰ ৰচক আছিল লক্ষ্যধৰ চৌধুৰী। তেওঁৰ আলী বাবা, ৰক্ষ কুমাৰ, নিমিলা অংক, ঠিকনা আদি উল্লেখযোগ্য। তেওঁ এগৰাকী বিশিষ্ট অভিনেতাও আছিল। অসংখ্য নাটকত অভিনয় কৰি তেওঁ জীৱনৰ শেষ চোৱালৈকেই অভিনয় কৰি গৈছিল। বহুকেইখন চলচ্চিত্ৰ অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ।

0: নমস্কার, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এটা প্ৰতিনিধি দলে আজি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ সবাবে সম্ভাব্য স্থান পরিদর্শন করে। খানাপাড়া অসম প্রশাসনে পদাধিকারী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবির অনুষ্ঠিত হয়। ধেমাজি জেলার অসম অরুণাচল সীমান্তবর্তী মিংমাং বদতিত যা 10 আগস্ট অরুণাচলের দুর্বৃত্তই গুলিচালনা করার প্রতিবাদত আজি অঞ্চলটির মহিলাসকলে প্রতিবাদী সমদল উলিয়ায়। অসম নাগাল্যান্ড সীমান্তবর্তী অঞ্চলত উগ্রপন্থী আর সমাজ বিরোধী শক্তির অবৈধ গতিবিধি নিয়ন্ত্রণের বাবে যোরহাট জেলা দণ্ডাধীশে সান্ধ্য আইন জারি করেছে। পান বিধ্বস্ত উজনি অসমৰ কৃষক আর স্থানীয় লোকৰ সংস্থাপন তথা জীবিকার পুনরুদ্ধারের বাবে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিজ্ঞানসন্মত আর দীর্ঘমেয়াদী পরিকল্পনা গ্রহণের সিদ্ধান্ত লৈছে। পঞ্চদশ বিত্ত আয়োগের অধীনত বরপেটা জেলার বার্ষিক কার্য পরিকল্পনার এখন বৈঠক আজি বরপেটা আবর্ত ভবনত অনুষ্ঠিত হয়। জাগিরোদ চহৰৰ আকস্মিক বানৰ সমস্যা প্রশমনৰ বাবে গ্রহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বন বিভাগে নগাঁও জিলাৰ বৰাপানী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্চিত কৰাৰ বাবে শীঘ্ৰে অভিযান চলাব আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনিবলৈ লৈছোঁ আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমি। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ আইন আৰু আমি। আজিৰ আইন আৰু আমি অনুষ্ঠানত আমি কথা পাতিম মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধসমূহ আৰু ইয়াৰ আইনী ব্যৱস্থাসমূহৰ বিষয়ে। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ অধিবক্তা মণিমালা মহন্তক। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ আইন আৰু আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: মহিলাৰ ক্ষেত্ৰত সচৰাচৰ হৈ থকা অপৰাধসমূহ, সেইসমূহৰ বিষয়ে কওকচোন।
3: সততেই দেখিবলৈ পোৱা বা সংঘটিত হৈ থকা ঘটনাসমূহৰ পৰা আমি এইকেইটা বিষয় বিশেষভাৱে লক্ষ্য কৰোঁ, যে ঘৰুৱা হিংসাৰ বলি হোৱা, বাল্য বিবাহ, শাৰীৰিক বা মানসিক নিৰ্যাতন পোৱা, যৌন নিৰ্যাতন, ধৰ্ষণ বা মানৱ সৰবৰাহৰ ক্ষেত্ৰত যেতিয়া মহিলাক যেতিয়া ভিক্টিম হিচাপে ধৰা পৰে বা অংগ প্ৰত্যংগ সৰবৰাহ কৰাৰ ক্ষেত্ৰতো মহিলা ভুক্তভোগী হয়, এনেকুৱা ধৰণৰ ঘটনাবোৰ সততেই ঘটি থকা দেখা যায়
2: মহিলাৰ ক্ষেত্ৰত। হয়, এতিয়া এইসমূহৰ বিষয়ে আমি বিশদভাৱে আপোনাৰ পৰা জানিবলৈ বিচাৰিম।
3: ধৰি লওক, মহিলাৰ বিৰুদ্ধে হিংসা বা অপৰাধসমূহক ইংৰাজীত কোৱা হয় ভায়লেন্স এগেইনষ্ট ওমেন বা ক্ৰাইম এগেইনষ্ট ওমেন। ইয়াক লিংগ আধাৰিত হিংসা বুলিও কোৱা হয়। গতিকে ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে, মই বিশদভাৱে বিভিন্ন দিশবিলাক সামৰিবলৈ চেষ্টা কৰিম।
2: হয়,
3: দৈনন্দিন জীৱনৰ প্ৰতিখন ক্ষেত্ৰতে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ঘটনা ক্ৰমান্বয়ে বাঢ়ি আহিছে। মহিলাৰ ওপৰত হোৱা হিংসা আৰু অত্যাচাৰ, যিটো প্ৰায়ে অতিশয় নৃশংস হৈ পৰে আৰু মানসিকভাৱে মহিলাগৰাকীক পংগু কৰি তোলে। এতিয়া সাম্প্ৰতিক সময়ত চাওক, দেখা যায় যে গৃহস্থ হিংসা এতিয়া এক আন্তঃৰাষ্ট্ৰীয় সমস্যালৈ পৰ্যবেক্ষিত হৈছে। এই হিংসা সামৰি লৈ মানে শাৰীৰিক, মানসিক আৰু যৌন উৎপীড়ন, এই কথাবিলাকে। পুৰুষ মহিলা দুয়ো ঘৰুৱা হিংসাৰ বলি হ'ব পাৰে, কিন্তু মহিলাই মূলত আক্ৰান্ত হয়। মহিলাৰ এই ঘৰুৱা হিংসাৰ এই এনেধৰণৰ কথাবিলাকত ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্ৰতিবেদন অনুসৰি ভাৰতৰ 2/3 মহিলাই, বিবাহিত মহিলাই ঘৰুৱা হিংসাৰ বলি হয়। বিশেষকৈ 15-39 বছৰ বয়সৰ ভিতৰৰ মহিলাসকল বেছি
2: ঘৰুৱা হিংসাৰ
3: বলি হোৱা দেখা যায়। এনে মহিলা মানে 70% মান মহিলাই ধৰ্ষণ বা বলপূৰ্বক

0: সম্ভোগৰ বলি হোৱা এনেকুৱা ধৰণৰ ঘটনাৰ লগত ভুক্তভোগী হোৱা দেখা যায়। সামগ্ৰিকভাৱে 55% অধিক মহিলাই ঘৰুৱা হিংসাৰ বলি।
1: তাৰে কিছু সংখ্যকে হয়তো সেই বিষয়ে অৱগত কৰে আৰু বহুতে সেইখিনি সহ্য কৰি থাকে।
0: সেইটোৱে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছৰ তথ্য অনুসৰি 2022 মহিলাৰ বিৰুদ্ধে হিংসাৰ ক্ষেত্ৰত 4,45,256 গোচৰ পঞ্জীয়ন হৈছিল। অৰ্থাৎ প্ৰতিদিনেই 1,220 গোচৰ মহিলাৰ পৰা পোৱা গোচৰ। গতিকে প্ৰেক্ষাপটত এনে হিংসাৰ ঘটনা তাতোতকৈ বহুত বেছি আচলতে। এইবিলাক পোহৰলৈ অহা কথাহে, আন্ধাৰত থাকি
1: আন্ধাৰত বহুখিনি থাকি যায়।
0: কৰ্মস্থানত হাৰাশাস্তি, নাৰী সৰবৰাহ, যৌন আতিশয্য, ঘৰুৱা হিংসা, শিল্প আৰু ভাষাত লিংগৰ প্ৰাধান্য আদিবোৰে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত বা নিৰাপত্তাৰ ক্ষেত্ৰত ব্যাঘাত জন্মায়। এতিয়া আমি এনে কিছু উদাহৰণৰ কথা উনুকিয়াব পাৰোঁ যে মহিলাসকল কেনেকৈ অপৰাধৰ বলি হয়। যৌতুকৰ বাবে নিৰ্যাতন হয়, ঘৰুৱা হিংসাৰ বাবে হয়, শাৰীৰিক নিৰ্যাতন হয়, মানসিক নিৰ্যাতন হয়, যৌন নিৰ্যাতন হয়, ধৰ্ষণ হয়, ধৰ্ষণৰ চেষ্টা কৰা হয় মহিলাসকলক, যৌন হাইৰাণি হয়, ষ্টকিং বা পিচ লোৱা, কোনোবাই পিচ লৈ থাকে মানুহৰ অপকাৰ কৰিবৰ কাৰণে, এনেধৰণৰ অপৰাধো হয়, বা অশ্লীল মন্তব্য কৰে, অশ্লীল ছবি বা ভিডিঅ' মহিলাসকলৰ প্ৰচাৰ কৰে, চাইবাৰ ক্ষেত্ৰত চাইবাৰ হাইৰাণিও হয় মহিলাৰ। চাইবাৰ হাইৰাণটো মহিলাসকলে এতিয়া বিশেষভাৱে ভুক্তভোগী হৈ আছে। অনলাইন ব্লেকমেইল হয়, মানৱ সৰবৰাহ হয়, জোৰ জবৰদস্তি বিবাহ দিয়া হয় ছোৱালীসকলক, বাল্য বিবাহ দিয়া হয়, জোৰ জবৰদস্তি শ্ৰম কৰোৱা হয়, এচিড আক্ৰমণ হয়, এই ধৰণৰ ঘটনাবোৰ সচৰাচৰ মহিলাৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত ঘটি থকা ঘটনা। আইনী নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ ন্যায় ব্যৱস্থাত থকা নিৰাপত্তাসমূহ এনেধৰণৰ ধৰি লওক, ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰ আছে, গতিকে পুৰুষে যেনেকৈ আইনৰ সহায় ল'ব পাৰে মহিলাৰো সেই অধিকাৰ নিশ্চয় আছে। লিংগৰ ভিত্তিত বৈষম্যৰ বিৰুদ্ধেও সুৰক্ষা আছে নাৰীৰ, গতিকে নিজক কোনোবাখিনিত যদি অসমতা বা বৈষম্যমূলক বিবেচনা কৰে সেই ক্ষেত্ৰত আইনৰ সহায় ল'ব পাৰে, সমান সুযোগৰ অধিকাৰ আছে সকলো ক্ষেত্ৰতে।
1: এই যিকেইটা আপুনি কথা ক'লে, সমতাৰে হওক বা সমান সুযোগৰে হওক, কৰ্মক্ষেত্ৰত বেছিকৈ দেখা যায় এইখিনিৰ বলি হোৱা নহয় জানো, ভুক্তভোগী মহিলা কৰ্মক্ষেত্ৰত বেছি থাকে,
0: এইখিনি সাধাৰণতে ভুক্তভোগী হয় মহিলাসকল। ইয়াতে ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা বিচাৰিব পৰা আইন আছে, যৌতুক নিষিদ্ধকৰণ আইন আছে, কৰ্মক্ষেত্ৰত যৌন হাইৰাণীৰ পৰা সুৰক্ষা পাবৰ বাবে আইন আছে, বাল্য বিবাহ নিষিদ্ধকৰণ আইন আছে, বা ধৰ্ষণৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা আইন আছে, এচিড আক্ৰমণৰ বিৰুদ্ধেও আইন
1: প্ৰণয়ন হৈছে,
0: মানস সৰবৰাহৰ বিৰুদ্ধেও আইন প্ৰণয়ন হৈছে, যৌন অপৰাধৰ বিৰুদ্ধে আইন আছে, মহিলাৰ গোপনীয়তাৰ অধিকাৰ ৰাখিব পৰা আৰু এই সুৰক্ষা আইনে প্ৰদান কৰিছে, আইনী সহায় লাভৰ অধিকাৰ আছে, আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা অধিকাৰ আছে, আৰু FIR পঞ্জীয়নৰ অধিকাৰ সম্পূৰ্ণভাৱে আছে। আদালতৰ ওচৰত ন্যায় বিচাৰিবলৈ পুৰুষৰ সমানে নাৰীৰো সম অধিকাৰ আছে, গতিকে ক্ষতিপূৰণ লাভৰ অধিকাৰ আছে। যদি কেতিয়াবা মহিলাসকল বিভিন্ন কাৰণত ক্ষতি হয়, শাৰীৰিক, মানসিক, আৰ্থিক বিভিন্ন দিশৰ পৰা, তাৰ বাবে ক্ষতিপূৰণ বিচাৰিবলৈ আইনে সেই সুৰুঙা
1: দি থৈছে।
0: এতিয়া কৰ্মক্ষেত্ৰৰ কথা আপুনি কৈছিলে নহয়, কৰ্মক্ষেত্ৰত সুৰক্ষিত পৰিৱেশ লাভৰ বাবে মহিলাৰ
1: অধিকাৰ আছে,
0: সমান মজুৰিৰ অধিকাৰ আছে, মাতৃত্বকালীন সুবিধা পাবৰ বাবে আইনী সুৰক্ষা আছে, সম্পত্তিৰ অধিকাৰ আছে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা আছে, বিভিন্ন ধৰণৰ ধাৰা মতে তেওঁলোকে বিভিন্ন
1: কেনেকৈ সুবিধাসমূহ পাব বিবাহ বিচ্ছেদৰ সময়ত মহিলাগৰাকীয়ে,
0: তাৰ কাৰণে আইনৰ ব্যৱস্থা আছে, নিশ্চয় উপযুক্ত অধিবক্তাৰ লগত আলোচনা কৰি আইনৰ ক্ষেত্ৰত আগবাঢ়িলে তেওঁলোকে নিশ্চয়
1: সুফল পাব।
0: আৰক্ষী আৰু প্ৰশাসনৰ পৰা সুৰক্ষা বিচৰাৰ অধিকাৰ আছে, যে কোনো প্ৰশাসনিক বিষয়াই যে মই আপোনাৰ নিৰাপত্তা নিদিম সেই কথা ক'ব
1: নোৱাৰে।
0: আমি যিহেতু সাধাৰণ নাগৰিক, আমি মহিলা, আমি বিচাৰিব পাৰোঁ আমি তেখেতসকলৰ সহায়, তেখেতসকলে নিজে নোৱাৰিলেও আমাক নিৰ্দিষ্ট এটা দিশ আমাক দেখুৱাবলৈ তেওঁলোক বাধ্য
1: হয়।
0: এতিয়া মহিলাৰ মৰ্যাদা আৰু সন্মান ৰক্ষাৰ সাংবিধানিক সুৰক্ষা আছে, গতিকে আমি যিকোনো কথাত আমি অপমানিত হ'লে আমি মাত মতাৰ অধিকাৰ আছে, গতিকে মহিলাসকলে সেই কথা ভয় কৰিব নালাগে।
1: বহু মহিলাই আচলতে গাৰ্হস্থ্য হিংসাত বিশেষকৈ বা কৰ্মসংস্থানত বহু কথা চিন্তা কৰি ভয়তে বা সন্মানৰ খাতিৰত মনে মনে থাকে, কিন্তু আচলতে মনে মনে নাথাকি তেওঁলোকে যদি সময়ত মাত মাতে সেই যি অপৰাধ হয় তেওঁলোকৰ ক্ষেত্ৰত তাৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰে, নহয় জানো?
0: হয় হয় হয়, এইটো তেওঁলোকক আচলতে অকণ সাহসৰ
1: প্ৰয়োজন।

0: সাহসৰ প্ৰয়োজন। সততে মহিলাসকলে ঘৰুৱা হিংসাৰ বলি হোৱা দেখা যায়। ই শাৰীৰিকো হ'ব পাৰে বা মানসিকো হ'ব পাৰে।
1: হয়,
0: ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলে পুলিচৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। ডমেষ্টিক ভায়লেন্স এক্টৰ 1/2005 অধীনত আদালতৰ সহায় ল'ব পাৰে। আদালতৰ পৰা প্ৰটেকশ্যন অৰ্ডাৰ লৈ হিংসা কৰা ব্যক্তিসকলক যোগাযোগৰ পৰা বাধা দিব পাৰে,
1: তেওঁৰ পৰা আঁতৰত
0: থাকিব পৰাকৈ। ৰেচিডেঞ্চ অৰ্ডাৰৰ জৰিয়তে নিজৰ বাসস্থানৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে। সেইটো আইনে আমাক দিছে, গতিকে আমাক আৰক্ষীয়ে সহায় কৰিব লাগিব যে মই মোৰ নিজৰ থকা ঘৰটোত যদি মই নিৰাপদ নহয়, গতিকে আইনে আমাক সেইটো সুৰক্ষা দিব, আমি বিচাৰিব পাৰোঁ।
1: হয়, প্ৰতিজন নাগৰিকৰ দৰে মহিলাৰো নিজৰ ঘৰখনত সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে, হয়
0: নিশ্চয় আছে। মহিলাসকলোতো সমাজৰে
1: অংগ, হয়।
0: এতিয়া মেইনটেনেঞ্চৰ বা আৰ্থিক সহায় বিচাৰিব পাৰে যিকোনো ক্ষেত্ৰতে, ক্ষতিপূৰণ পাব লগা যিকোনো পৰিৱেশত তেওঁলোকে আইনৰ সহায় লৈ ক্ষতিপূৰণ দাবী নিশ্চয়
1: কৰিব পাৰে। কাৰণ সাধাৰণতে দেখা যায় সাধাৰণ মহিলা এগৰাকী যিসকল আৰ্থিকভাৱে স্বাৱলম্বী নহয়, তেওঁলোকে গোটেই জীৱন পৰিয়ালটোৰ কাৰণে সমৰ্পিত কৰি তোলে। গতিকে যেতিয়া তেওঁলোক এনেধৰণৰ অপৰাধৰ ভুক্তভোগী হয়, তেতিয়া তেওঁলোকে সেইখিনি বিচাৰিব পাৰে মেইনটেনেঞ্চৰ। হয়,
0: প্ৰটেকশ্যন অফিচাৰ বা লিগেল ছাৰ্ভিচ অথৰিটিৰ সহায়তো বিনামূলীয়া আইনৰ ব্যৱস্থা আছে।
1: হয়,
0: গতিকে দুখীয়া মহিলাসকলেও মানে যে আইনৰ সহায় ল'বলৈ টকা পইচা লাগিব এনেকুৱা ধৰণৰ কথা ভাবি পেলাই পিছ পৰি থাকিব নালাগে,
1: বিনামূলীয়া তেওঁলোকে আইনী সাহায্য পাব পাৰে।
0: আপোনাৰ DLS-এ
1: হয়
0: তাৰ গৈ যদি কয় যে মোৰ নিজৰ আইনী সুৰক্ষাৰ বাবে আইনী নিৰাপত্তা লাগে বা অধিবক্তা নিযুক্ত কৰিব,
1: তেতিয়া তেওঁ তেনেধৰণে যি আমাৰ এই জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষলৈ গৈ তেওঁলোকে ক'ব পাৰে যে তেখেত যিহেতু আৰ্থিকভাৱে সক্ষম নহয়, এগৰাকী অধিবক্তা নিজৰ পক্ষে থিয় কৰাবলৈ
0: অধিবক্তা নিয়োগ কৰি তেওঁৰ আইনী ক্ষেত্ৰত
1: সহায় কৰিব পাৰে। হয়,
0: এতিয়া বহু সময়ত কি হয়, হঠাতেইটো পুলিচৰ ওচৰ চাপিবলৈ দিগদাৰী হয়, দূৰো হয়, বহুতৰে মোবাইল এটাও নাথাকে যোগাযোগ কৰাৰ, তেনেকুৱা ক্ষেত্ৰত জৰু বিপদৰ সময়ত তাৰমানে স্থানীয় সহায়কাৰী সংস্থাৰো সহায় ল'ব পাৰে,
1: বেচৰকাৰী সংস্থা,
0: বেচৰকাৰী সংস্থা, তেওঁলোকৰ দ্বাৰাও তেওঁলোকে
1: সহায় ল'ব পাৰে,
0: সহায় ল'ব পাৰে যে আপোনালোকে মোক পুলিচৰ কাষ চপাই দিয়ক।
1: হয়,
0: গতিকে তেওঁলোকে সেই কথাটো যেতিয়া জানিব যে মোৰ ওচৰত থকা NGO-টো মোক এইখিনি ক্ষেত্ৰত সহায় কৰিব
1: পাৰে,
0: গতিকে তেওঁলোকে নিশ্চয় হাত মেলি পোৱাতে
1: আগবাঢ়ি যাব।
0: এতিয়া চাওক, কোনো মহিলাই মানে ঘৰুৱা হিংসা সহ্য কৰি কৰি নিজৰ জীৱনৰ চৰম সিদ্ধান্ত নলৈ সাহসেৰে যদি আইনী সুৰক্ষা বিচাৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে এই পদ্ধতিৰ মাজেৰে তেওঁলোকে যাব পাৰিব। ঘৰুৱা হিংসাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাসমূহ হৈছে 17, 18, 19, 20। এই ধাৰাসমূহৰ ভিতৰত তেওঁলোকে পাব পৰা প্ৰতিৰক্ষাবিলাক সন্নিৱিষ্ট হৈ আছে। তেওঁলোকে যিহেতু অধিবক্তা এগৰাকী ল'বই লাগিব,
1: অধিবক্তাগৰাকীয়ে সম্পূৰ্ণভাৱে তেওঁলোকক বুজাই দিব যে কোনটো ধাৰা মতে তেওঁলোকে সুবিধা পাব পাৰে।
0: গতিকে তেওঁলোকক আমি উপায়বোৰ দিব লাগিব যে আমি এই উপায়সমূহৰ মাজেৰে গ'লে আমি সুফল পাম,
1: সুফল পাব পাৰোঁ।
0: এতিয়া যৌতুকৰ বাবে হোৱা সমস্যা অন্য এক অত্যন্ত স্পৰ্শকাতৰ বিষয়।
1: হয়,
0: বহু মহিলাই ইতিমধ্যে নিজৰ নিজৰ
1: জীৱন হেৰুৱাইছে
0: বা আত্মহত্যা কৰিব, নিজে নিজক
1: শেষ কৰিছে
0: বা বেলেগৰ দ্বাৰা মহিলাগৰাকীৰ জীৱন শেষ হৈ গৈছে। গতিকে নাৰীৰ সাহস, নাৰীৰ শিক্ষা ইয়াৰ মূল অন্তৰায়। আৰু এটা বিশেষ কথা, নাৰী অৰ্থনৈতিকভাৱে যেতিয়া স্বাৱলম্বী নহয়, সিও এটা বিশেষভাৱে অন্তৰায় বুলি ভাবোঁ এই।
1: হয়, কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে শিক্ষা থাকিলেও বা আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পাছতো কিন্তু এই যি যৌতুকজনিত অপৰাধ হওক বা ঘৰুৱা হিংসাৰ বলি হোৱা দেখা যায়, আৰু আচল কাৰণ হৈছে সাহস আৰু লগতে সহায় সহযোগৰ অভাৱ। বহু ক্ষেত্ৰত দেখা যায় তেওঁলোকে নিজৰ ঘৰখনৰ পৰাও সেইখিনি সহানুভূতি বা সহায় নাপায় আইনীভাৱে পদক্ষেপ লোৱাৰ ক্ষেত্ৰত।
0: হয়, সেইটো সঠিক কথা। যিটো সময়ত তেওঁক মানসিক নিৰাপত্তাৰ প্ৰয়োজন, সেই সময়ত তেওঁ মূৰত হাত থবলৈ
1: কোনো নাথাকে,
0: গতিকে পলম হৈ যায়।
1: সেই হয়তো আমাৰ বহু সংখ্যক নাৰীয়ে নিজকে শেষ কৰে, নাইবা অপৰাধীসকলৰ দ্বাৰা তেওঁলোকৰ জীৱন শেষ হৈ যায়।
0: শেষ হৈ যায়, কাৰোবাৰ সাহস পালে, কাৰোবাৰ সহায় পালে নিশ্চয় এখোজ আগবাঢ়িবলৈ তেওঁলোকৰ মানসিক প্ৰক্ৰিয়া এটা তেওঁলোকে আৰম্ভ কৰিব পাৰে। তেতিয়া প্ৰতিবাদৰ সাহস যদি গোটাব নোৱাৰে, তেওঁলোকৰ প্ৰতি অন্যায়টো হৈয়ে থাকিব। এতিয়া যৌতুকৰ পৰা ৰক্ষা পাবলৈ হ'লে এগৰাকী মহিলাই বিভিন্ন ধৰণে আইনৰ সহায় ল'ব পাৰে। এতিয়া পুলিচক অভিযোগ দাখিল কৰিব পাৰিব, ডাউৰী প্ৰহিবিশ্যন এক্ট 1961-ৰ অধীনত যৌতুক দাবী কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। যৌতুকৰ বাবে শাৰীৰিক বা মানসিক নিৰ্যাতন হ'লে প্ৰটেকশ্যন অফ ৱুমেন ফ্ৰম ডমেষ্টিক ভায়লেন্স এক্টৰ

0: সহায় ল'ব পাৰিব। বহুকেইখন আইনে মানে তেওঁলোকৰ সহায়ৰ ৰাস্তাটো দি থৈছে,
1: সেই বস্তুখিনি জানিবলৈও তেওঁলোকে ওলাই আহিব লাগিব আৰু জানিবলৈ বিচাৰিব লাগিব।
0: 2023ৰ ধাৰা 85 আৰু 86, 85 আৰু 86 ধাৰা অনুসৰি স্বামী বা স্বামীৰ আত্মীয়ৰ দ্বাৰা যদি তেওঁলোক নিষ্ঠুৰতাৰ বলি হয়, সেই অভিযোগ তেওঁলোকে সেই ধাৰাবিলাকৰ অধীনত
1: দাখিল
0: কৰিব পাৰিব। আদালতৰ পৰা প্ৰটেকশ্যন অৰ্ডাৰ ল'ব পাৰিব, ৰেচিডেঞ্চ অৰ্ডাৰ ল'ব পাৰিব, মানিটেৰী ৰিলিফ বিচাৰিব পাৰিব, বিভিন্ন ধৰণে সহায় পোৱাৰ সুৰুঙা আইনে দিছে। কিন্তু আগবাঢ়ি আহি তেওঁলোকে সেইখিনি কথা জানি সুবিধাখন আদায় কৰিব পাৰিলে হ'ল। এতিয়া জিলা আইন প্ৰাধিকৰণৰ পৰা বিনামূলীয়া আইনী শিক্ষা তেওঁলোকে ল'ব পাৰিব সকলো ক্ষেত্ৰতে, সকলো মহিলাই বিপদত পৰা। জিলা আইন সেৱা প্ৰাধিকৰণতে মহিলাসকলৰ কাৰণে এটা শক্তি, যাৰ মানে নিজৰ অৰ্থনৈতিক অৱস্থা সুচল নহয়, যৌতুক দাবী কৰা বা যৌতুকৰ বাবে নিৰ্যাতন কৰা আইনমতে দণ্ডনীয়। মহিলাগৰাকীয়ে পুলিচ, আদালত বা বিনামূলীয়া আইনী সহায় লৈ নিজৰ অধিকাৰ আৰু সুৰক্ষাৰ নিশ্চিত কৰিব
1: পাৰিব।
0: স্বামী বা স্বামীৰ আত্মীয় নিষ্ঠুৰতাৰে যদি নিৰ্যাতন কৰে, BNS
1: ভাৰতীয় ন্যায় সংহিতাৰ
0: 2023ৰ 85ৰ অধীনত 3 বছৰ কাৰাদণ্ড বা জৰিমনা হ'ব পাৰে, বা দুয়োটাই হ'ব পাৰে। বা মহিলাগৰাকী যদি কিবা কাৰণত মৃত্যু হৈ যায়, তেতিয়হ'লে ধাৰা 80 অনুসৰি 7 বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈকে
1: পৰ্যন্ত হ'ব
0: পাৰে, তেওঁলোকক দণ্ডিত কৰিব পাৰে। আনহাতে এতিয়া ধৰ্ষণটো সততেইতো আমি দেখিয়েই থাকোঁ,
1: আৰু আজিকালি ক'বলৈ গ'লে প্ৰতিদিনে হৈ থাকে, শিশুৰ পৰা বৃদ্ধালৈকে ধৰ্ষণৰ বলি হয়। এতিয়া এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ,
0: অতি সম্প্ৰতি ধৰ্ষণ এক জটিল বিষয় হৈ পৰিছে। বিভিন্ন বাতৰি প্ৰতিদিনে ধৰ্ষণ সম্পৰ্কীয় ঘটনাই দেখিবলৈ পোৱা যায় বা শুনিবলৈ পোৱা যায়। সমাজত শিশুৰ পৰা বয়সস্থ মহিলালৈ ধৰ্ষণৰ পৰা কোনেও পৰিত্ৰাণ পোৱা নাই। মানুহৰ মানসিক অৱক্ষয়, সুস্থ বাতাৱৰণৰ অভাৱে এচাম পুৰুষক জীৱন্ত দানৱলৈ পৰ্যবেক্ষিত কৰে, নহয়নে?
1: হয়।
0: ধৰ্ষণ যেন এক নৃশংস খেললৈ ৰূপান্তৰ হৈ গৈছে। সমাজত ধৰ্ষণ সম্পৰ্কীয় এক ভয়ে সকলো সময়তে অভিভাৱকসকলক উদ্বিগ্ন কৰি ৰাখে যে মোৰ ছোৱালীজনী আজি ওলাই গৈছে, সুস্থ হৈ
1: ঘৰলৈ ঘূৰি আহিবনে নাই,
0: আহিবনে,
1: সেইটো এটা চিন্তা।
0: কিবা এটা বিপদত পৰিছোঁ, মোৰ সৰু ছোৱালীজনী মই ঘৰখনত অকলে থৈ যাব
1: পাৰিম নে নাই,
0: এনেধৰণৰ উৎকণ্ঠা আৰু উদ্বিগ্নতাই মানুহক কোনো সময়তে মুক্তি দিয়া নাই। এতিয়া ধৰ্ষণৰ বলি হোৱা কন্যা সন্তান বা নাৰীয়ে শাৰীৰিক বা মানসিক অৱস্থাৰ সৈতে যুঁজিবলগীয়া হয়। সেই যুঁজখন কৰি থাকিবলগীয়া হোৱাটোতো তেওঁলোকৰ কাৰণে কম মানসিক যন্ত্ৰণা নহয়।
1: আৰু বহু ক্ষেত্ৰত আমাৰ সমাজত ধৰ্ষণকাৰীৰ বেছি শাস্তি ভুগিবলগীয়া হয় সেই ধৰ্ষিতাগৰাকী বা ধৰ্ষিতাৰ পৰিয়ালটোৱে, নহয় জানো?
0: সমাজৰ মাজত সহজ জীৱন যাপন
1: কৰিব
0: নোৱাৰে। এই ক্ষেত্ৰত ধৰ্ষণৰ বলি হোৱা মহিলাই ন্যায় পাবৰ বাবে আইনৰ সহায় ল'ব পাৰে। তেওঁলোকে কি পুলিচত FIR দিব পাৰে। ভাৰতীয় ন্যায় সংহিতাৰ 2023ৰ অধীনত ধৰ্ষণৰ অভিযোগত অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। জৰুৰী অৱস্থাত পুলিচৰ সহায় লৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। চিকিৎসা পৰীক্ষা বা চিকিৎসা সেৱা লাভ কৰিব পাৰে আইনৰ দ্বাৰা। আদালতত আইনী সহায় লাভ কৰিব পাৰে আৰু বিচাৰৰ সময়ত ভুক্তভোগীৰ সুৰক্ষাৰ ব্যৱস্থা বিচাৰিব পাৰে। আকৌ যেতিয়া ভিক্টিম হ'ব পাৰে, আকৌ বেলেগ এটা সমস্যাৰ বলি হ'ব পাৰে, সেই সময়ত
1: তাৰ পৰা সুৰক্ষা বিচাৰিব পাৰে ন্যায়ালয়ৰ পৰা।
0: ধৰ্ষণ এক গুৰুতৰ অপৰাধ, ইয়াক নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰো যথেষ্ট ভূমিকা আছে। এতিয়া শাস্তিৰ ক্ষেত্ৰতো ধৰ্ষণৰ গোচৰত অভিযুক্তগৰাকী 10 বছৰ অধিক কাৰাদণ্ড হ'ব পাৰে বা জৰিমনাও হ'ব পাৰে। তাৰপিছত মৃত্যু যদি হৈ যায় ভুক্তভোগী বা গুৰুতৰভাৱে তেওঁৰ
1: আঘাতপ্ৰাপ্ত
0: হয়, তেতিয়া আজীৱন কাৰাদণ্ড তেওঁলোকৰ হ'ব পাৰে বা মৃত্যুদণ্ড হ'ব পাৰে। গতিকে এইখিনি ব্যৱস্থা ল'বলৈ ছোৱালীগৰাকীকে বা মহিলাগৰাকীকে হওক, সমাজে
1: সহায় কৰিব লাগিব।
0: এতিয়া মানৱ সৰবৰাহৰ দৰে এক হিংসা বৰ্তমান চাৰিওফালে চানি ধৰিছে, হয়নে? মানৱ সৰবৰাহ বা ট্ৰেফিকিং হৈছে বল প্ৰয়োগ কৰি প্ৰতাৰণা বা শোষণৰ জৰিয়তে মানুহক সৰবৰাহ, ক্ৰয় বিক্ৰয় বা বেআইনীভাৱে স্থানান্তৰ কৰা এক গুৰুতৰ অপৰাধ। মানৱ অধিকাৰ খৰ্ব কৰা এনে কাৰ্যই সচৰাচৰ যৌন শোষণ, বলপূৰ্বক শ্ৰমদান কৰা বা অংগ সৰবৰাহ কৰাকে বুজায়। মানৱ সৰবৰাহ এই কথাটোৰ ভিতৰৰ কথাখিনি কৈছোঁ মই। এতিয়া অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ স্কিম টু কমবেট ট্ৰেফিকিং, এই নথি পত্ৰত ট্ৰেফিকিং বা মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে আঁচনিসমূহ সন্নিৱিষ্ট কৰা আছে। গতিকে আমি কিবা জানিবলৈ হ'লে সেই নথি পত্ৰসমূহৰো সহায় ল'ব পাৰোঁ। আইনী দিশ আৰু নীতি নিয়মসমূহ বুজিবৰ বাবে আছাম ষ্টেট পলিচি টু কমবেট ট্ৰেফিকিং এণ্ড

0: হাণ্টিং এই চৰকাৰী নথিসমূহো পঢ়িব পাৰোঁ। তাতো বিশদভাৱে এই আইনী সুৰক্ষাৰ বিষয়ে লিখা আছে, কি কি পাব পাৰে, কি কি নাপাব পাৰে, কি হ'ব পাৰে, কি নহ'ব পাৰে। এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ 143 ধাৰা মতেও মানৱ সৰবৰাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আৰু কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ব্যৱস্থা দিয়া আছে। নাবালিকাৰ ক্ষেত্ৰত পস্কো এক 2012 অধীনতো আইনী সুৰক্ষাৰ ব্যৱস্থা ল'ব পাৰি। মানৱ সৰবৰাহৰ দৰে অপৰাধে ভুক্তভোগী বহু সময়ত কোনো বিচাৰালয়ত বিক্ৰী কৰে, তেওঁলোকৰ অংগ বিক্ৰী কৰিবলৈ যায়, নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত জোৰ জবৰদস্তি কাম কৰিবলৈ বাধ্য কৰায় বা এই ক্ষেত্ৰত প্ৰত্যেকেই আনৰ কথাত ফুচুল খাব নালাগে। আচলতে কিছু সচেতনতাৰে যদি আগবঢ়া হয় নিজৰ কৰ্মক্ষেত্ৰত, মানুহক অগাধ বিশ্বাসো কৰিব নালাগে। এই কথাবিলাকৰ সচেতনতা বৃদ্ধি পালে হয়তো মানৱ সৰবৰাহৰ এই অপৰাধবিলাক কিছু হ্ৰাস কৰিব পৰা যাব। এই অপৰাধৰ আশংকা থকা মহিলাই কেতিয়াবা আগতীয়াকৈ গম পাই ন যে মোৰ এনেকুৱা এনেকুৱা আশংকা হ'ব নেকি, হ'ব নেকি মোক এনেকৈ কোনোবাই পিছা কৰিছে নেকি বা মোক এই মোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিবা ল'ব পাৰে নেকি, তেতিয়া পুলিচ বা আদালতৰ সহায় ল'বলৈ সুৰক্ষাই হওক বা উদ্ধাৰ কাৰ্যই হওক বা পুনৰ উদ্ধাৰৰ ব্যৱস্থাই হওক আইনৰ সহায় ল'ব পাৰে। উদ্ধাৰৰ পিছতো আশ্ৰয় বা চিকিৎসা বা কাউন্সেলিং এই ধৰণৰ সুবিধাৰ বাবে আইনৰ ওচৰত সহায় বিচাৰিবলৈ তেওঁলোকক আইনে সুৰুঙা দি থৈছে, তাৰ বাবে ব্যৱস্থা আছে,
1: তেওঁলোকে ল'ব পাৰে
0: সেইখিনি। এতিয়া এই ক্ষেত্ৰত শাস্তি কি হ'ব? তেওঁলোকে শাস্তি হ'ব পাৰে 7 বছৰৰ পৰা 10 বছৰলৈ কাৰাদণ্ড আৰু আজীৱনো হ'ব পাৰে। ফেক্ট অফ দ্য কেছে কি হয় ঘটনা চাই তথ্য প্ৰযুক্তি বৃদ্ধিৰ লগে লগে মহিলাসকল বহু সময়তেই এনে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায় যে ই এক ভয়ানক অপৰাধ হিচাপে ধৰা দিছে। মহিলাৰ অনুমতি অবিহনে তেওঁৰ ব্যক্তিগত অশ্লীল ছবি বা ভিডিঅ' প্ৰচাৰ কৰা, অশ্লীল মন্তব্যৰ হাইৰাণি কৰা, অশ্লীল বাৰ্তা দিয়া আদি বিভিন্ন সমস্যাৰ মুখামুখি হ'লে ই আইনগতভাৱে অভিযোগ কৰাৰ আইনগত সুবিধা
1: দিয়ে।
0: এই ক্ষেত্ৰত মহিলাসকলে ভয় নকৰি আইনৰ সহায় ল'বলৈ ওলাই আহিব লাগিব আৰু তেওঁলোকে সহায় পাবলৈ চাইবাৰ ক্ৰাইম পৰ্টেলত অনলাইন অভিযোগ দাখিল কৰিব পাৰে।
1: আৰু বৰ্তমান সময়ত এনেধৰণৰ অপৰাধ বহুত বাঢ়িছে।
0: গতিকে অনলাইন ব্যৱস্থাটো কিন্তু বৰ সুবিধাজনক ব্যৱস্থাও হৈছে, কাৰণ সেইটো এটা ৰেকৰ্ড থাকি যায় ন। এতিয়া চাইবাৰ ক্ৰাইম পৰ্টেলত যেতিয়া অনলাইন অভিযোগ এটা হয়, সেই অভিযোগটো কোনো নোহোৱা পটককৈ কৰিব নোৱাৰে, তাত কৰিব পাৰে। IT 2000ৰ যি এক্ট আছে, IT Act, তাৰ প্ৰাসংগিক ধাৰাৰ অধীনতো ব্যৱস্থা ল'ব পাৰে। BNS 2023ৰ অধীনত অশ্লীলতা বা অপমানজনক মন্তব্যৰ ক্ষেত্ৰত অভিযোগ কৰিব পাৰে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া বিষয়বস্তুটো ৰিপৰ্ট কৰি আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে। সেইখিনিও বহুতে নাজানে, যদিও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, কিনো কৰিব পাৰি, কেনেকৈনো ৰিপৰ্ট কৰিব পাৰি, সেইটো ৰিপৰ্ট কৰিবলৈ কাৰোবাৰ সহায় ল'ব পাৰি নেকি, পুলিচৰ সহায় ল'ব পাৰি নেকি, এই কথাবোৰতো তেওঁলোকে নাজানে যে আমি পুলিচৰ সহায় লৈ যে এইটো ৰিপৰ্ট কৰি বন্ধ কৰাব পাৰোঁ, তাৰপৰা উইথড্ৰ কৰাব পাৰোঁ বা ৰিমুভ কৰাব পাৰোঁ, সেই কথাবোৰ নলেজ
1: নাজানে।
0: হঠাতে মানে চিন্তিত হৈ যায় ন।
1: আৰু বৰ্তমান সময়ত মানে এই বস্তুটো সামাজিক মাধ্যমৰ জৰিয়তে মহিলাক আক্ৰমণ কৰা, খুব বেয়া কমেণ্ট কৰা বা বিভিন্ন ধৰণে হাৰাশাস্তি কৰা, মানসিক হাৰাশাস্তি কৰা, যি আপুনি ক'লে মহিলাৰ অশ্লীল ফটো বা ভিডিঅ' প্ৰচাৰ কৰা, ইয়াৰ ইমান বাঢ়িছে। কিন্তু মহিলাসকল যিহেতু তেওঁলোকৰ এই ক্ষেত্ৰত সুৰক্ষা সম্পৰ্কে সজাগ নহয়, গতিকে বহু ক্ষেত্ৰত তেওঁলোকে সেই ন্যায়সমূহ নাপায়,
0: কিংকৰ্তব্য বিমূঢ় হৈ যায় যেতিয়া এনেকুৱা এটা ঘটনা হৈ যায়। নিজৰ অশ্লীল ছবি এখন বা ফটো এখন যেতিয়া আপলোড হৈ যায় তেওঁলোকৰ চকুত পৰে, তেওঁলোকে হিতাহিত জ্ঞানটো হেৰুৱাই পেলায়, বহুতেতো
1: নিজকে
0: শেষ কৰি দিয়ে। কিন্তু তেওঁলোকে যে এনেকৈ পুলিচৰ সহায় লৈ সেইখিনি যে ৰিমুভো কৰাব পাৰে, সেই বস্তুটো তেওঁলোকৰ হেৰি না
1: মনলৈ নাহে, নাজানেও।
0: গতিকে এতিয়া প্ৰয়োজনীয় সময়ত আদালতত গোচৰ তৰি আইনী সুৰক্ষা ল'ব পাৰে, সেই কথাটো তেওঁৰ অজ্ঞতা বা
1: জানিলেও মানে সেই সময়খিনিলৈ তেওঁলোকে নিজৰ জ্ঞান
0: হেৰুৱাই পেলায়। এতিয়া মহিলাসকলে যেতিয়া আইনৰ সহায় ল'বলৈ যায়, তাৰ স্ক্ৰীনশ্বট এভিডেণ্ট হিচাপে ৰাখিব পাৰে, ধৰি লওক লিংকটো ৰাখিব পাৰে, মেছেজ সংৰক্ষণ কৰি ৰাখিব পাৰে, সেইবিলাক ৰাখিলে এভিডেন্স হিচাপে তেওঁ অভিযোগ কৰাত যথেষ্ট সহায় হয়। যেতিয়া অভিযোগৰ লগত যদি অনলাইন অভিযোগ কৰে, তাৰ লগত এইখিনি বস্তু তেওঁলোক যেতিয়া পঠাই দিব, গতিকে তেওঁৰ অভিযোগটো নিশ্চয় অথেণ্টিচিটিটো বাঢ়ি যাব, নহয় জানো। গতিকে এই ক্ষেত্ৰত এইখিনি সচেতনতা মানি ল'লে আমি ইয়াৰ পৰা
1: পৰিত্ৰাণ
0: পাব পাৰোঁ। আৰু বাল্য বিবাহটো বহুদিনৰ পৰাই বাল্য বিবাহ চলি আহিছে,
1: যদিও বিভিন্ন আইনী সুবিধা লোৱা হয়।

0: লাগিছে, তথাপিও কিন্তু মনে মনে হ'লেও এইসমূহ কাম চলি থাকে,
1: চলিয়ে আছে। ইয়াৰ কাৰণেতো কম বয়সীয়া ছোৱালীবোৰ ভিক্টিম হৈয়ে আছে, ভুক্তভোগী হৈয়ে আছে,
0: শাৰীৰিক মানসিকভাৱে, শাৰীৰিকেই
1: হওক বা মানসিকেই হওক, সম্পূৰ্ণভাৱে ভাৰতীয় ন্যায় ব্যৱস্থাটো এইটো 18 বছৰ ঊৰ্ধৰ ছোৱালী, 21 বছৰ ঊৰ্ধৰ ল'ৰাৰহে বিবাহ
0: সম্পন্ন, বিবাহ বয়স
1: বয়সটো নিৰ্ধাৰণ কৰা আছে। গতিকে তাৰ তলৰ যেতিয়া ল'ৰা ছোৱালীয়ে বিবাহ কৰিব, সেই বিবাহখন কেতিয়াও ভেলিড বিবাহ নহয়, সেইখন বিবাহ ভংগ কৰিব পাৰে। গতিকে নিৰ্ধাৰিত বয়সৰ আগতে বিয়া কৰোৱা বা উৎসাহিত কৰা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰি, তেওঁ পিতৃ মাতৃয়ে নহওক কিবা। এতিয়া বাল্য বিবাহৰ বলি হোৱা ভুক্তভোগী আইনৰ ব্যৱস্থাৰ সহায় লৈ এই বিবাহ বাতিল কৰিব পাৰে। চাইল্ড মেৰিজ প্ৰটেকশ্যন এক্টৰ অধীনত গোচৰ তৰি এই অপৰাধৰ অপৰাধীক শাস্তি প্ৰদান কৰিব পাৰে। এতিয়া এই শাস্তি প্ৰদান কৰিবলৈ আগবাঢ়ি কোন যাব? সৰু ছোৱালীজনীতো নাযায়, গতিকে নিশ্চয় কাষৰ পাজৰৰ যোনে
0: দেখিছে বা শুনিছে তেওঁলোকেই যাব লাগিব,
1: তেওঁলোকেই যাব লাগিব, তেওঁলোকেই আৰক্ষীক খবৰ দিব
0: লাগিব।
1: গতিকে এই ক্ষেত্ৰত সমাজৰ যথেষ্ট ভূমিকা আছে। বাল্য বিবাহৰ ফলত শিশুৰ ওপৰত যেতিয়া যৌন নিৰ্যাতন হয়, সেই সম্পৰ্কত পক্সো এক্টৰ অধীনতো সুৰক্ষা
0: পাব পাৰে
1: এতিয়া চাইল্ড মেৰিজ প্ৰটেকশ্যন অফিচাৰেও হস্তক্ষেপ কৰিব পাৰে। ইয়াত তেওঁ যেতিয়া কথাটো গম পায়, বিবাহখনৰ হস্তক্ষেপ তেওঁ কৰিব পাৰে। অসম চৰকাৰে এই ক্ষেত্ৰত কিন্তু বিশেষ ভূমিকা নিজস্বভাৱে লৈ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে। ই এক মানে শুভ চিন্তন আৰু সজ প্ৰচেষ্টা বুলি আমি একেষাৰতে কিন্তু ক'ব লাগিব। বাল্য বিবাহ কৰোৱা ব্যক্তিৰ মানে যি অভিযুক্ত, যোনে কৰায়, যোনে তাৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ ক্ষেত্ৰত শাস্তি হিচাপে কাৰাদণ্ড হয় 2 বছৰলৈ বা 1,00,000 টকালৈকে জৰিমনা
0: হ'ব পাৰে। আৰু এই সজাগতা সভাসমূহ অনুষ্ঠিত হৈ থাকিব লাগে,
1: মানে শাস্তিসমূহো জনাব
0: লাগে।
1: আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, ধৰি লওক এতিয়া বিবাহিত ছোৱালীক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰে,
0: তেনেকুৱা ক্ষেত্ৰত কি কি সুবিধা হ'ব?
1: তেনেকুৱা ক্ষেত্ৰত যেতিয়া আপুনি ধৰি লওক হিন্দু পৰিয়ালৰ যদি সম্পত্তিৰ পুত্ৰৰ সমান অধিকাৰ কন্যা সন্তানৰ থাকে, আপুনি চাব এইটো বেলেগ এটা নিৰাপত্তা কিন্তু এগৰাকী ছোৱালীৰ,
0: বিশেষকে বৰ্তমান সময়ত বহু প্ৰয়োজন।
1: বহু সময়ত আমি ধৰক পাই থাকো ন, বহু সময়ত নাৰীগৰাকীক স্বামী গৃহৰ পৰা কয় কি আনিলি কি নানিলি, বা এইখন তোৰ ঘৰ নহয়, তই এইখন ঘৰৰ পৰা ওলাই যা, ঘূৰি কলৈ যাব? পিতৃগৃহলে ঘূৰি গ'লে ক'ব যে স্বামীৰ ঘৰখনে তোৰ ঘৰ আছিলে, তই আকৌ ইয়ালৈ কিয় ঘূৰি আহিলি? গতিকে নাৰীৰ ঘৰ কোনখন, বৰ বেদনাদায়ক কথা কিন্তু এইটো। সেই ক্ষেত্ৰত কিন্তু এই আইনী ব্যৱস্থাটোৱে হিন্দু ছাকচেছন এক্টৰ 1956ৰ এইটো 2005 চনত সংশোধনী হৈছে। ইয়াত মানে কন্যা সন্তানে পুত্ৰ সন্তানৰ সমান পৈতৃক সম্পত্তিৰ অধিকাৰ ৰাইটটো পাব লাগিব, মানে লাভ কৰে। এই কথাটোৱে মানে ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে আইনৰ সহায় ল'ব পাৰে, প্ৰয়োজন অনুসৰি নিজৰ অংশৰ দাবী তেওঁলোকে কৰিব পাৰে। আৰু ছোৱালীজনী ডিপ্ৰাইভ কৰিবৰ কাৰণে যদি ককাই ভাই জাল দলিল বা প্ৰতাৰণাৰ কিবা জৰিয়তে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰে, তেওঁ পুলিচত অভিযোগ দাখিল কৰিব পাৰে। গতিকে এই সম অধিকাৰটো মই ভাবোঁ এগৰাকী নাৰীক পিছফালে ঘূৰি চালে এটা সাহসৰ
0: হয়। আৰু ইয়াৰ লগতে
1: এতিয়া এচিড আক্ৰমণটো এতিয়াতো এটা জ্বলন্ত সমস্যাৰ নিচিনা হয়, য'তে ত'তে এই অপৰাধৰ বলি হৈ বহু ছোৱালীৰ জীৱন বিপন্ন হৈ গৈছে। এতিয়া ভাৰতীয় ন্যায় সংহিতা 2023ৰ 124 নম্বৰ ধাৰা অনুসৰি এচিড আক্ৰমণ কৰি শৰীৰত স্থায়ী ক্ষতি কৰিলে কমেও 10 বছৰ কাৰাদণ্ড হয় আৰু লগতে জৰিমনাও হ'ব পাৰে, কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ'ব পাৰে। এচিড আক্ৰমণ কৰিবলৈ যদি চেষ্টাও কৰে তেতিয়াও সেই কথা প্ৰমাণ হ'লে 5 বছৰ বা 7 বছৰলৈ কাৰাদণ্ড হ'ব পাৰে, লগত জৰিমনাও হ'ব পাৰে, আৰু চিকিৎসালাভৰ সম্পূৰ্ণ ক্ষতিপূৰণ তেওঁলোকে দাবী কৰাৰ অধিকাৰ থাকিব।
0: হয়, আৰু কেনেকুৱা ধৰণৰ অপৰাধসমূহ মহিলাৰ সৈতে সংঘটিত হয় সেইসমূহৰ বিষয়ে কওক।
1: প্ৰথমকৈ চকু নপৰা কথা, মহিলাৰ সন্মান বা সামাজিক মৰ্যাদা নষ্ট কৰাৰ উদ্দেশ্যে মিছা অভিযোগ বা অপমানজনক মন্তব্য বা মানহানিকাৰক বক্তব্য প্ৰচাৰ কৰিলেও পৰিস্থিতি অনুসৰি আইনৰ সুবিধা ল'ব পাৰে। ভাৰতীয় সংবিধানে সমতা বা সমান সুযোগৰ বাবে অধিকাৰ সকলোকে প্ৰদান কৰি দিছে। গতিকে এই ক্ষেত্ৰত যদি মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ হয় তেতিয়াহ'লে এখন সুস্থ সমাজৰ বাবে, উন্নত সমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান নহয় জানো? কেৱলতো আইন প্ৰণয়ন কৰিলে এই সমস্যা সমাধান নহয়, আইনৰ সঠিক প্ৰয়োগ আৰু সামাজিক সচেতনতাও অতি প্ৰয়োজনীয়। এতিয়া চৰকাৰ, প্ৰশাসন, বিদ্যালয়, মহাবিদ্যালয়, পৰিয়াল বা সমাজৰ সকলোৱে মিলি মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ওলাই আহিবই
0: লাগিব।
1: বহু সময়ত পুলিচৰ সহৃদয়তাৰ অভাৱ দেখা যায়। অসৎ পুলিচ বিষয়াসমূহে বহু

0: সময়ত ধৰ্ণাঢ্য স্বামী বা তেওঁৰ পৰিয়ালৰ লগত হোৱা বুজাবুজিৰ বাবে এফ আই আৰ গ্ৰহণ নকৰে
1: নকৰে
0: কিন্তু সেই ক্ষেত্ৰত এফ আই আৰ যদি গ্ৰহণ নকৰে বা উপযুক্তভাৱে অনুসন্ধান নকৰে তেওঁলোকক ঘূৰাই পঠিয়াই দিয়ে এই ক্ষেত্ৰত মহিলাসকলে জিলা আৰক্ষী অধীক্ষকক প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব
1: পাৰে
0: জিলা আয়ুক্তৰো সহায় ল'ব পাৰে এতিয়া অনলাইন এফ আই আৰটো এতিয়া যে বিৰাটেই সুবিধাজনক কথা যোনসকল পুলিচ বিষয়াই ঘূৰাই পঠিয়াই এফ আই আৰখন নোহোৱা কৰি দিয়ে লুকাই দিয়ে বা এফ আই আৰখন নোহোৱা কৰি দুই পক্ষৰ লগত বুজাবুজি এটা আনি পেলাই পুলিচ এজনে সেই মধ্যস্থতাকাৰী হৈ
1: মানুহগৰাকী
0: আৰু স্বামীৰ পক্ষৰ পৰাও ভাল মোটা অংক এটা ৰাখি পেলাই সেই বস্তুবিলাক নোহোৱা কৰি পেলাই এখন পঠাই দিলে এনেকুৱা ধৰণৰ ঘটনাবোৰতো হৈয়ে থকা ঘটনা গতিকে এই কথাবিলাকত মানে এফ আই আৰখন যেতিয়া নোহোৱা কৰিব নোৱাৰে অনলাইন ব্যৱস্থাটো কিন্তু এইটো বিৰাট ডাঙৰ সুযোগ প্ৰদান কৰিছে ৰেকৰ্ডটো থাকি যায়
2: হয় আজিৰ আমাৰ অনুষ্ঠান সামৰিব সময় হ'ল বহুখিনি কথা আপোনাৰ সৈতে পাতিলোঁ সেইখিনিয়ে নিশ্চয় আমাৰ আজিৰ শ্ৰোতাসকলক উপকৃত কৰিব আমিও আশা কৰিম সমাজখন সচেতন হয় এই ক্ষেত্ৰত আপুনি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ
0: এইখন সুযোগ দিয়াৰ বাবে আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ
2: শ্ৰোতাসকলে ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধসমূহ আৰু আইনী ব্যৱস্থা সম্পৰ্কে হোৱা কথোপকথনটি শুনিলে অংশগ্ৰহণ কৰিলে অধিবক্তা মণিমালা মহন্তই অনুষ্ঠানটি আদৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ
3: এয়া আকাশবাণী তেজপুৰ এতিয়া শুনিবলৈ লৈছোঁ কেইটিমান অসমীয়া আধুনিক গীত প্ৰথমে শুনোৱা জিতুল সোণালৰ কণ্ঠৰ এই গীতটি

শ্ৰোতাসকলে, অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কাণ্ডৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ দিলীপ ফাৰ্ণাণ্ডেজৰ কণ্ঠৰ এই গীতটি।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণীয় অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছোঁ এটি বিষয়, নদীবিলৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু আমাৰ দায়িত্ব। এই সম্পৰ্কে আমাক আজি কিছু কথা জনাব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা মঞ্জুৰাণী বৰাই। নমস্কাৰ মঞ্জুৰাণী বৰা বাইদেউ।
1: হয়, নমস্কাৰ।
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: আজি আমি যিটো বিষয় বাছি লৈছোঁ আপোনাৰ বিষয়ৰ লগত যথেষ্ট মিল আছে নহয় জানো?
1: হয় হয় হয়।
0: আৰু বৰ্তমান প্ৰেক্ষাপটত আমি এই কথাখিনি পাতিবলৈ প্ৰয়োজন বোধ কৰিছোঁ। আমাৰ যি পৰিৱেশ পৰিস্থিতি হৈছে ইয়াত আমাৰ কৰণীয় যথেষ্ট আছে নহয় জানো?
1: হয় হয়।
0: এতিয়া প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, নদী আৰু বিল আমাৰ পৰিৱেশ আৰু দৈনন্দিন জীৱনৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা আমাৰ কেনেধৰণৰ লাভালাভ হয়?
1: হয়, নদী আৰু বিল আমাৰ পৰিৱেশ আৰু দৈনন্দিন জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ই কেৱল পানীৰে উৎস নহয়, ই কৃষি জীৱিকা আৰু জৈৱ বৈচিত্ৰতাৰ আধাৰ। নদী বিলৰ অবিহনে মানুহ, পশু পক্ষী আৰু উদ্ভিদৰ স্বাভাৱিক জীৱনধাৰা কল্পনা কৰাই কঠিন। গতিকে ক'বলৈ গ'লে নদী আৰু বিল নাথাকিলে আমাৰ পৰিৱেশৰ ভাৰসাম্যও নাথাকিব। আমি যদি চাওঁ, আমাৰ দৈনন্দিন কামত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় পানী আমি নদী আৰু বিলৰ পৰাই পাওঁ। হয়, এইখিনিতে এটা কথা ক'বলৈ বিচাৰোঁ, আমি মই যিটো ক'লোঁ নদীৰ পৰা আমি নদী বিলৰ পৰা প্ৰয়োজনীয় পানী পাওঁ, আমি ডাইৰেক্টলি ব্যৱহাৰ নকৰোঁ, কিন্তু ইনডাইৰেক্টলি যিটো ভূগৰ্ভৰ জলস্তৰ আমি সেই তাৰ থ্ৰুৱেদি আমি ধৰক দমকল হওক, কুঁৱা হওক, তাৰ জৰিয়তে আমি পানী ব্যৱহাৰ কৰোঁ। কাৰণ যদিহে সেই এলেকাসমূহত নদী আৰু বিল নাথাকে তেতিয়া জলস্তৰ বহুত তললৈ যাব, যিটো সেই এলেকাৰ মানুহে বহুত কষ্ট পাব, বহুত তেওঁলোকৰ জীৱন ধাৰণ কঠিন হৈ পৰিব। কাৰণ পানী নথকা জেগাত আমি কিছুমান কেতিয়াবা দেখি থাকোঁ যে ৰাজস্থান আদি হেৰিয়াত কেনেকুৱা ধৰণৰ অৱস্থা হয়। গতিকে নদী বিল থকাৰ কাৰণেহে আমাৰ জলস্তৰ ওপৰত আছে, আমি সেই বস্তুটো আচলতে আমি উপলব্ধি নকৰোঁ। কিন্তু নদী বিল যদি নাথাকিলে হয় আমাৰ সেই জলস্তৰ আমাৰ সেই কথাটো আহে। কিন্তু আমি কেতিয়াবা উপলব্ধি কৰোঁ যিটো সময়ত ধৰক বৰষুণৰ পৰিমাণ কমি আহে, সেই তেতিয়া আমাৰ চাব আমাৰ মানে পানীৰ পাম্প তোলাটো বহুত অসুবিধা হয়,
0: পানী শুকাই যায়
1: শুকাই যায়।
0: নদী বিলৰ উপস্থিতিয়ে জীৱন সহজ কৰে আৰু য'ত নদী বিলৰ উপস্থিতি নাই কষ্টৰ
1: বহুত কঠিন হৈ যায়, জীৱন ধাৰণ প্ৰক্ৰিয়া কঠিন হৈ যায়। তাৰোপৰি জলজ সম্পদৰ উৎস হিচাপেও নদী বিল অতি গুৰুত্বপূৰ্ণ, বহু লোকৰ জীৱিকা ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আৰু আমি যদি চাওঁ পৰিৱেশৰ দিশৰ পৰা নদী আৰু বিলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই জলাশয়সমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে, গতিকে সুস্থ জলাশয়ে চাৰিওফালৰ পৰিৱেশক তুলনামূলকভাৱে সুস্থ কৰি ৰাখে। গতিকে নদী বিলসমূহ আমাৰ স্বাস্থ্যৰ কাৰণেও অতি মূল্যৱান, বিশুদ্ধ পানীৰ উৎস থাকিলেহে আমাৰ ৰোগৰ আশংকাও কমি যায়। আৰু নদী অকল সেই আমি খোৱা পানী বা সেই হিচাপে ব্যৱহাৰ নহয়, তাৰোপৰি আমি নদীক ব্যৱহাৰ কৰোঁ গতিপথ বা যাতায়াত সামগ্ৰী কঢ়িয়াবৰ হিচাপে। কাৰণ আমি যদি চাওঁ পথ পৰিবহণত আমাৰ যিটো খৰচ হয়, মানে ধৰক উৎপাদিত সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ, আমাৰ ইয়াত নদীৰ আছে সুব্যৱস্থা, কিন্তু তথাপি ব্ৰহ্মপুত্ৰখনেই হয়, কিন্তু আমি যদি সেই নদীৰ থ্ৰুৱেদি যদি বস্তু কঢ়িয়াই নিওঁ তেতিয়াহ'লে আমাৰ সেই যাতায়াতৰ সামগ্ৰী কঢ়িওৱাৰ খৰচটো যথেষ্ট পৰিমাণে কমি যাব।
0: অৰ্থনৈতিকভাৱে
1: মানুহে লাভৱান হ'ব পাৰে নদীৰ ক্ষেত্ৰত। তাৰোপৰি আমাৰ পৰ্যটন ক্ষেত্ৰখনো বিলৰ, বিশেষকৈ আপুনি চাব পৰ্যটন ক্ষেত্ৰ আমি যদি চাওঁ দীপৰ বিল হওক বা এই এখন আমাৰ ডিব্ৰুগড়ৰ ফালে আছে মাগুৰী মোটাপৈ বিল, সেইখনত সুন্দৰ সুন্দৰ চৰাইবিলাক আহে, সেইবিলাক চাবলৈ আহে। আমি যদি মানে এটা সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰোঁ তেতিয়াহ'লে পৰ্যটকসকলক আমি সেই বিলসমূহলৈ আকৰ্ষণ কৰিব পাৰিম। গতিকে আমি শেষত ক'ব লাগিব যে নদী আৰু বিল আমাৰ খাদ্য, কৃষি, অৰ্থনীতি, স্বাস্থ্য, পৰিৱেশ সকলোৰে সৈতে জড়িত হৈ আছে,
0: জড়িত হৈ আছে। গতিকে আমি কল্পনাই কৰিব নোৱাৰো নদী বিল অবিহনে আমাৰ জীৱন।
1: হয় হয় হয়।
0: আৰু এতিয়া বৰ্তমান নদী বিলসমূহৰ প্ৰধান সমস্যাবোৰ কি কি? আমি এতিয়া নদী বিলৰ আমাৰ প্ৰয়োজনীয়তা কাৰণটো আমি বুজিলোঁ, কিন্তু এতিয়া আমি যিটো দেখিছোঁ বৰ্তমান সময়ত বহু ক্ষেত্ৰত এই নদী বিলসমূহ সমস্যাত পৰিছে।

0: আমাৰ মানুহ সৃষ্ট সমস্যা আচলতে, যেনে আপোনাৰ আমি আৱৰ্জনা পেলোৱা দেখো বা বেদখল কৰে, হয়নে? তাৰপিছত পানী, এই নদীৰ পানীও প্ৰদূষিত হয়। আপোনাৰ মোৰ জীৱনতো আমি দেখি পাইছো নদীবোৰ কেনেধৰণে সলনি হৈ গৈছে, পলস জমা হয়।
1: আমাৰ প্ৰধান সমস্যা হৈছে নদী প্ৰদূষণ, যেনেকৈ ধৰক উদ্যোগিক ক্ষেত্ৰৰ পৰা, মানে উদ্যোগিক ক্ষেত্ৰই হওক বা নলা নৰ্দমাৰ পৰা প্লাষ্টিকবিলাক আৰু বেলেগ আৱৰ্জনা কিছুমান গৈ পেলাই নদীৰ পানী দূষিত কৰে। আৰু তাৰপিছত আৰু এটা সমস্যা হৈছে নদীৰ, অন্য এক সমস্যা হৈছে গৰাখহনীয়া, গৰাখহনীয়া যাৰ দ্বাৰা নদীৰ পাৰত খহনীয়া হোৱাৰ ফলত কৃষিভূমি আৰু বসতিস্থল, বিশেষকৈ মানুহৰ বসতিস্থলবোৰ বহুত পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আমি যদি দেখোঁ নদী বহুত, মানে একদম বহুত মাটি নদীৰ সোঁতে লৈ গুচি গৈছে, গতিকে সেই অঞ্চলৰ মানুহখিনিয়ে সেই তেনেকুৱা ধৰণৰ সমস্যা ভুগি আছে।
0: গৰাখহনীয়া হ'লেতো নদীখন বামো হৈ যায়।
1: নদীখন বামো হৈ যায়, বাম হোৱাৰ ফলত নদীৰ বাম হৈছে, মানে তাৰ পিছত যেতিয়া বৰষুণ হয় তাৰ এৰিয়াটোত বানপানী হোৱাৰ কাৰণে সুবিধা হয়। মানে কি হয়, সেই মাটিটো যেতিয়া খহাই নিব, মাটিটো ক'ত যাব, মাটিটোতো নদীৰ বুকুতে জমা হ'ব, গতিকে সেই পানীটো যিটো আহিব সেই পানীটোৱে কাষৰীয়া অঞ্চলসমূহক বুৰাই পেলায়। গতিকে আমাৰ এতিয়া বানপানীৰ সমস্যাও যিটো হৈ আছে মেইনলি এই ইও এটা কাৰণ হৈছে,
0: ভূমিস্খলন বা বগৰা
1: ভূমিস্খলন, হয় হয়। আৰু এটা হৈছে কি, অবৈধ খনন, অবৈধ খনন এটা বহুত ডাঙৰেই সমস্যা, কিয়নো নদীৰ স্বাভাৱিক গঠন আৰু জলজ পৰিৱেশত ক্ষতি কৰে। এতিয়া জলজ পৰিৱেশ বুলি ক'বলৈ গ'লে আমাৰ যিটো ধৰক, যেনেকৈ আমাৰ ভূপৃষ্ঠৰ ওপৰত যিটো পৰিস্থিতিতন্ত্ৰ থাকে, ঠিক সেইদৰে জলচৰ প্ৰাণীৰো এটা তেনেকুৱা পৰিস্থিতিতন্ত্ৰ আছে। আৰু যেতিয়া সেই খননবোৰ হৈ থাকিব তেতিয়া সিহঁতৰ জীৱনধাৰাত মানে ব্যাঘাত জন্মে, গতিকে সেইসমূহ হৈছে প্ৰধান সমস্যা। আৰু তাৰোপৰি হৈছে নদীবিল পুতি পেলোৱাই, নদীবিল পুতি পেলাই মানুহে তাত ঘৰ বনাইছে, তাৰোপৰি কৃষি কৰিছে, আৰু তাৰোপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে, ডাঙৰ ডাঙৰ বিল্ডিংবিলাক আৰম্ভ হৈছে, যিটো অতিকৈ ভয়াৱহ হৈ আহিছে দিনে দিনে। আৰু নদীবিলৰ দখল প্ৰক্ৰিয়াটোৰ কাৰণেও আমাৰ মানে এই জলাশয়সমূহত অতিমাত্ৰ ক্ষতি হৈ আহিছে। ঘৰুৱা আৱৰ্জনাটো কৈছোৱেই, ঘৰুৱা আৱৰ্জনা মানুহে প্লাষ্টিককে ধৰি অলাগতিয়াল বস্তুসমূহ পেলোৱাৰ ফলত আমাৰ পানী দূষিত হৈছে। তাৰোপৰি মাছ কাছ চৰাই এইবিলাক প্ৰাণী সেই প্লাষ্টিকবিলাককে খাদ্য বুলি ভাবে, খাদ্য বুলি ভাবি পেলাই তেওঁলোকে যেতিয়া সেই প্লাষ্টিকবিলাক যেতিয়া সেই মাছ কাছসমূহে খায়, সেই মাছটোতো আমি খাওঁ,
0: আমি খাওঁ
1: মানে আমাৰো সেই প্লাষ্টিক দেহলৈ যায়। আৰু সেইটো আচলতে এতিয়া নহয়, এইটো এটা ৰিচাৰ্চত ওলাইছে যে প্লাষ্টিক এনেকুৱা পৰ্যায় পাইছেগৈ গৈ পেলাই মাতৃৰ দগ্ধত প্লাষ্টিকৰ উপস্থিতি, মানে গতিকে কিমান ভয়াৱহ হৈ গৈছে, আৰু সেইটো পানীৰ থ্ৰুৱেদি আহিছে। আৰু আছে আৱৰ্জনাবিলাক পচি যায়, পচি যোৱাৰ ফলত পানীত জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি হয়, আৰু ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি আহে, যাৰ ফলত মানে জলজ প্ৰাণীৰ বাবে সেই পৰিৱেশ, মানে সেই যিটো জলজ পৰিৱেশটো তেওঁলোকৰ বাবে অনুপযোগী হয়। আৰু আৱৰ্জনাৰ দুৰ্গন্ধটো আছে, যাৰ কাৰণে এটা সুস্থ পৰিৱেশ আমি নাপাওঁ। সেই সুস্থ পৰিৱেশ নাপালে আমাৰতো মানে তাত কি হয়, সেই মহ মাখিবিলাকৰ জন্ম হ'ব, সেই মহ মাখিয়ে আকৌ বেমাৰ বিয়পাব, ডায়েৰিয়া হওক, কলেৰা হওক বা মেলেৰিয়া হওক, সেইবিলাক আমাৰ টাইফয়েড হওক, সেইবিলাক আমাৰ সেই মহ মাখিবিলাকৰ পৰা আমাৰ মানে সেই দুৰ্গন্ধময় পৰিৱেশটোতো উৎপন্ন হৈ পেলাই মানুহৰ গালে আহি আছে, আমাৰ আমি নাজানাকৈ সেই ঠাইৰ পৰাই আহি আছে।
0: হয়, এতিয়া নদীবিল ধ্বংস বা প্ৰদূষিত হ'লে আপুনি ইতিমধ্যে ক'লে জীৱ জন্তু উদ্ভিদ মানুহৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। নদীবিল এতিয়া আমাৰ কাৰণে কিমান প্ৰয়োজনীয় আপোনাৰ কথাখিনিতে ওলাই পৰিছে, ইয়াৰ লগত কিমানখিনি কথা জড়িত হৈ আছে পৰিৱেশ পৰিস্থিতিতন্ত্ৰ। গতিকে নদীবিল সংৰক্ষণৰ ক্ষেত্ৰত আমি সাধাৰণ নাগৰিকে বা চৰকাৰী সংস্থাই কি কি দায়িত্ব তেওঁলোকৰ আছে বা কি কি দায়িত্ব পালন কৰিব লাগে আচলতে?
1: নদীবিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰী সংস্থা বা স্থানীয় প্ৰশাসন আৰু সাধাৰণ নাগৰিকসকলৰ দায়িত্ব অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো চৰকাৰী প্ৰশাসনৰ দায়িত্বৰ ফালৰ পৰা আমি যদি চাওঁ, নদীবিল অবৈধভাৱে পুতি পেলোৱা সেই সকলোবোৰ বন্ধ কৰিব লাগে, কিয়নো সেই নদীবিলসমূহ পুতি পেলোৱা মানে আমি সেই জলাশয়টোৰ থকা যিটো পৰিৱেশ আমি সেইটো নষ্ট কৰি পেলোৱা, আৰু যিটোৰ দ্বাৰা আমি নিজৰ কাৰণেই আমি বিপদ মাতি আনিছোঁ, গতিকে সেইটো চৰকাৰীভাৱে বন্ধ কৰিব লাগে। তাৰপিছত কল কাৰখানাৰ পৰা ওলোৱা আৰু বা ঘৰুৱা আৱৰ্জনা পানীত পেলোৱাটোৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিব লাগে। হয়, আচলতে কি হয়, মানুহৰ এটা মানে আপুনি চাব, মানুহৰ সহজাত প্ৰবৃত্তি যে আপুনি

0: আমাৰ ঘৰত যিখিনি জাবৰ জমা হৈছে সেইখিনি গৈ পেলাই আমি নদীত পেলাই দিলেও মানে আমাৰ কাম শেষ। কিন্তু সেই বস্তুটোৱে যে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ কিমান বেয়াকৈ কঢ়িয়াই আনে, আমিতো সেই বস্তুটো ছাষ্টেইনেবল ডেভেলপমেণ্ট যিটো, আমি সেই কথাটো কেতিয়াও আমি নাভাবোঁ। আমি জাষ্ট মানে নিজৰ জাবৰখিনি ওলাইছে এইখিনি বেয়া যা নদীত পেলাই দে, হয়নে? সেনেকুৱা ধৰণে আমি মানসিকতা, গতিকে সেই নদী বিলসমূহ সেইবোৰৰ পৰা আমি সেইবিলাক যাতে মানে স্বেচ্ছাসেৱকসকলে সেই তেনেকুৱা ধৰণৰ মানুহক যাতে ধৰি পেলাই মানে গঠাই দিব পাৰে, ধৰক আইনী ব্যৱস্থা ল'বলৈ ফাইন ভৰাব লাগে, হয় হয় ফাইন ভৰাব লাগে। আৰু মই কিছুমান মই ৰীলত আজিকালি মই দেখিছোঁ অৱশ্যে মানুহ কিছু পৰিমাণে সজাগ হৈছে, কাৰণ নলা নৰ্দমাবিলাকত মই দেখিছোঁ গুৱাহাটীতো তেনেকৈ মানুহবিলাকৰ মানে এনেই আহি জাষ্ট পেলাই দিয়েহি। কিন্তু সেইবিলাকৰ তেনেকৈ মানুহে ধৰিছে, আপুনি কিয় পেলালে? নিজেতো সজাগ হ'ব লাগিব, আৰু সেই যিসকল মানুহে পেলায় তেওঁলোকৰ ওপৰতো ব্যৱস্থা আৰোপ কৰিব লাগে, কিন্তু সমাজে ধৰিব লাগিব। তাৰপিছতে নদীবিল পৰিষ্কাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ নদীবিল যদি পৰিষ্কাৰ নহয় তেতিয়াহ'লে পৰিৱেশটোৱে আমাৰ পৰিষ্কাৰ হৈ নাথাকিব। গতিকে আমাৰ সেইটোৰ ওপৰত চৰকাৰীভাৱে বা আমি সদায় সজাগ হৈ থাকিব লাগিব। তাৰপিছত নদীৰ খহনীয়াটোৰ কাৰণে আচলতে কি হয়, ৰেগুলাৰকৈ আমি ধৰক এতিয়া আমাৰ যিহেতু বিশেষকৈ বাৰিষা ছিজনটোত আমি প্ৰতি বছৰে আমি যদি গছবিলাক ৰোপণ কৰোঁ, কিছুমান গছ আছে যেনেকৈ আজাৰ গছ, আজাৰ গছটোৱে মানে মাটিটো বহুত তললৈকে ধৰি ৰাখিব পাৰে, গতিকে সেই আজাৰ গছসমূহ যদি আমি নদীৰ কিনাৰত লগাই দিওঁ হয়তো সেই খহনীয়াটো আমি কিছু পৰিমাণে হ'লেও ৰোধ কৰিব পাৰিম। আৰু কিছুমান ধৰক মানুহেও অকণমান, মই আগতে সৰুতে দেখিছিলোঁ, মই কলংখনৰ কিনাৰৰ পৰা মাটি কাটি কাটি লৈ যায়, গতিকে সেই বস্তু তেনেকুৱা অকল মই কলংঘৰ কিনাৰত ডাঙৰ হৈছোঁ কাৰণে মই সেইটো দেখিছোঁ, কিন্তু হয়তো বেলেগ বেলেগ নদীবিলাকতো সেইটো কৰিছিলে চাগে, মানুহে এটা সময়ত চাগে কৰিছিলে, যিটো এতিয়াৰ মানুহে মানে চাফাৰ কৰিবলগীয়া হৈছে।
1: গতিকে আপুনি এই নদীৰ কাষৰ খহনীয়া ৰোধৰ কাৰণে যিটোজোপা গছৰ কথা কৈছে, যদি আমি নদীৰ পাৰত গছ ৰোপণ কৰিব বিচাৰোঁ আমাৰ নিজাববীয়াকৈও, তেনেকুৱা ধৰণৰ আমি আঁচনি নিজে নিজাববীয়াকৈ
0: প্ৰকল্প হিচাপে ল'ব পাৰে, কাৰণ সেই নদীৰ গৰা খহনীয়া ৰোধ
1: কৰিব। এতিয়া সাধাৰণ মানুহেও নিজৰ ওচৰ পাজৰ নদী যদি আছে বা নিজৰ গাঁও এইবিলাকতো এনেকে নদী বিল সংৰক্ষণৰ কাৰণে
0: তেওঁলোকে ব্যৱস্থা ল'ব পাৰে, আৰু বিশেষকৈ সেই তেওঁলোকে তাৰ যিটো উঠি অহা প্ৰজন্মক তেওঁলোকে সেই সম্পৰ্কে জ্ঞান দিব পাৰে। আৰু তাৰোপৰি আৰু এটা কাম কৰিব পাৰে যে বিশেষকৈ বিদ্যালয়সমূহত গৈ পেলাই সেই নদী বিল সংৰক্ষণৰ সম্পৰ্কে এনেকুৱা ধৰণৰ সজাগতা সভা কৰি পেলাই সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলক হয় জ্ঞান দিব লাগে, যাতে তেওঁলোকে কেতিয়াও প্লাষ্টিক য'তেই নহওক প্লাষ্টিকটো যাতে তেওঁলোকে নেপেলায়, কিয়নো প্লাষ্টিকটো তেওঁলোকে মাটিত পেলাইছে কিন্তু এটা সময়ত পানীলৈকে যাব, বৰষুণে উটুৱাই নিব, তাত নৰ্দমাত পৰিব, নৰ্দমাৰ পৰা গৈ পেলাই মানে এটা সময়ত তাৰ মানে আশ্ৰয়স্থলটো হৈছে নদী বা বিল। গতিকে সেইবোৰ আমি যদি সৰুতেই ল'ৰা ছোৱালীক জ্ঞান দিওঁ, বা আৰু এটা কৰিব লাগে গাঁৱে গাঁৱে, এই প্লাষ্টিকৰ ক্ষেত্ৰত কৈছোঁ, মানে যদিহে ডাষ্টবিন কিছুমান, এতিয়া মানুহ সজাগ নহয়, ডাষ্টবিন যদি আমি গাঁৱে গাঁৱে যদি দি দিওঁ সেই ডাষ্টবিনতহে তেওঁলোকে প্লাষ্টিকটো পেলাব পাৰিব, গতিকে সেই তেনেকুৱা ধৰণৰ যদি কৰা যায় হয়তো আমাৰ সেই গুৱাহাটী চহৰখনে এতিয়া কি প্লাষ্টিক বা এইবিলাকৰ কাৰণে বটল চটল পেলাই পেলাই আমাৰ কেনেকুৱা অৱস্থা হৈ যায়, গতিকে সেই তেনেকুৱা ধৰণৰ মানে নদীবিলৰ ক্ষেত্ৰতো সেই তেনেকুৱা সেই প্লাষ্টিক পৰি পেলাই অকল জীৱ জন্তুৰে ক্ষতি হোৱা নাই, সেইবিলাকে দি পেলাই
1: আমাৰ
0: ক্ষতি কৰি আছে, আমাক কৰি আছে।
1: হয় বাইদেউ, ধন্যবাদ, আপুনি কম সময়ত যথেষ্টখিনি আমাক তথ্য জনালে, আৰু আমি আশা কৰিছোঁ আমাৰ যিসকল শ্ৰোতা আছে আজি এই অনুষ্ঠানৰ দ্বাৰা তেওঁলোক সচেতন হ'ব, আৰু তেওঁলোকে এই ক্ষেত্ৰত নিজেও মানে সমাজৰ কাৰণে, আমাৰ পৃথিৱীৰ কাৰণে, পৰিৱেশৰ কাৰণে কাম কৰিব,
0: তেওঁলোকে সজাগ হৈ
1: কাম কৰিব,
0: নিজে কাম কৰিব,
1: হয় সেয়াই আশা কৰিলোঁ। আৰু সেউজী ধৰণী অনুষ্ঠানটি ইতিমধ্যে সময়ো শেষ হৈ আহিল, আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: হয় নমস্কাৰ বাইদেউ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত নদীবিলৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু আমাৰ দায়িত্ব এই বিষয়ে আমাক জনালে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা মঞ্জুৰাণী বৰাই। অনুষ্ঠানটিৰ আন্তৰিক সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে বিনিয়ম এফৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনিবলৈ লৈছোঁ শ্ৰোতাৰ ফোনযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই নিবেদন কৰিছোঁ ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
2: হেল্ল'
3: হেল্ল' নমস্কাৰ
2: নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
3: মই কঠালগুৰি মাছখোৱাৰ পৰা কৈছোঁ, সুকন্যা বৰা।
2: সুকন্যা বৰা, কঠালগুৰি মাছখোৱা। হয়, তুমি আগতেও ফোন কৰিছা নহয় জানো? জুবিন গাৰ্গৰ কণ্ঠৰ বৰ দৰদী গীত। তুমিতো গীত গোৱাই নহয় জানো? আৰু শিকি আছা নে নাই এতিয়াও? শিকি আছা, ঠিক আছে, শিকি থাকিবা। আমি আকৌ তোমাৰ পৰা ধুনীয়াকে এটি গীত শুনিম দেই। গতিকে আজি এইটো গীতৰ বাবে অনুৰোধ জনাইছা, আমি তোমাৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি বজাই শুনাইছো।
3: এই গীতটি মই পাপাক আৰু মাক শুনাব বিচাৰিছো।
2: পাপা আৰু মা, তোমালোকে ৰেডিঅ' শুনি থাকা? একেলগে
3: শুনি থাকো।
2: পাপাও শুনে, মাও শুনে, তুমিও শুনা। ঠিক আছে, এনেদৰে শুনি থাকিবা আৰু আগলৈও ফোন কৰিবা। শুনাচোন তোমাৰ অনুৰোধৰ এই গীতটি।
3: ধন্যবাদ ছাৰ।
2: ধন্যবাদ।

0: হেলো,
1: হেলো,
0: হয়
1: কোনে
0: আকাশবাণী
1: কৈছে?
0: তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় চি এম, মই তপন মহন্ত, তেজপুৰ নিকামুল। হয়,
0: হয় হয়
1: বহুত
0: মহন্ত
1: দিন
0: ডাঙৰ,
1: আগতে
0: ভালে
1: আমাৰ
0: আছে?
1: আছো দিয়া। ছাৰ আপোনাৰ ভাল?
0: আছো আছো, ভালে আছো, ধন্যবাদ।
1: হয়
0: এতিয়া বহুত দিনৰ মূৰত আপোনাক পাইছোঁ।
1: হয়, আগতে আছিলে, 2-3 বাৰ কণ্টেক্ট হৈছিলে আমাৰ।
0: হয় হয়
1: হয়
0: হয়, গতিকে বহুত দিন পোৱা নাই, ভাল লাগিছে আপোনাৰ মাতটো শুনি। কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: এই কৰ্মা কৰ্মা হিন্দী ফিল্ম চিনেমাখনৰ
0: হয় হয়
1: হাল কৰম এপনা,
0: হয় হয় হয়, বৰ সুন্দৰ গীত,
1: ভক্তিমূলক গীতৰ কাৰণে যথেষ্ট ভাল লাগে গীতটো।
0: হয় গীতটি বৰ ভাল লাগে, দেশপ্ৰেমমূলক গীত, গতিকে
1: হয়
0: আপুনি গীতটি শুনিব বিচাৰিছে,
1: হয়
0: আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
1: আচ্ছা, থেংক ইউ।
0: হয় আগলৈও ফোন কৰিব, শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান, শুনকচোন আপোনাৰ অনুৰোধৰ এই গীতটি।

0: হেল্ল'
1: হেলো
0: হয় আকাশবাণী
1: হেলো
0: তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় নমস্কাৰ ছাৰ, মই ধেমাজি জোনাই মেচাকি চাপৰি খোৱা বিমল বসুমতাৰী কৈ আছো ছাৰ।
0: বিমল বসুমতাৰী? হয়, বসুমতাৰী ভালে আছে?
1: হয় ভালে আছো, মই তেজপুৰ কেন্দ্ৰৰ একজন নিয়মীয়া শ্ৰোতা, মই প্ৰায় মূৰ্চনাত বহুত চামিল হৈ থাকো ছাৰ।
0: হয় হয় আমি জানো। কওকচোন বসুমতাৰী, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয় ছাৰ, মোক শুনাবিয়ে জুবিন গাৰ্গৰ বিচাৰা মৰম দিবানে মৰম এই গীতটো শুনাই দিব। হয়, মই এই গীতটো আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ কাৰণে ডেডিকেট কৰিবলৈ মন আছে ছাৰ।
0: হয় হয় ঠিক আছে, অনাতাঁৰ মৰম পৰিয়ালৰ।
1: হয়, মই নামটো ক'ব লৈছো ছাৰ।
0: কওক।
1: আমাৰ আছে অমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, পুতুল বৰুৱা, আৰু আছে চন্দ্ৰকান্ত টায়াৰ, বিনোদ গগৈ, উদিত কুমাৰ শৰ্মা, সন্ধিয়া ৰাণী গগৈ, আৰু সোণাৰাম লালুং,
0: ধন্যবাদ ধন্যবাদ। সকলোৱে গীতটি শুনি আনন্দিত হ'ব বুলি আশা কৰিছো। গতিকে আপোনাৰ অনুৰোধত শুনকচোন জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: হেল্ল'
1: হেল্ল' হয় নমস্কাৰ ছাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লোঁ।
0: শোণিতপুৰ ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী।
1: হয় হয়, মই আগৰ পৰাই শুনি থাকোঁ, মই
0: নিশ্চয় নিশ্চয় গম
1: এজন
0: পাইছোঁ।
1: নিয়মীয়া শ্ৰোতা।
0: হয় হয়, ধন্যবাদ জনাইছোঁ পুনৰবাৰ ফোন কৰাৰ বাবে। গতিকে
1: হয়
0: কওকচোন, আপুনি আজি আমাৰ অনুষ্ঠানৰ পৰা কি কি শুনিব বিচাৰিব?
1: মহেন্দ্ৰ হাজৰিকাৰ গ্ৰন্থত কোন ছোৱালীৰ মাক অ' কোন ছোৱালীৰ মাক, এইটো শুনিব পাৰিব গানটো?
0: নিশ্চয় আমি চেষ্টা কৰিম।
1: আৰু মই বন্ধু কেইজনমানৰ নাম ল'ব পাৰিম ছাৰ।
0: হয় হয় কওক।
1: প্ৰথমতে আমাৰ পুতুল বৰুৱা, নীলোৎপল দুৱৰা, সৌৰভ দুৱৰা, আৰু ভাইকন মুণ্ডা, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, আৰু সন্ধিয়াৰাণী গগৈ, আৰু চন্দ্ৰকান্ত টাইট, আৰু কাঞ্চন হাজং, মধুচন্দ্ৰ এছ বৈশ্যা, আৰু যিমানজন আকাশবাণী তেজপুৰ কেন্দ্ৰৰ লগত সংযোগ হৈ থাকে সকলোলৈকে মই গানটো উচৰ্গা দিব খুজিছোঁ। আৰু ছাৰ, এইখিনিতে মই এটা ক'ব খুজিছিলোঁ, মানে এইটো ফোন ইন গানে গানে যিটো সপ্তাহত এবাৰকৈ প্ৰচাৰ কৰা হয়, এইটো দুবাৰকৈ প্ৰচাৰ কৰিব নোৱাৰা নেকি? বা দুবাৰকৈ যদি প্ৰচাৰ কৰিব নোৱাৰে, এইটো সময়টো মানে আধা ঘণ্টামান আকৌ বঢ়াই দিলে আৰু বেছি ভাল হয়।
0: ধন্যবাদ, আপুনি এই সুন্দৰ উপদেশ দিছে। গতিকে আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিষয়ে জনাম, যদি অনুমতি দিয়ে আমি নিশ্চয় সেইদৰে ফোন ইন গানে গানে অনুষ্ঠানটিৰ সময় বঢ়াবলৈ পালে আমাৰো ভাল লাগিব, বেছি শ্ৰোতাৰ সৈতে আমি সংযোগ হ'বলৈ পাম। গতিকে আপুনি এনেদৰে অনুৰোধ জনাইছে এই গীতটিৰ বাবে, শুনি আছে আমাৰ অনুষ্ঠান, আগলৈ শুনিব। শুনকচোন আপোনাৰ অনুৰোধৰ ভিত্তি।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই মৰাণৰ পৰা কৈছিলোঁ, মোৰ নামটো শ্ৰীমতী সন্ধ্যাৰাণী গগৈ ধাদুমীয়া।
0: মৰাণৰ পৰা কৈছে? হয় হয় হয়। আপুনি আগতে ফোন কৰিছে?
1: মই প্ৰথম আজি পাইছোঁ দেই, মানে আগতে আপোনালোকক যোগাযোগ কৰোঁ কিন্তু নাপাওঁ, আজি প্ৰথম গতিকে ভাল লাগিছে।
0: ধন্যবাদ ধন্যবাদ, আপুনি ফোন কৰিছে, ভাল লাগিছে। আপুনি প্ৰথমবাৰৰ কাৰণে যিহেতু আমাক পাইছে, গতিকে আপোনাক আমাৰ ফোন ইন গানে গানে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। গতিকে কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব বিচাৰিব?
1: মোক জুবিনদাৰ যিকোনো এটি গীত শুনাই দিব।
0: জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি গীত শুনিব বিচাৰিছে? হয় হয়, জুবিন গাৰ্গৰ কণ্ঠৰ সকলো গীতেই ভাল লাগে, গতিকে তাৰ মাজৰ পৰা আমি আমাৰ পছন্দত আপোনাৰ অনুৰোধত এটি গীত নিশ্চয় বজাই শুনাম। আৰু কওকচোন, আপুনি কি কৰে, কেনেদৰে ব্যস্ত থাকে?
1: বৰ্তমান মই ঘৰতে আছো, মই এনেই আপোনাৰ যিখিনি হয় মই টিউচন কৰো ল'ৰা
0: ছোৱালীবিলাকক
1: সময়ত, এতিয়া যিহেতু গৰম বন্ধ চলি আছে এইকেইদিন আৰু বন্ধ দিছো,
0: অলপ আহৰি পাইছে। ঠিক আছে, ভালে,
1: মানুহজনে বাৰু শিক্ষক কৰে, আমি ব্যস্ত।
0: ঠিক আছে, ভাল, খুব ভাল, কামত ব্যস্ত হৈ আছে জানি ভাল লাগিলে, সেইবাবে আমি সুধো। বিভিন্ন ধৰণে বিভিন্নজন ব্যস্ত হৈ থাকে, গতিকে জানিবলৈ পালে ভাল লাগে। গতিকে আপুনি সেই ব্যস্ততাৰ মাজতে আহৰি পাই আমালৈ ফোন কৰিছে, আমি ধন্যবাদ জনাইছো, আগলৈও ফোন কৰিব। গতিকে শুনকচোন আপোনাৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।
1: হয়
0: নিশ্চয়,
1: অনাতা মৰম পৰিয়ালৰ চন্দ্ৰকান্ত স্থায়ীচাৰ, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, অজিত খুৰা আৰু বিনোদ খুৰা,
0: হয়
1: সকলোকে মই গীতটি দিব বিচাৰিছোঁ।
0: হয়, ধন্যবাদ ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি ভাল পাব।
1: হয় হয়,
0: গতিকে আগলৈ ফোন কৰিব,
1: নিশ্চয়
0: শুনকচোন আপোনাৰ অনুৰোধৰ এই গীতটি।

0: ফোন ইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত। অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.6 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠান। প্ৰথমেই শুনাবলৈ লৈছোঁ হামদনু বোলছবিৰ এই যন্ত্ৰ সংগীতটি।

শ্ৰোতাই শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনিবলৈ লৈছোঁ গাইড বোলছবিৰ এই যন্ত্ৰ সংগীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক তিশ্ৰী মঞ্জুবিল বোলছবিৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এইবাৰ শুনো আহক জুৱেল থিপ বোলছবিৰ এটি গীতৰ যন্ত্ৰসংগীত।

শ্ৰোতাই ইমানপুৰে শাস্ত্ৰীয় যন্ত্ৰসংগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ বুধবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ বুধবাৰে আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।

শ্ৰোতাই ইমান পৰে শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ বুধবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ বুধবাৰে আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।